এয়া আকাশবাণী তেজপুৰ। আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ অন্তিম দুদিন অৰ্থাৎ 31 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 15 জুন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

0: The 52nd G7 summit will begin at Evian in France today. The three-day event are being attended by G7 members, Canada, France, Germany, Italy, Japan, the UK, US and European Union. Prime Minister Narendra Modi will participate in the outreach session tomorrow. His participation in the G7 summit underscores India's important role in global geopolitics. Commercial flight services from the Noida International Airport, located at Jewar in Gautam Budh Nagar of Uttar Pradesh, will begin this morning. The first flight from Indigo Airlines will depart from Lucknow at 7.05 a.m. and is scheduled to arrive at the Noida International Airport at 8.05 a.m. Following this, the first regular commercial flight from Noida to Bengaluru will also commence operations. The first flight from Jewar Airport to Lucknow will take off at 8 a.m. The National Testing Agency, NTA, has released the admit cards for the NEET undergraduate re-examination for admission to undergraduate medical education. Candidates can download their admit cards from NTA's official website, neet.nta.nic.in. The re-examination is scheduled to be held on 21st of this month from 2 p.m. to 5:15 p.m. The Criminal Investigation Department interrogated Trinamool Congress MP Abhishek Banerjee for over 9 hours for his alleged involvement in the signature forgery case of party MLAs. According to sources, the agency interrogated yesterday Trinamool Congress MLA Kunal Ghosh and Abhishek Banerjee face-to-face at Bhavani Bhavan. And that is the end of this news bulletin.
1: মিডিয়া মাইভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুকুতা মালা।
2: মনৰ অশান্তি দূৰ কৰাৰ উপায় সম্পৰ্কে সূৰ্যকুমাৰ ভূঞাই এনেদৰে কৈছিল, চিঠিখন সময়মতে ডাকঘৰত নিদিয়া, আশা কৰা মতে সময়ত চিঠিৰ উত্তৰ নোপোৱা, সময়মতে ঘৰলৈ ল'ৰা ছোৱালী উভতি নহা, গুৰুত্বপূৰ্ণ নথি পত্ৰত ভুল কৰা, হঠাৎ ভাগ্য বিপৰ্যয়, নানা ধৰণৰ ভয় আৰু বাঞ্ছিত বস্তু লাভ নকৰা, এনেবোৰ কথাই আপোনাৰ মনৰ শান্তি হৰণ কৰিব পাৰে। যাৰ মন অধিক সংবেদনশীল, সেই সকলোৰেই সোনকালে শান্তি ভংগ হয়। তেওঁলোকে যিকোনো ঘটনা সম্পৰ্কত অযথা চিন্তা কৰে, তাৰ অজানা ফলাফলসমূহ আকাৰত উফন্দাই ধৰে আৰু নানা কাল্পনিক আশংকাৰে মনটো গধুৰ কৰি তোলে। তেনে লোকৰ বাবে মানসিক আৰু শাৰীৰিক শান্তি উভয়ে দুৰূহ। তেনেবোৰ মানুহেই ধৈৰ্য হেৰুৱাই কামত অমনোযোগী হয়। সাধাৰণতে অযথা চিন্তা কৰাসকল মানসিকভাৱে দুৰ্বল, কিন্তু মানসিকভাৱে শক্তিমান আৰু ধৈৰ্যশীলসকলে অযথা চিন্তা নকৰে, সকলো কথাকে সহজভাৱে গ্ৰহণ কৰে। তেওঁলোকে সকলো কথাৰে আগগুৰি পুংখানুপুংখভাৱে বিচাৰ কৰি চায় আৰু তাৰ পৰা উদ্ধাৰ পাই পুনৰ স্বাভাৱিক অৱস্থা লাভৰ বাবে সচেষ্ট হয়। অশান্ত লোকসকলেও চেষ্টা কৰিলে বহুতো অশান্তিৰ হাত সাৰিব পাৰে। যদি কিবা ভুলৰ বাবে আপোনাৰ অশান্তি হৈছে, সেই ভুল গোপনে নাৰাখি মুক্ত কণ্ঠে তাক স্বীকাৰ কৰক আৰু পুনৰবাৰ তেনে ভুল নকৰিবলৈ প্ৰতিজ্ঞা কৰক। কোনোধৰণৰ ভয়ৰ বাবে যদি আপোনাৰ অশান্তি হৈছে, তেন্তে ভয়ৰ কাৰণবোৰ বিশ্লেষণ কৰি চাওক। তেতিয়া দেখিব অধিকাংশ কাৰণেই অমূলক। তেনে কাৰণ যদি যুক্তিসংগত হয়ো, সেই ভয় মনৰ পৰা গুচোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক আৰু তেনে ব্যৱস্থা গ্ৰহণৰ পথ নাথাকিলে তাক সহজভাৱে লোৱাত বাদে আৰু কোনো উপায় নাই। ভাগ্য বিপৰ্যয়ৰ বাবে ভয় নকৰিব, চেষ্টাৰ বলত ভাগ্য আকৌ পুনৰ আহিব পাৰে। যিসকলে তুচ্ছ কাৰণতে উদ্বিগ্ন হৈ উঠে, তেওঁলোকে বৌদ্ধ সাহিত্য অধ্যয়ন কৰাটো বিধেয়। তাত উদ্বিগ্নতা বা দুশ্চিন্তাক উৎকণ্ঠা বুলি অভিহিত কৰি তাক মনৰ পৰা সমূলঞ্চে নিৰ্মূল কৰিবলৈ উপদেশ দিয়া হৈছে, কাৰণ উৎকণ্ঠা

0: খাই দুখ মাতি আনে, মনৰ শান্তি হৰণ কৰে, জীৱনৰ ভাৰসাম্যত বিশৃংখলাৰ সৃষ্টি কৰে। মনত ৰাখিব যে জ্ঞানী নিষ্পাপ কলুষবিহীন, দয়ালু প্ৰেমময় সৎ ধৈৰ্যশীল, তেনেলোক উৎকণ্ঠাবিহীন। তেনে লোকৰ জীৱনলৈ চাই খোজ দিবলৈ শিকিলে আপুনিও নিশ্চিন্ত নিৰুদ্বেগ জীৱন যাপন কৰিব পাৰিব।
1: মুকুতামালা শুনিলে। আজিৰ মুকুতামালাৰ কথাংশ সূৰ্যকুমাৰ ভূঞাৰ ৰচনাৰ পৰা লোৱা হ'ল।

গছ থাকিলেহে মানুহ থাকিব, এজোপা কাটিলে ছজোপা ৰুবা, নাতি পুতিৰ ভাল কৰিবা, সুকাঠি অকাঠি নকৰা বিচাৰ, সকলো গছৰে আছে উপকাৰ। পৰিষ্কাৰ পৰিচ্ছন্নতাই হৈছে সুস্বাস্থ্যৰ ভেটি, শৰীৰৰ উপৰিও ই মনক নিকা কৰে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনাবলৈ লোৱা হৈছে অশ্বিনী ভিন্দে দাস দেশপাণ্ডেৰ কণ্ঠৰ খেয়াল ৰাগ অহিৰ ভৈৰৱ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে বিদুষী অশ্বিনী ভিৰে দেশপাণ্ডেৰ কণ্ঠৰ খেয়াল শুনিলে, ৰাগ অহিৰ ভৈৰৱ। শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা, প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

নিশা চাৰে ন বজাত নাটক চিলনী চোৰ, ৰচনা শুভেশ্বৰ দাসৰ, পৰিৱেশন কৰিব ইনলি ফাউণ্ডেশ্যনৰ সদস্যসকলে। নাটখনৰ পৰিচালনা মঞ্জিৎ ৰাজখোৱাৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। সন্ধিয়া চাৰে সাত বজাত ফিফা বিশ্বকাপ 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 অংকিতা দাসৰ কণ্ঠৰ আধুনিক গীত। পুৱা 8:30 গীতিমালিকাৰ অনুষ্ঠানৰ শিল্পী কুইন দাস, অনিমা ভট্টাচাৰ্য, বিজয় মহন্ত আৰু শিখা বৰা। ছয় বাজি পঁচপন্ন মিনিটত জ্ঞান বিজ্ঞান, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 7:00 নিয়োগ বাতৰি। 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত গুণীন্দ্ৰনাথ ওজাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ড, সাক্ষাৎগ্ৰহণ অশোক ভট্টাচাৰ্যৰ।

৩.৯ বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান সোমবাৰ দিনৰ ৩.১১ বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠান দিগন্ত মাধৱ গোস্বামীৰ সৈতে

12:15 গীত আৰু গজল, 12:30 সুৰৰ কৰণী, 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত অলক চেটাৰ্জীৰ কণ্ঠৰ খেয়াল, 1:50 মেনিজা বেগম।

কণ্ঠৰ লোকগীত। পাঁচ বাজি পঁচিছ মিনিটত গঞা শ্ৰোতাৰ অনুষ্ঠানত বিজুলীঘাটত থিতাতে বাণীবদ্ধ হোৱা অনুষ্ঠান শুনিবলৈ পাব প্ৰযোজনা উৎপল বৰাৰ। পাঁচ বাজি পঞ্চল্লিছ মিনিটত বিদ্যাৰ্থীৰ অনুষ্ঠানত ইংৰাজী বিষয়ৰ পাঠ আগবঢ়াব অৰুণিমা দেৱীয়ে। আঢ়ৈ বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। তিনি বাজি পাঁচ মিনিটত অশোক ডেকাৰ কণ্ঠৰ আধুনিক গীত। বিয়লি ছয় বাজি দহ মিনিটত কৃষি জগত অনুষ্ঠানত কৃষি আৰু বন্যপ্ৰাণী সংঘাতৰ পৰা সহাৱস্থানলৈ বিষয়ৰ এটি আলোচনাত ভাগ ল'ব প্ৰিয়ংকা হাতীমতা আৰু সুৰশ্ৰী পাটোৱাৰীয়ে। আঁত ধৰিব মানসজ্যোতি বৰাই, প্ৰযোজনা উৎপল বৰাৰ।

সন্ধিয়া 7:20 আকৌ শুনোৱা হওক। নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগ আৰু সজাগতা সম্পৰ্কত ডক্টৰ হেমেন দাসৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। বাজি 15 মিনিটত নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান আৰু 4:30 বড়ো অনুষ্ঠান। সাত বাজি 35 মিনিটত পূবালীৰ সুৰ অনুষ্ঠানত মিত্ৰদেৱ তেৰণ আৰু সংগীবৃন্দৰ কণ্ঠৰ কাৰ্বি গীত। 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমান।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
2: বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
3: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM এণ্ডৰ 100.8 MHz।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944।

পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 600-336-9444। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-336-9444।

0: হিচাপে ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে। উপকূলৱৰ্তী ঠাইবোৰত বতাহ প্ৰায় যথেষ্ট। পৃথিৱীৰ মহাদেশকেইখনৰ মুঠ প্ৰায় 307 নিযুত কিলোমিটাৰ দীঘল উপকূল ৰেখা আছে। এই হিচাপমতে এই সমগ্ৰ উপকূলৱৰ্তী অঞ্চলত বায়ুশক্তিৰ পৰা বহু পৰিমাণৰ বিদ্যুৎ শক্তি প্ৰতিবছৰে পোৱাৰ সম্ভাৱনা আছে।
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মায়।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালি হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানে।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere।
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: প্ৰাণায়াম আৰু যোগাভ্যাসৰ দ্বাৰা নিজকে সুস্থ আৰু সক্ষম কৰিবলৈ যত্ন কৰিব পাৰে। আপুনি নিজকে সুস্থ আৰু সক্ষম কৰি ৰাখিবলৈ হ'লে প্ৰতিদিনে নিৰ্দিষ্ট দূৰত্বলৈ খোজ কঢ়াৰো অভ্যাস কৰকচোন। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্লোভাকিয়াৰ ৰাজধানী ব্ৰাটিস্লাভাত দেশখনৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ সৈতে আলোচনাত মিলিত হ'ব। 52 সংখ্যক G7 সন্মিলন আজিৰ পৰা ফ্ৰান্সৰ এভিয়ানত অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত পুনৰ অনুষ্ঠিত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি প্ৰৱেশ পৰীক্ষাৰ এডমিট কাৰ্ড মুকলি কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে 107 দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰ্মুজ প্ৰণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। আৰু মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে যোৱা নিশা গ্ৰুপেৰ এখন খেলত পাকিস্তানক 64 ৰাণত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্লোভাকিয়াৰ ৰাজধানী ব্ৰাটিস্লাভাত দেশখনৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৰ সৈতে আলোচনাত মিলিত হ'ব। তেওঁ লগতে শ্লোভাকিয়াৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিনিকো সাক্ষাৎ কৰিব। ফ্ৰান্সৰ নিজ ভ্ৰমণ সামৰি শ্ৰীমোদী যোৱা নিশা দুদিনীয়া কাৰ্যসূচীৰে ব্ৰাটিস্লাভাত উপস্থিত হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই ভ্ৰমণে ভাৰত শ্লোভাকিয়াৰ সম্পৰ্ক সুদৃঢ় কৰাৰ সুযোগ প্ৰদানৰ উপৰি দুয়োখন দেশৰ মাজত সহযোগিতাৰ নতুন খণ্ডৰ অন্বেষণত সহায় কৰিব। উল্লেখযোগ্য যে 1993 চনত শ্লোভাকিয়াই স্বাধীনতা লাভৰ পাছত এয়া হৈছে এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথমটো শ্লোভাক ভ্ৰমণ। বিগত বৰ্ষৰ এপ্ৰিলত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শ্লোভাকিয়া ভ্ৰমণ কৰিছিল আৰু চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত দেশখনৰ ৰাষ্ট্ৰপতি পিটাৰ পেলেগ্ৰিনিয়ে কৃত্ৰিম বুদ্ধিমত্তা প্ৰভাৱ সন্মিলনত অংশ লোৱাৰ বাবে ভাৰতলৈ আহিছিল। এই ভ্ৰমণে শ্লোভাকিয়াৰ সৈতে বাণিজ্য, বিনিয়োগ, অটোমোবাইল আৰু ৰেলৱে নিৰ্মাণকে ধৰি বিভিন্ন খণ্ডত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ দিশত ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধ পুনৰ নিশ্চিত কৰিব। 52 সংখ্যক G7 সন্মিলন আজিৰ পৰা ফ্ৰান্সৰ এভিয়ানত অনুষ্ঠিত হ'ব। 3 দিনীয়াকৈ আয়োজন কৰা এই সন্মিলনত G7 সদস্য ৰাষ্ট্ৰ কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ব্ৰিটেইন আৰু ইউৰোপীয় সংঘই অংশগ্ৰহণ কৰিব। এই সদস্য ৰাষ্ট্ৰসমূহৰ উপৰি ফ্ৰান্সে ভাৰত, ব্ৰাজিল, ইজিপ্ত, কেনিয়া, দক্ষিণ কোৰিয়া, কাটাৰ, ছৌদি আৰৱ, ছিৰিয়া, ইউক্ৰেইন আৰু সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰক 38 অংশীদাৰ দেশ হিচাপে আমন্ত্ৰণ জনাইছে। ভাৰতে G7 সন্মিলনত অংশীদাৰী দেশ হিচাপে এইবাৰ 3য়বাৰৰ বাবে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ এই অনুষ্ঠানত অংশ ল'ব। G7 সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ অংশগ্ৰহণে গোলকীয় ভূ ৰাজনীতিত ভাৰতৰ গুৰুত্বপূৰ্ণ ভূমিকাকে সূচাইছে। গুৰুত্বপূৰ্ণ অৰ্থনৈতিক শক্তি, উন্নয়নশীল বিশ্বৰ মাজত কূটনৈতিক সেতু আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় খণ্ডত কৌশলগত অংশীদাৰ হিচাপে G7 ৰাষ্ট্ৰগোষ্ঠীৰ বাবে ভাৰত অতি গুৰুত্বপূৰ্ণ। একে সময়তে এই সন্মিলনত ভাৰতৰ অংশগ্ৰহণে গোলকীয় দক্ষিণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন, উন্নত প্ৰযুক্তিৰ সুবিধা লাভ তথা কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ পথ প্ৰশস্ত কৰিছে। সমগ্ৰ বিশ্বই ভূ ৰাজনৈতিক অস্থিৰতা, অৰ্থনৈতিক অনিশ্চয়তা আৰু নতুন প্ৰযুক্তিৰ দ্ৰুত বিকাশৰ সময়ত এই সন্মিলনৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'ৰ সৈতে দুয়োখন দেশৰ মাজত বাণিজ্য, প্ৰযুক্তিৰ প্ৰতিৰক্ষাকে ধৰি বিশেষ গোলকীয় কৌশলগত মিত্ৰতা সম্প্ৰসাৰিত কৰা সন্দৰ্ভত আলোচনা কৰি কালি ফ্ৰান্সৰ নিজ ভ্ৰমণ সামৰণি মাৰে। এই ভ্ৰমণ উদ্ভাৱন, কৃত্ৰিম বুদ্ধিমত্তা, কৌশলগত প্ৰযুক্তি, বাণিজ্য আৰু জনসাধাৰণৰ আদান প্ৰদানক কেন্দ্ৰ কৰি দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে। এই ভ্ৰমণৰ গুৰুত্বপূৰ্ণ ফলাফলসমূহৰ ভিতৰত ভাৰত ফ্ৰান্স উদ্ভাৱন ৰোডমেপ 2030 গ্ৰহণ বিশেষভাৱে উল্লেখযোগ্য। ই কৃত্ৰিম বুদ্ধিমত্তা, ষ্টাৰ্টআপ, গৱেষণা, দক্ষতা আৰু উদ্ভাৱন পৰিৱেশতন্ত্ৰৰ সহযোগিতাৰ বাবে এক পৰিকাঠামো প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

দুয়োগৰাকী নেতাই যুটীয়াভাৱে কালি ফ্ৰান্সৰ নিচত ভাৰত ইনোভেটছ কাৰ্যসূচী মুকলি কৰে। এই উল্লেখযোগ্য পদক্ষেপৰ জৰিয়তে ষ্টাৰ্টআপ, পৰিৱেশতন্ত্ৰ আৰু অন্বেষণ সম্প্ৰসাৰণ কৰাত ভাৰতৰ ক্ষীপ্ৰ অগ্ৰগতি প্ৰতিফলিত হৈছে। ভাৰত ফ্ৰান্স উদ্ভাৱনী বৰ্ষৰ অধীনত আয়োজিত এই ধবজাবাহী কাৰ্যসূচীৰ জৰিয়তে বিশ্বৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ প্ৰতিষ্ঠান, প্ৰযুক্তি আৰু বিনিয়োগ খণ্ডৰ কৰ্ণধাৰ তথা শতাধিক ষ্টাৰ্টআপক একেখন মঞ্চত মত বিনিময় কৰাৰ সুযোগ দিয়া হৈছে। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই অনুষ্ঠানত 120টা বিশেষ ষ্টাৰ্টআপ তথা আন্তৰ্জাতিক গুৰুত্ব থকা 13টা গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ ক্ষেত্ৰত 20টাতকৈও অধিক উৎকৰ্ষ প্ৰতিষ্ঠান উজলি উঠে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ 350টাতকৈও অধিক শীৰ্ষস্থানৰ বিনিয়োগকাৰী সংস্থাই এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই ভ্ৰমণৰ আন এক উল্লেখযোগ্য ফলাফল হৈছে NSTI কানপুৰত বিমান পৰিবহণ আৰু সংশ্লিষ্ট খণ্ডৰ দক্ষতাৰ বাবে ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ স্থাপন কৰাৰ বাবে সন্মতি প্ৰদান। উদ্ভাৱন আৰু প্ৰযুক্তিৰ বাহিৰেও নেতাদ্বয়ে প্ৰতিৰক্ষা, মহাকাশ, পাৰমাণৱিক শক্তি, সংযোগ আৰু বিশ্বজনীন বিষয়সমূহত সহযোগিতাৰ পৰ্যালোচনা কৰি ভৱিষ্যমুখী অংশীদাৰিত্বৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত পুনৰ অনুষ্ঠিত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা NEETৰ এডমিট কাৰ্ড মুকলি কৰিছে। পৰীক্ষাৰ্থীসকলে NTAৰ ৱেবছাইট neet.nta.nic.in পৰা তেওঁলোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। 21 জুনত দিনৰ 2 বজাৰ পৰা 5:15 বজালৈ পৰীক্ষা অনুষ্ঠিত হ'ব। NTAই পৰীক্ষাৰ্থীসকলক এডমিট কাৰ্ড ডাউনলোডৰ পূৰ্বে ৰিফাণ্ডৰ বাবে তেওঁলোকৰ বেংক একাউণ্টৰ তথ্য পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে 107-দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ এটা বাৰ্তাত যোৱা নিশা এই কথা সদৰি কৰি কয় যে আমেৰিকাই ইৰাণৰ বন্দৰত নৌসেনা অৱৰোধৰ অন্ত পেলাব। ছুইজাৰলেণ্ডত অহা 19 জুনত শান্তি চুক্তি স্বাক্ষৰ কৰা হ'ব। এই চুক্তি আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰাৰ পাছতেই অহা শুকুৰবাৰে হৰমুজ প্ৰণালী মুকলি কৰা হ'ব বুলি ট্ৰাম্পে প্ৰকাশ কৰে। তেওঁ কয় যে এই চুক্তিয়ে সমগ্ৰ মধ্যপ্ৰাচ্যলৈ শান্তি আৰু নিৰাপত্তা ঘূৰাই আনিব। এই চুক্তিৰ অধীনত 60 দিনৰ ভিতৰত ইৰাণৰ পাৰমাণৱিক শক্তি আৰু ইয়াৰ ইউৰেনিয়াম নিষ্কাশনৰ বিষয়ে আলোচনা কৰাৰ বাবে দুয়োখন দেশক আহ্বান জনোৱা হৈছে। ইৰাণৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে জনোৱা মতে লেবাননকে ধৰি সকলো খণ্ডৰ যুদ্ধ আৰু সামৰিক অভিযান আজি নিশাৰে পৰা স্থায়ীভাৱে অন্ত পৰিব। উল্লেখযোগ্য যে আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত সংঘৰ্ষত তেহৰাণৰ কেইবাগৰাকীও শীৰ্ষ নেতাই প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই, সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব আলী লাৰিজানী, ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছৰ কমাণ্ডাৰ মহম্মদ পাকপৰ, প্ৰতিৰক্ষা মন্ত্ৰী আজিজ নাছিৰিয়াদে অন্যতম। জম্মু বিমানবন্দৰত আজি যাত্ৰীৰ সুবিধা তথা জনসচেতনতা বৃদ্ধি আৰু যাত্ৰীকেন্দ্ৰিক বিভিন্ন সেৱাৰ প্ৰদৰ্শনৰ লক্ষ্যৰে যাত্ৰী সুবিধা দিৱস পালন কৰা হ'ব। উল্লেখযোগ্য যে সমাগত শ্ৰী অমৰনাথ যাত্ৰাৰ পৰিপ্ৰেক্ষিতত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তীৰ্থযাত্ৰীসকলৰ বাবে এক সুবিধাজনক অভিজ্ঞতা নিশ্চিত কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তদুপৰি তীৰ্থযাত্ৰীসকলৰ সুবিধাৰ্থে হেল্প ডেস্ক, তথ্য কাউণ্টাৰ, অতিৰিক্ত কৰ্মচাৰী আৰু উন্নত যাত্ৰী ব্যৱস্থাপনাৰ সুবিধা স্থাপন কৰা হৈছে। বিমানবন্দৰ প্ৰশাসনেও যাত্ৰীসকলৰ নিৰাপত্তা ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে নিৰাপত্তা সংস্থাসমূহৰ সৈতে সমন্বয় শক্তিশালী কৰিছে। আমেৰিকাৰ মিছৌৰীত কালি স্কাই ডাইভিঙৰ বাবে যাত্ৰী কঢ়িয়াই নিয়া এখন বিমান দুৰ্ঘটনাত পতিত হোৱাৰ ফলত 12 জন লোকৰ মৃত্যু হয়। মিছৌৰী হাইৱে পেট্ৰল ছাৰ্জেণ্ট জাষ্টিন ইউয়ঙে কয় যে দুৰ্ঘটনাগ্ৰস্ত বিমানখন সম্পূৰ্ণৰূপে জুয়ে আগুৰি ধৰে। কিছু সময়ৰ পাছতে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও এই দৃশ্য অতি হৃদয় বিদাৰক আছিল বুলি তেওঁ কয়। ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে যোৱা নিশা বাৰ্মিংহামৰ এছ ৱেষ্টনত অনুষ্ঠিত গ্ৰুপ এৰ এখন খেলত পাকিস্তানক 64 ৰাণত পৰাস্ত কৰে। পাকিস্তানে 171 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 106 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দীপ্তি শৰ্মাই 5টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 170 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ স্মৃতি মান্ধানাই সৰ্বাধিক 68 ৰাণ কৰে। দীপ্তি শৰ্মাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাৰ কালি আন এখন খেলত বাংলাদেশে নেডাৰলেণ্ডছক 6 উইকেটত পৰাস্ত কৰে। বাংলাদেশে নেডাৰলেণ্ডছে নিৰ্ধাৰণ কৰি দিয়া 138 ৰাণৰ লক্ষ্য 19 অভাৰ 1 বলত 4 উইকেটৰ বিনিময়ত অতিক্ৰম কৰে। দলৰ হৈ সৰ্বাধিক 50 ৰাণ কৰা জুৱাইৰা ফিৰডোছক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত মাহজোৰা এই প্ৰতিযোগিতাৰ ফাইনেল অহা

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ কৰিছো আজি পুৱা। আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ, আজি জেঠ মাহৰ 31 তাৰিখ, 2026 খ্ৰীষ্টাব্দৰ 15 জুন। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি অমাৱস্যা। আজি পুৱা সূৰ্যোদয় হৈছিল 4:34:50 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 6:11:05।

লাল বাহাদুৰ শাস্ত্ৰীয়ে কৈছিল, জ্ঞানপিপাসু আৰু সাধনাৰত লোকক কোনো বাহ্যিক দুখ কষ্ট বা অভাৱ অনাটনৰ চিন্তাই বিচলিত কৰিব নোৱাৰে।

সিদ্ধ করা লক্ষ্মীনন্দন বৰাৰ কেইবাখনো উপন্যাস বহুলভাৱে চৰ্চিত হৈছে। অসমীয়া জীৱনীমূলক উপন্যাসৰ ধাৰাটোলৈ লক্ষ্মীনন্দন বৰাই বিশেষ অৱদান আগবঢ়াই গৈছে। জাকেৰি নাহিকে উপাম সেহি গুণনিধি, জৈচন গগন ব্যাপী সেহি সব্যসাচী তেখেতৰ জীৱনীমূলক উপন্যাস, কালবলুকাত খোজ তেখেতৰ আত্মজীৱনীমূলক উপন্যাস। তেখেতক 1968 চনত পাতাল ভৈরবী উপন্যাসৰ বাবে সাহিত্য একাডেমি বঁটা, 1995 চনত অসম সাহিত্য সভাৰ অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা, 2004 চনত জীৱনজোৰা সাহিত্যকৃতিৰ বাবে অসম উপত্যকা সাহিত্য বঁটা আৰু 2012 চনত কায়কল্প উপন্যাসৰ বাবে সৰ্বভাৰতীয় সৰস্বতী সন্মান আৰু 2015 চনত পদ্মশ্ৰী সন্মানেৰে তেখেতক সন্মানিত কৰা হৈছিল। প্ৰিয় শ্ৰোতা, ভাৰতীয় ভাস্কৰ, চিত্ৰশিল্পী আৰু ললিত কলা একাডেমীৰ প্ৰতিষ্ঠাপক সভাপতি দেৱীপ্ৰসাদ ৰায়চৌধুৰীৰ আজি উপজা দিন। তেখেত আছিল আধুনিক ভাৰতীয় ভাস্কৰ্যৰ পিতৃস্বৰূপ। তেখেতে মূলতঃ ব্ৰঞ্জৰ ভাস্কৰ্যৰ বাবে বিখ্যাত আছিল। তেখেতৰ ভাস্কৰ্যত মানৱ শৰীৰৰ গতি, শক্তি আৰু আৱেগ অতি নিখুঁতভাৱে ফুটি উঠিছিল। তেখেতৰ ছবিৰ বিষয়বস্তু আছিল সাধাৰণ মানুহৰ জীৱন, দাৰিদ্ৰ, শ্ৰম আদি। তেখেতৰ কেইখনমান বিখ্যাত চিত্ৰ হৈছে ব্ৰিজ, আফটাৰ দ্য বাথ, পূজা আদি। শিল্পক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে 1958 চনত ভাৰত চৰকাৰে তেখেতক পদ্মভূষণ বঁটাৰে সন্মানিত কৰিছিল।

0: প্রিয় শ্রোতা, যোগাসন শিতানত আমার সৈতে যোগ প্রশিক্ষক নবনীতা গোস্বামী।
1: আজি জানো আহক ভস্ত্রিকা প্রাণায়ামৰ উপকাৰিতা আৰু সাৱধানতা সমূহৰ বিষয়ে। ভস্ত্রিকা প্রাণায়াম কৰিলে আমাৰ শাৰীৰিক আৰু মানসিক দুয়োটা স্তৰতে যথেষ্ট লাভ হয়। ই আমাৰ হাওঁফাওঁৰ কাৰ্যক্ষমতা বঢ়াই দিয়ে আৰু শ্বাস প্ৰশ্বাসৰ ক্ৰিয়াৰ উন্নতি সাধন কৰে। শৰীৰৰ মেটাবলিজিম বঢ়াই দিয়ে আৰু শৰীৰ শুদ্ধি কৰে, অৰ্থাৎ শৰীৰৰ টক্সিনসমূহ বায়ুৰ মাধ্যমেৰে বাহিৰ কৰি দিয়ে। এই প্ৰাণায়ামে অতিৰিক্ত চৰ্বি আঁতৰ কৰে, হজম শক্তি বৃদ্ধি কৰে, গেছ অজীৰ্ণতা আদি দূৰ কৰে, শৰীৰত শক্তিৰ সঞ্চাৰ ঘটে, মানসিক অৱসাদ, মনৰ নাকাৰাত্মক ভাৱ আদি আঁতৰ কৰিব পাৰে আৰু ই মনৰ একাগ্ৰতাও বৃদ্ধি কৰে। খেৰন্দ সংহিতাত ভস্ত্রিকা সম্পৰ্কে এক শ্লোক আছে, না স রোগ না স ক্লেশ আরোগ্য স দিনে দিনে, অর্থাৎ এই প্রাণায়াম করিলে সকলো রোগ ক্লেশ নাশ কৰি প্ৰতিদিনে আমাক আৰোগ্য প্ৰদান কৰে। যদিও এই প্ৰাণায়াম মহা উপকাৰী, তথাপি ইয়াৰ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লগা হয়। বিশেষকৈ হৃদরোগ, উচ্চ রক্তচাপ, হার্নিয়া, গর্ভাবস্থা, মূৰ ঘূৰণি, যিকোনো শ্বাস প্ৰশ্বাসজনিত রোগ আৰু যিকোনো অস্ত্রোপচাৰ থাকিলে এই প্ৰাণায়াম কৰাটো একেবাৰে অনুচিত।

0: আমাৰ সৈতে সেয়া আছিল যোগ প্ৰশিক্ষক নবনীতা গোস্বামী। ইতিহাসৰ পাতলুটিয়ালে আমি পাওঁ বজ্ৰপাত যে প্ৰকৃততে বিদ্যুৎ শক্তি, সেই কথা বেঞ্জামিন ফ্ৰেংকলিনে প্ৰমাণ কৰিছিল 1752 চনৰ আজিৰ তাৰিখত। কলিকতাৰ প্ৰসিদ্ধ হিন্দু কলেজৰ নাম প্ৰেচিডেন্সি কলেজ হয় 1855 চনৰ আজিৰ তাৰিখত। ভাৰতীয় অভিনেত্ৰী আৰু গায়িকা সুৰাইয়াৰ জন্ম হৈছিল 1929 চনৰ আজিৰ তাৰিখত। অসমীয়া কাৰ্টুনিষ্ট আৰু চিত্ৰশিল্পী ৰবীন বৰুৱাৰ জন্ম হৈছিল 1950 চনৰ আজিৰ তাৰিখত। ভাৰতীয় টেবুল টেনিছ খেলুৱৈ মণিকা বাট্ৰাৰ জন্ম হৈছিল 1995 চনৰ আজিৰ তাৰিখত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: প্ৰিয় শ্ৰোতা, এতিয়া আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ ঘাই ঘাই বাতৰিৰ মাজলৈ। বিহু পেঁপা বাঁহ

শিল্প দেউৰী কাৰ্বি আংলঙৰ হস্ততাঁত শিল্প লৈ ভৌগোলিক সূচক ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক বজাৰত বৃদ্ধি পাব চাহিদা উপকৃত হ'ব ৰাজ্যৰ হাজাৰ হাজাৰ গ্ৰামীণ কাৰুশিল্পী শিপিনী অসমৰ চাৰিবিধ সামগ্ৰীলৈ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন ৰেজিষ্ট্ৰীৰ স্বীকৃতি গুৱাহাটীৰ পৰা তিনিচুকীয়ালৈ আৰু শিলিগুৰিৰ পৰা শিলচৰলৈ হ'ব এক্সপ্ৰেছ হাইৱে সামাজিক মাধ্যমযোগে ঘোষণা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কৃষি বিষয়াৰে উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক মন্ত্ৰী পীযুষ হাজৰিকাৰ নিম্নমানৰ সামগ্ৰী যোগানৰ বিৰুদ্ধে ৰুজু হ'ব ফৌজদাৰী গোচৰ পেট্ৰলৰ দাম বৃদ্ধিত পৰিবহণ খণ্ডত ব্যাপক প্ৰভাৱ 1 জুলাইৰ পৰা 70% বাছ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত সদৌ অসম মটৰ পৰিবহণ সন্থাৰ ফ্ৰান্সৰ ভাৰত ইনোভেটছ 2026ত অংশ লৈ দেশৰ জয়গান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্ভাৱন ভাৰতৰ DNAতেই আছে চন্দ্ৰযান 3ৰ সফলতাৰ ব্যাখ্যা ৰাষ্ট্ৰপতি এমানুৱেল মেক্ৰনৰ আমেৰিকাৰ সৈতে ইৰাণৰ শান্তি চুক্তি শীঘ্ৰেই সম্পন্ন হ'ব অৱসান ঘটিব যুদ্ধৰ পৰম্পৰাগত ইন্ধনৰ বিকল্প আৰু পৰিৱেশ অনুকূল শক্তি ব্যৱহাৰৰ দিশত ভাৰত দেশত 100% ইথানলৰে চলিব বাহন ইথানলৰ প্ৰৱৰ্তনে ৰাহি কৰিব 1,00,000 কোটি টকা এতিয়া আহিছোঁ খেলৰ বাতৰিলৈ চিৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ ঘৰুৱাই টি20 মহিলা বিশ্বকাপৰ অভিযান আৰম্ভ ভাৰতৰ ফিফা বিশ্বকাপ ফুটবলৰ এখন খেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত তুৰস্ক আৰ্চাৰী বিশ্বকাপত মিক্সড টীমত স্বৰ্ণ পদক জয় কৰিছে ভাৰতৰ ধীৰাজ বোম্মাদেভেৰা আৰু কুমকুম মহদে প্ৰিয় শ্ৰোতা আজিৰ পুৱাৰ পৰা নিৰ্ধাৰিত সময় শেষ হ'ল আপোনালোকৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই শশাংকদী ভালৈ আজি পুৱা অনুষ্ঠানটি ইয়াতে সামৰিছোঁ নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটি শুনিলে। প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: মোৰ সংগীত যাত্ৰা। অনুষ্ঠানটিৰ এইবাৰৰ অতিথি সত্ৰীয় সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ তৃতীয় খণ্ড।
2: নমস্কাৰ ওজা ডাঙৰীয়া।
3: নমস্কাৰ।
2: আপুনি ইতিমধ্যে আমাৰ কথা বতৰাৰ মাজেৰে আকাশবাণীত প্ৰৱেশ কৰিছিলে। প্ৰথম দুটি গীতৰ বাণীবন্ধনৰ কথা আপুনি কৈছিলে, তাৰ আগতে আপুনি নামৰো বাণীবন্ধন কৰিছিল। সমসাময়িকভাৱে আপোনাৰ সংগীত জীৱন আকাশবাণীৰ মজিয়াত একধৰণে গৈছে, মঞ্চসমূহত একধৰণে গৈছে, বাহিৰত আপোনাক নিমন্ত্ৰণ কৰি নিয়ে, আৰু তাৰ লগে লগে আপুনি সত্ৰৰ লগত জড়িত হৈ আছে। গতিকে এই তিনিটাত আপুনি কি কি ধৰণে জড়িত হৈছে সেই বিষয়ে আজি অলপ প্ৰশ্ন কৰিম। প্ৰথম কথা, সত্ৰত আপুনি কৈছে 17 দিন তিথিৰ সময়ত সেইখিনিতো কৰিয়ে আছে সদায়, নহয় জানো?
3: হ'ল ৰাতি গীতৰ পালা মানে যিটো চলে, আৰু আমাৰ এনেই আমাৰ সত্ৰত বহাগ বিহুৰ পৰা একেবাৰে দেউল দেউল উৎসৱৰ চলে। সেইটো আমাৰ নৃত্য প্ৰসংগ চলে, এইটো নৈমিত্তিক প্ৰসংগ বুলি কয়, স্পেচিয়েলিষ্ট মানে, কিন্তু কৰিব লাগিব
2: মানে এই তিথিৰ সময়ত। তাৰপৰা নৃত্য প্ৰসংগ
3: চলি থাকে, এই নৃত্য প্ৰসংগ সদায় চলি থাকে,
2: হয়, আৰু
3: চৌধ্য প্ৰসংগ সদায় চলি থাকে।
2: সেই প্ৰসংগত আপুনি কেতিয়াবা ভাগ লয় নাই?
3: কেতিয়াবা যাওঁ আৰু, সদায় যাব সময় নাপাওঁ, কেতিয়াবা যাওঁ, তাতে বহিলোঁ অলপ, কিবা গালোঁ,
2: হয়,
3: নাকবা ৰাতি কেতিয়াবা গ'লোঁ এনেহেন,
2: গৈ পেলাই আপুনি তাত কেতিয়াবা
3: কিবা গাওঁ আৰু লগত এনে তাত হেৰি, তাত আমি নিৰ্দিষ্ট থাকে, মানুহ থাকে, ভকত থাকে, তেওঁহে গাব লগাই দিব, আমি ঘৰতে আপুনি গাব পাৰোঁ।
2: আপুনি মানে কেতিয়াবা তাত অংশগ্ৰহণ কৰে?
3: কৰোঁ,
2: হয়। এনেই সত্ৰৰ ভিতৰত আপোনাৰ এতিয়াও প্ৰশিক্ষণৰ ব্যৱস্থাটো কেনেকুৱা
3: আছে? তাতেও এটা স্কুল আছে, সত্ৰৰ ভিতৰত আছে স্কুল আছে, তাতো সেই স্কুলতো ট্ৰেইনিং দিয়ে, আমি নৃত্য দিয়ে, আমাৰ বহুত কিবা কাৰণে চলি থাকে, খোলত ট্ৰেইনিং দিয়ে, বৰগীতত ট্ৰেইনিং দিয়ে, সেই বেলেগ সুকীয়া সুকীয়া, মই তাত তাতে স্কুলৰ হেৰি আছিলোঁ, প্ৰিন্সিপাল আছিলোঁ, এতিয়া মই তাত নাই, কিন্তু বেলেগ বেলেগ আৰু শিক্ষক আছে তাতে, ট্ৰেইনিং দিয়ে তাতে,
2: হয়,
3: তাৰে পৰা ইয়াতে সহযোগ কৰে আহি,
2: হয়,
3: আৰু এনে
2: বহুত শিল্পী আপোনালোকে তাৰ পৰা তেনেকৈ সৃষ্টি কৰিছে।
3: আমাৰ মানে কি সত্ৰৰ এটা নিয়ম আছে কি, আমাৰ সেই মই কৈছোঁ আপোনাক তাহাৰ যে আগৰ এপিছ'ডত যে মথুৰাজ বুঢ়াতে ধুনীয়াকৈ সজাই গৈছে,
2: গৈছে
3: আমাৰ সাংঘাৰিক মানুহবিলাকে, যিবিলাক সাংঘাৰিক ভকত

0: তেওঁলোকে এই নৈমিত্তিক প্ৰসংগ বা নৃত্য প্ৰসংগবিলাক কৰে আৰু নৃত্য প্ৰসংগ আমি কিছুমান ভকতবিলাকো কৰে কেৱলীয়া ভকতবিলাকো কৰে আৰু প্ৰসাদ চকাত এইবিলাকত আমাৰ আমাৰ আমাৰ আমি নোৱাৰোঁ এইবিলাকো কৰে কিন্তু গীত পদ গোৱাবিলাকত আমি তাতে অংশগ্ৰহণ কৰিব পাৰে হয় এইবিলাক ধৰি থৈ গৈছে তেওঁ গতিকে সংহাৰ কৰি এইবিলাক গাব পাৰি তাৰমানে
1: আপোনাক তাৰমানে সত্ৰখনে আপোনাৰ এই যিটো সংগীতৰ জীৱনটো সংগীতৰ জীৱনটোত এটা খুব ভীতিস্বৰূপ হৈ আছে
0: একেবাৰে
1: কাৰণ সত্ৰৰ পৰিৱেশটোৱে আপোনাক এই সংগীতৰ অনুপ্ৰেৰণা যোগাইছে নহয় জানো
0: সত্ৰ নাথাকিলে আমি একো
1: নাজানো নহ'লে জানো
0: সেই
1: স্কুলখনো নহ'লেহেঁতেন যিখনত আপুনি গৈ শিকিছিলে
0: চৰ্চা একো নহ'লেহেঁতেন
1: হয় হয় বৰগীতৰ সাধনাটো আপুনি কেনেকৈ চলাই যায় ঘৰত বাহিৰতো কৰিছে এতিয়াও কেনেকৈ তাৰ সাধনা কৰে
0: ঘৰত মই ৰাতিপুৱা গাওঁ আৰু মানে কেতিয়াবা সময় অলপ কম হয় ৰাতিপুৱা যাব লাগে 8 বজালৈ যাব লাগে গতিকে কেতিয়াবা ধৰক ৰাতি দিনত নাগলে ৰাতি গাওঁ ৰাতিপুৱা নাগ গোৱা নোৱাৰোঁ যদি গতিকে সদায় আমাৰ গোৱা পৰে তাৰমানে কিবা অলপ পুঠিয়ে গালোঁ অলপ এনেকুৱা ধৰণৰ বা এটা নামে গালোঁ বা যুগলৈ অলপ একাষে গালোঁ আৰু এনে সদায় আমি আমি ঘৰত প্ৰসংগ কৰোঁৱে আমাৰ নিয়ম সেৱাত কৰ্মখন কৰিব লাগে ৰাতিপুৱা আমি কৰোঁৱে এইবিলাক প্ৰসংগ কৰিব লাগে নিয়ম গতিকে সেইখিনি কৰোঁতে হৈ যায় আৰু অলপ কিবা গালোঁ অলপ ভালকৈ বা অলপ ৰাতি আৰু আমাৰ অনুষ্ঠানত আমি সদায় ৰাতি যাওঁ তাতে অলপ গা বা কৰোঁ অলপ ফুটি চা হয় আৰু পেলাই গাওঁ এই এমুঠা গেলা এই তুমি এটা গাওঁ যে এনেকৈ হয় আমাৰ সদায় হৈ থাকে এইটো কম বেছি পৰিমাণে
1: মানে এইটো দৈনিক চৰ্চা
0: প্ৰগ্ৰাম চগ্ৰাম হ'লেতো হয়
1: এটা সম্পূৰ্ণ বৰগীত দৈনিক গায়নে আপুনি
0: আমাৰ সম্পূৰ্ণ গাবই লাগে তাৰমানে আমাৰ ভেৰাইটি সুৰ আছে ন আমি অকল যে এটা এটা সুৰত আমাৰ আমাৰ বৰপেটা সত্ৰৰ গীতবিলাকত কি ৰাতিপুৱা আমাৰ মানে এক তালমিহীনভাৱে গায় পুৱা প্ৰাতঃ সময় গাব লাগে যিটো পুৱাৰ গীত আমাৰ উঠা উঠা বাবু বা তেজৰ কমলাপতি এনেকৈ প্ৰাতঃ সময় আমাৰ সত্ৰত গায় সেইটো তাত তালমিহীনভাৱে আৰু তাৰপিছত প্ৰসংগীয় সুৰত এটা বেলেগ ধৰণে গায় তাল খোল লৈ বিভিন্ন সুৰত মূল সুৰত থাকে বিভিন্ন গায় আৰু কিছুমান মূল সুৰত গায় এটা মূল সুৰত গায় এটা আছে সম্পূৰ্ণ মূল সুৰত যেনে পায় পৰিহৰিত মূল সুৰত সম্পূৰ্ণ গাব এটা ঠিক তেনেদৰে আমাৰ ঘাটি গোৱা সুৰ বুলি কয় যে একে ৰাগ ৰাগটো আছে যিটো সেই ৰাগত নহয় বেলেগ ৰাগত এটা দি গায় যেনে আমাৰ ৰেডিঅ'ত গাই দিয়কচোন আমাৰ পপুলাৰ গীত মাই হেৰু এইটো সুৰটোৰ আচল সুৰ হ'ল বেলুৱা ৰাগৰ আৰে মাই হে ৰগুকুল চান্দে এইটো সুৰে অৰিজিন কিন্তু আমাৰ এই সুৰটো আমাৰ সত্ৰৰ মঠৰ চোতালত গায় এইটো আমাৰ সোহাই ৰাগত গায় গতিকে সেইটো আমাৰ ঘাটি গহৰ বুলি কয় সেনেকুৱা আমাৰ বৰপেটা সত্ৰত সেই তাহানিতে আটাবোৰবিলাক আছিল কি জানো আমিতো গাব পৰা নাই সেইমতে আছিল সেইমতে এতিয়াও চলি আছে সেইটো এটা ঘাটি গোৱা সুৰ বুলি কয় আৰু এটা ভাঙনি সুৰ যে এইটো মূল সুৰত গায় আৰু মাজত ভাঙনি দিয়ে এনেকুৱা ধৰণে গায় আইসকলৰ গাঁৱৰ ষ্টাইলটো অলপ বেলেগ ধৰণৰ থিয় নামত গোৱা বৰগীত নাম আকাৰে গায় জোনা আকাৰে গায় তাৰ ষ্টাইলটো বেলেগ বেলেগ বেলেগ ৰাগ দি গায় ওজাপালিত গোৱা তাৰ যিটো ৰাগ আছে সেই ৰাগত নাই বেলেগ ৰাগত গি নাচি বাগি গায় গতিকে এনেকুৱা ধৰণে আমাৰ যেনে উদ্ধৱ চল সুৰ আমাৰ আছে আৰে উদ্ধৱ এইটো সুৰ অৰিজিন সুৰ নহয় এইটো হ'ল কি বোলে এমতকণৰ ৰাগতহে গায় এইটো সুৰ হয় এইটো সুৰ নাম কিন্তু এনে অৰিজিন সুৰটো শ্ৰী ৰাগত গায় উদ্ধৱ চল গোকুলে লাই কি সুন্দৰ কৃষ্ণই কৈছে উদ্ধৱ তুমি যোৱাচোন মোৰ গোকুল মই এৰি আহিছোঁ মোৰ গোপীবিলাকে কেনেকৈ আছে এবাৰ খবৰ লৈ আহা সেইটো উদ্ধৱৰ মই কৃষ্ণৰ কথা পাতি উদ্ধৱ গুচি গ'ল সেই কথাখিনি বৰ হেৰি তেওঁলোকে কান্দি কান্দি
1: আছে মানে কাহিনী আছে
0: মোৰ মোক মোক দেখা নাপায় তেওঁলোকে কান্দি আছে হামুবিনে তেলেকে যোগ যায় এনেকৈ গোপীবিলাকৰ হেৰি হৈছে তুমি যোৱাচোন এইটো গীতটো এনেই কৰুণ সুৰ কিন্তু আমাৰ যিটো আমি গাইছোঁ নৃত্যত ব্যৱহাৰ কৰাৰ কাৰণে গাইছিল তাৰ সুৰটো বেলেগ এনেহেন আমাৰ সত্ৰত কিন্তু আছে এইটো আমি গীত ঘাটি বুলি কওঁ ঘাটি গোৱা সুৰ বুলি কয়
1: তেজৰে কমলাপতি যদি আপুনি গাব লগা হয় এতিয়া
0: তেজৰ কমলাপতি আমি মূল সুৰ সেইটো
1: আপুনি কেনেকৈ গাব কওকচোন

0: এইখন তালুত খায়, এটা সংজ্ঞা গীত বুলি কয়, সেনেকৈ তালুত খায়, আৰু সেনেকৈ তাল বিহীনভাৱে গায়।
1: আপুনি যেতিয়া মঞ্চলৈ আমন্ত্ৰণ পায়, তাত আপুনি সাধাৰণতে কি গীতৰ কাৰণে আপোনাৰ অনুৰোধ বেছি আহে যে এই ধৰণৰ গীত পৰিৱেশন কৰিব লাগে?
0: মই কৈছোঁ।

0: যে মই আগতে মই দৰাখনে দেহত খুব ভাল পাইছিলোঁ, এতিয়া মানে সেইটো মানুহে বহুতে বুজি নাপায়, তাৰ লগত বহুত হেৰি আছে, তাল জ্যোতিতালখনৰ মানে বহুত দীঘল তামজালখনৰ, গতিকে সেইটো মই বাদ দি মই এতিয়া নাৰায়ণ কাহিবক ইমান ভাল পালোঁ আপোনালোকৰ প্ৰগ্ৰামতে। মই আগতে এটাও ৰাতিপুৱাৰ স্পেচিয়েল প্ৰগ্ৰাম দিয়ে নহয়, তাতে মই গাইছোঁ, সেইটো মোৰ সিমান মই জানিছোঁ মই ভাল হোৱা নাই সিমান যিটো গাইছিলোঁ, সেই মই সেইটো ভাল বুলি ভাবিছিলোঁ আৰু। তেতিয়া মই ইয়াত আপোনালোকৰ প্ৰগ্ৰামত কৰিছোঁ, মই বহুত নাৰায়ণ কাহভক্তি মই গাইছোঁ, আৰু আপোনালোকৰ এই
1: যিবিলাক আমাৰ বাহিৰৰ মঞ্চৰ অনুষ্ঠান
0: আপোনালোকৰ গাইছোঁ মই, সেইটো মই বৰ ভাল মই

0: পৃথিৱীত ভাল বুলি ভাবিছিলোঁ আৰু। তেতিয়া মই ইয়াত আপোনালোকৰ প্ৰগ্ৰেমত কৰিছোঁ, মই বহুত নাৰায়ণ কাহাভাৰতী মই গাইছোঁ আৰু আপোনালোকৰ এই
1: যিবিলাক আমাৰ বাহিৰৰ মঞ্চৰ অনুষ্ঠান আমি
0: আপোনালোকৰ গাইছোঁ মই, সেইটো মানে বৰ ভাল, মই বজাই ভাল পাওঁ আৰু গাই আৰু তৎক্ষণাত সেইটোৱে আহি যায় গীতটো। তাতে কিন্তু আমাৰ একে সুৰত, আমাৰ মূল সুৰত গাই আৰু বিভিন্ন সুৰত আমাৰ ভাঙনি কৰি গাই তাৰমানে ভেৰিয়েশ্যন আছে, ভাল লাগে আৰু কথাবিলাকলৈ ভাল লাগে আৰু। সেই কথাবিলাক আমাৰ আগতে এনেকৈ সৃষ্টি আমি কৰা নাই, সৃষ্টি আগতে সৃষ্টি কৰিছিল। তাৰ মানে কিছুমান কথা আছে আমাৰ সুৰবিলাকত যে এই সুৰখিনি গাই আছে যদি তাতে এখন কৰুণ সুৰৰ এটা পৰে, সেই সুৰটো গালে ভাল লাগে। তেনেকুৱাকৈ সেই আটাবোৰবিলাকে ভাবিছোঁ তেওঁলোকে কিজানি এইবিলাক ধুনীয়াকৈ সজাই থৈছিল, সেইমতে আমাৰ বৰপেটাহঁতে তেনেকুৱা ধৰণে গায়, মানে অতি সুন্দৰ, ভাল লাগে আৰু।
1: আপুনি তেনেকৈ একেটা গীতকে তাৰমানে বিভিন্ন ধৰণে বিভিন্ন প্ৰকাৰে আপুনি গাইছেও,
0: ট্ৰেইনিঙো দিছোঁ এনেকুৱা ধৰণে আমাৰ গুৰু শিষ্য পৰম্পৰাত সংগীত নাট্য একাডেমীৰ আমাৰ গুৱাহাটী শাখা সত্ৰীয়া একাডেমীত ট্ৰেইনিং দিছোঁ। মই অসম চৰকাৰৰ পৰা ট্ৰেইনিং দিছোঁ, বহুত আগতে চাকৰি নকৰোঁতে ট্ৰেইনিং দিছোঁ, বিজনীত দিছোঁ, গৌৰীপুৰত দিছোঁ,
1: আগতে অতিথি শিল্পী হিচাপে আপুনি দিছিলে। তাৰপিছত আপুনি, আমি আপোনাৰ বৃত্তিগত জীৱনটোলৈ পিছত আহিম, তাৰ আগতে আপোনাক সুধিব খুজিছোঁ যে আপুনি এই যে মঞ্চত এগৰাকী শিল্পী হিচাপে মই যেতিয়া আপোনাক নিমন্ত্ৰণ কৰোঁ, আপোনাক কোনবিধ বৰগীত বা নাম নে হোলী গীত নে নাও খেলৰ গীত নে কোনটোৰ কাৰণে আপুনি বেছি আমন্ত্ৰণ পায়?
0: মই নাচিছোঁ, মই মানে ট্ৰেইনিঙো দিছোঁ বহুত ল'ৰাক, মই একেলগে 50 ল'ৰাক মই এই কাজিৰঙা ফেষ্টিভেলত মই নচুৱাইছোঁ 50 একেলগে, হোলীও কৰিছোঁ সেই 50 দ্বাৰা, একেবাৰে নাও খেলৰ 6 নাও একেলগে দিছিলোঁ, প্ৰথম ডাঙৰকৈ পাতিছিলোঁ। তাতে মই বৰপেটাত 1 মাহ ট্ৰেইনিং দিছোঁ 50 একেলগে, সেই পৰা আৰু।
1: আপুনি বহু ঠাইতে এতিয়া বৰ্তমান আপুনি প্ৰশিক্ষণ দি আছে, সেই কথা আমি জানো, আমি সেইবিলাক কথালৈ লাহে লাহে আহিম। কিন্তু তাৰ আগতে আপোনাৰ পৰা জানিব খোজা কথাটো আছিল যে এই যে সত্ৰীয়া পৰিৱেশটোৰ বাহিৰত আপুনি কি কৰে, সত্ৰীয়া পৰিৱেশৰ ভিতৰত কি কৰে, আপুনি বহুখিনিয়ে ক'লে, সত্ৰীয়া পৰিৱেশৰ বাহিৰত আপুনি কি কৰে, আপুনি স্কুলৰ লগতো জড়িত, অকণমান বৃত্তিগত জীৱনটোৰ কথা কওকচোন।
0: মই বিএছচি পাছ কৰিলোঁ মই 87
1: হয়,
0: গতিকে তাৰ লগত লাগে চাকৰি পালোঁ, বহুত চাকৰি ইণ্টাৰভিউ দিছোঁ, মানে ইণ্টাৰেষ্টটো খুব কম তাৰমানে আচলতে মোৰ ঘটনাটো সেইটোৱে, মই এই গান বাজনাত ইণ্টাৰেষ্ট আছিল, মই এই গান বাজনৰ কিবা চাকৰি ইণ্টাৰভিউ দিছিলোঁ, নাপালোঁ, শিক্ষকতাত তাতে এপ্লাই কৰিলোঁ, পাই গ'লোঁ, ভাগ্যত পালোঁ, 92 পাইছোঁ, পাই আৰু মোৰ মনটো ভাল লাগে, অৱস্থা আমাৰ খুব মানে বেয়া, ময়ে প্ৰথম চাকৰি পাইছোঁ, মোৰ দাদাও মোতকৈ ওপৰত, তেওঁ পৰা নাছিল, প্ৰথম মই পাইছোঁ, মই পাইছোঁ, মই মাৰ্চত জানো 92 পাইছোঁ, 31 জইন কৰিছোঁ, দাদাই জুনত পাইছে, সেই আৰম্ভণি
1: অলপমান কোনখন স্কুলত,
0: মই ডক্টৰ কে কে দাস মেমৰিয়েল গাৰ্লছ স্কুলত ছায়েঞ্চ টিচাৰ হিচাপে সোমাইছিলোঁ বৰপেটাৰ ৰোজত, তাৰমানে তাতে এতিয়াও আছোঁ, তাতে ছায়েঞ্চ টিচাৰ, এতিয়া মই ICU হেডমাষ্টাৰ হৈ আছোঁ।
1: আপুনিতো আপুনি হেডমাষ্টাৰ বৰ্তমান প্ৰধান শিক্ষক হৈ আছে, কিন্তু তাৰ মতে স্কুলৰ ভিতৰত আপুনি সাংগীতিক পৰিৱেশটো কি কৰিছে?
0: তাতেও মই ল'ৰা ছোৱালী, আমাৰ ছোৱালী স্কুল, তাতে শিকাইছিলোঁ, তাতে শিকাইছিলোঁ ছোৱালীক কিছুমান।
1: আপোনাৰ স্কুলখন মিউজিক টিচাৰ আছে নাই?
0: নাই নাই
1: নাই, আপুনি থাকোঁতে আৰু লাগে কিয়?
0: ফাংচনবিলাকত প্ৰায় মই আৰু এজন মোৰ লগত আছিল, তেওঁ ডিচেম্বৰত ৰিটায়াৰ হ'ল, তেওঁ খুব লাগি ভাগি আমি দুয়োজন, তেওঁ আধুনিকত বেছি কৰি লয়, মই এই বৰগীত
1: কৰি
0: এইবিলাকত মই লৈ তেওঁলোকক শিকাই বুজাই,
1: মিউজিক এটা বিষয় হিচাপে কিন্তু তথাপি মিউজিকৰ টিচাৰ কিন্তু
0: নাই,
1: যিখিনি কাম আপুনিয়ে কৰি আছে নহয় জানো, তেখেতসকলক আপুনি সাধাৰণতে কি শিকায় মিউজিক?
0: ক্লাছিকেলৰ, মই ক্লাছিকেলৰ পাছ কৰিছোঁ 94 নাই পাছ কৰিছোঁ, মই ভাতখানিৰ পৰা নাই ট্ৰেইনিংটো লৈছিলোঁ, আমাৰ মই আগতে কৈছোঁ যে আমাৰ মোৰ খোলো নাই, মোৰ হাৰমনিয়ামো নাই, একো নাই, এই ক'ৰবাত যাই অলপ, সেই সময়ত মোৰ গুৰু আছিল প্ৰয়াত খগনস্তাদ, অসমৰ প্ৰথম বিশাৰদ, তেওঁ শিকাইছিল, তেওঁৰ এখন স্কুল আছিল বৰপেটাত, আমাৰ এতিয়াও আছে স্কুলখন, স্কুলখন এতিয়া চেঞ্জ হৈছে অলপ, ডিচি অফিচ গুৰুতে, তাতে শিকিছিলোঁ, এনেকৈ শিকিছিলোঁ, অলপ অলপ টিউচন কৰি অলপ পইচা পাতি দিব পাৰিছিলোঁ, তাৰ মাজে সেই ক্লাছিকেলটো শিকাই অলপ ভাল হৈছে, বুজি পাইছোঁ কথাটো যে বৰগীতবিলাকৰ আমি গাইছোঁ যদিও কিছুমান সুৰ তাৰ চম ফাক এইবিলাক বুজি পোৱা নাছিলোঁ, সেইটো যাই তাতে অলপ লাভ হৈছে মোৰ।
1: গতিকে আপোনাৰ সেই, কিন্তু তাৰ আগৰ পৰা অকণমান ৰাগৰ জ্ঞানটো আপোনাৰ সত্ৰত হৈছে,
0: সেইটোতো হৈছে
1: পৰিৱেশত,
0: সেইটোতো হৈছে,
1: হয়,
0: তথাপি কিছুমান থাকে ৰাগৰ, ৰাগবিলাক ভালকৈ গাইছোঁ, তো এই সেইটো ক্লাছিকেলৰ অলপ যাৰ কাৰণে অলপ ভাল হৈছে, যে বুজি পোৱাত অলপ সহজ হৈছে,
1: হয়।
0: আগতে ধৰক
1: এতিয়া মই এটা অন্য কথালৈ আহোঁ, আকাশবাণীত যিটো আপুনি বাণীবন্ধনৰ কাৰণে আহে, ইমানবোৰ গীত বাণীবন্ধন কৰিছে, আকাশবাণীৰ পৰিৱেশটোত ইয়াততো ধৰা বন্ধা কিছুমান নিয়মৰ ভিতৰত কৰে, ইমান অমুকটো বজাব লাগিব, এইটো অমুকটো বজাব নোৱাৰে, এই ধৰণৰ কিছুমান কথা আছে, চ' আকাশবাণীৰ পৰিৱেশটো আপুনি যিটো পাইছে, সেইটোৰ অভিজ্ঞতা কেনেকুৱা আপোনাৰ ইয়াত বাণীবন্ধন কৰিবলৈ?
0: মই আকাশবাণী কেতিয়াও মানে মই

0: পাহৰিব নোৱাৰোঁ যে আকাশবাণীৰ কাৰণে মই বহুত আগবাঢ়ি গৈছোঁ, এইটো সঁচা কথা। মই প্ৰগ্ৰাম আগতে আমি প্ৰগ্ৰেম বহুত পাইছিলোঁ, সেইটো এটা প্ৰগ্ৰাম পাৰ লগে লগে ভাগে ভাগে প্ৰেক্টিচ কৰিব লাগিব। এই চম ফাকৰ কথা কৈছোঁ, চম ফাকটো ভালকৈ জানিব লাগিব, ইয়াতে সেই গম পাওঁ এইটো অলপ গণ্ডগোল আছে, ৰিহাৰ্চেল দিওঁতে গম পাই চম ফাকৰ অলপ গণ্ডগোল আছে।
1: এনেই সাধাৰণতে আপুনি কাক কাক পাইছিলে ইয়াতে যেতিয়া আকাশবাণী?
0: ইয়াতে মই প্ৰহাদ সমাচাৰক পাইছোঁ, আৰু ৰাণা দাক পাইছোঁ, তাৰপিছত হায়দৰ আলী তেওঁক পাইছোঁ, ৰেকৰ্ডিংবিলাক কৰিছিলোঁ। আৰু আমাৰ হেৰি আছিল যে জয়হৰিদা,
1: জয়হৰিদা,
0: তাৰপিছত আমাৰ ৰমেন দাক পাইছোঁ, ৰমেন চৌধুৰী, অনুপম চৌধুৰী পাইছোঁ, তেওঁক
1: পাইছোঁ,
0: এইবিলাক বিখ্যাত বিখ্যাত হেৰি পাইছিলোঁ,
1: সংগীতজ্ঞ তেখেতসকল পাইছোঁ। হয়, এই এই আৰু বৰগীতৰ এনে খগেন মহন্তটো আছিলেই,
0: তেওঁ আছে, তেওঁক পাইছোঁ, তেওঁ তেওঁতে তেওঁলোকে সেই কৰা প্ৰথম।
1: এনেই সাধাৰণতে আপুনি বিশেষকৈ প্ৰভাত শৰ্মাৰ কথা ক'লে, তেখেত নিজেও এগৰাকী শিল্পী, বৰগীতৰো তেখেত হেৰি, গতিকে সেই ক্ষেত্ৰত তেখেতৰ লগত নিশ্চয় কিছু আদান প্ৰদানো হৈছিল, কথা
0: হৈছিল বৰগীতৰ, তেওঁৰ লগত তেওঁ মোক বৰপাতাবাৰ মাতি আছে। আগতে স্পেচিয়েল প্ৰগ্ৰেম আছিল, শংকৰদেৱৰ
1: আছিলে
0: জন্ম উৎসৱতে কৰিছিল নহয়, জন্মোৎসৱতে কৰিছিল,
1: এতিয়াও আছে,
0: এতিয়াও আছে, তেতিয়া তাৰ এবাৰ মাতি আনিছিল আমাক, মই বৰপাতাবাৰ মই আহোঁ ইয়াতে, আৰু যে তুমি গোৱাচোন সেইটো ৰাগটো গাচোন, গুৰু ৰাগটো গোৱা, গাব চাব দিয়ে তাৰমানে কাৰ ভাল হয় এনেকৈ গাব দিয়ে, তেনেকুৱাকৈ তেওঁ আনি মোক বৰপেটা আনিছিল, নিশ্চয় ভাল পাই আনিছিল। গতিকে তেওঁ কেতিয়াবা, তেওঁতো জানাই বিখ্যাত, তাৰ কেতিয়াবা তেওঁ সুধিয়ে কিবা কাৰণে যে এইটো ৰাগটো গাচোন, সেই কাৰণে কথাটো গাচোন তুমি, মই বৰপেটাৰ পৰা মই ঘৰৰ পৰা ওলাই আছোঁ, চাইকেল চলাই আছোঁ, তাতে কৈছে এই তুমি অহি ৰাগটো আনি দিয়াচোন, কৈছে মই গা ৰাস্তাত আছোঁ, তেওঁ জানি দিয়া, মই ৰাস্তাটো জানি দিছোঁ, চাইছে আৰু,
1: আপুনি ৰাস্তাত মানে ফোনতে,
0: ৰাস্তাটো ফোনতে গাই দিছোঁ আৰু, তেওঁ কৈছে যে গাই দিয়া, এনেকুৱা ধৰণে নিশ্চয় তেওঁ ভাল পাইছে নিশ্চয়, নহ'লেতো মোক নুসুধে আৰু। সেই ইয়াতে ধৰক এনেহেন গাঁৱতে আহোঁতে তেওঁ বাৰীটো তেওঁ বজাইছিল, আগতে তেওঁ বাঢ়ি বজাইছিল, গীতটো মই গাইছোঁ, তেওঁ বাঢ়ি বজাইছিল, ভাল লাগিছিল আৰু, এনেহেন বিখ্যাত মানুহ এজনৰ তাতে।
1: পূজা ডাঙৰীয়া, আমি তৃতীয় খণ্ডৰ পৰা বিদায় লৈছোঁ, আজিলৈ নমস্কাৰ, ইয়াৰ পিছত আপোনাক লগ পাম চতুৰ্থ খণ্ডত,
0: নমস্কাৰ।

0: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত ইমান পৰে সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ আৰু এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
2: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই অ?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে ময়ো এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: ৱৰ্ক ফ্ৰম হোম, অধিক বেতন, মাত্ৰ এটা ক্লিকতে। আৰে ৱাহ,
7: অছিলে
8: অছিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
9: জানি ৰক, সতৰ্ক হৈ ৰক।
10: তোৰ ল'ৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে।
11: হয়,
10: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
11: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
10: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
11: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
10: অঁ, সঁচাকৈ বৰ ভাল কথা,
11: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
12: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
13: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
12: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
13: হঠাৎ বাঢ়িলে পানী ওখ ঠাই লৈ যাব, বেছি পানীত গাড়ী চলাই বিপদ মাতি নল'ব।
12: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
13: বিজুলী খুটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
12: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
14: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
1: আজি নিশা 9:30 বজাত নাটক চিলনী চোৰ, ৰচনা শুভেশ্বৰ দাসৰ, পৰিৱেশন কৰিব ইনলি ফাউণ্ডেশ্যনৰ সদস্যসকলে। নাটখনৰ পৰিচালনা মঞ্জিত ৰাজখোৱাৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভযোগে কালি এই কথা সদৰি কৰি কয় যে সুলভ মূল্যত চেনী, দাইল আদিও আগষ্টৰ পৰাই জনসাধাৰণে লাভ কৰিব। এই সন্দৰ্ভত জুলাইত উত্থাপন হ'বলগীয়া পূৰ্ণাংগ বাজেটত সবিশেষ উল্লেখ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ লগতে নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা আদি জনকল্যাণমূলক আঁচনিসমূহো অহা আগষ্টৰ পৰা পুনৰ নিয়মীয়াকৈ চলিব বুলি জানিবলৈ দিয়ে। ডঃ শৰ্মাই গুৱাহাটীৰ ৰিং ৰোড, কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ লগতে 18,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া নুমলীগড় আৰু গহপুৰৰ মাজৰ সুৰংগৰ কাম শীঘ্ৰেই আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে। তদুপৰি বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈকে 4টা লেনযুক্ত পথ, গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ এলিভেটেড কৰিডৰ, শিলিগুৰিৰ পৰা শিলচৰ সংযোগী এক্সপ্ৰেছ হাইৱে আদিকে ধৰি বহুকেইটা নতুন প্ৰকল্পৰ কামো বাস্তৱ হোৱাৰ দিশে আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ডঃ শৰ্মাই ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে 500 কোটি টকাৰ উন্নয়নমূলক পুঁজিত অনুমোদন জনোৱা হৈছে বুলিও জানিবলৈ দিয়ে।
2: ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয়খন ৰাজধানী ঘোষণা কৰা হৈছিল। ডিব্ৰুগড়ৰ উন্নয়নৰ বাবে আমাৰ কেবিনেটে 500 কোটি টকা ব্যয় কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। বিধায়ক প্ৰশান্ত ফুকনক এই আঁচনিখনৰ ছিলেকশ্যন বা কি কি কাম কৰিব লাগিব তাৰ কাৰণে তেখেতৰ নেতৃত্বত আমি ছেকেণ্ড কেপিটেল ডেভেলপমেণ্ট অথৰিটি এটা কৰিছো আৰু নিশ্চিতভাৱে অহা কিছুদিনত মই যেতিয়া ডিব্ৰুগড়লৈ যাম এই আঁচনি বা এই 500 কোটি টকাৰে আমি কি কি কাম কৰিম তাৰ বিষয়ে ডিব্ৰুগড়ৰ ৰাইজৰ লগত কথা পতাৰ মই নিশ্চিতভাৱে সুযোগ গ্ৰহণ কৰিম।
1: ৰাজ্যৰ কৃষি খণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই কালি বিভিন্ন জিলাৰ কৃষি বিষয়া তথা অভিযান্ত্ৰিক কোষৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত কৃষকসকলৰ সমস্যাৰ বুজ লোৱাৰ লগতে কৃষকৰ চৰকাৰী পঞ্জীয়ন বৃদ্ধি কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়া হয়। তদুপৰি মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি বীজ বিতৰণ, গছপুলি আৰু সাৰ বিতৰণৰ বাবে বিশেষ ব্যৱস্থা কৰিবলৈও শ্ৰীহাজৰিকাই নিৰ্দেশ দিয়ে। তেওঁ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলক সঠিক সময়ত কাৰ্যালয়ত উপস্থিত হোৱাৰ লগতে নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। 15 দিনৰ ভিতৰত সকলো জিলা কৃষি বিষয়া কৃষক উৎপাদক কেন্দ্ৰসমূহলৈ যাব লাগিব বুলিও মন্ত্ৰীগৰাকীয়ে কয়। তদুপৰি কৃষকক বীজ দেৰিকৈ দিয়া বিষয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে সকীয়াই দিয়ে। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিকে ধৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ কৃষি খণ্ডৰ সৈতে জড়িত প্ৰতিখন জনকল্যাণমূলক আঁচনি সফল ৰূপায়ণৰ জৰিয়তে কৃষকসকলক উচিত মৰ্যাদা প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ উল্লেখ কৰে। বৈঠকত কৃষিমন্ত্ৰীগৰাকীয়ে কৃষকৰ উপাৰ্জন দুগুণলৈ বৃদ্ধি কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ ওপৰত গুৰুত্ব আৰোপ কৰে। অহা 21 জুনত হ'বলগীয়া দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত জিলা যোগ কেন্দ্ৰত কালি জিলাভিত্তিক যোগ প্ৰতিযোগিতা অনুষ্ঠিত হয়। প্ৰতিযোগিতাত 10ৰ পৰা 35 বছৰ ঊৰ্ধৰ 4টা শাখাত ভালেসংখ্যক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত মৰিয়নীৰ সমজিলা আয়ুক্ত অভিজিৎ গগৈ, যোৰহাট জিলা ক্ৰীড়া বিষয়া ৰাহুল শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। স্বাধীনতা সেনানী তথা 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। ভাৰত ত্যাগ আন্দোলনৰ সময়ত গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক ব্ৰিটিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিছিল। 1943 চনৰ আজিৰ দিনটোতে কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হৈছিল। অহিংস নীতিৰে স্বাধীনতা আন্দোলনত যোগ দিয়া সেনানীগৰাকী গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বও পালন কৰিছিল। আজি স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্বহীদগৰাকীৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰিছে।

এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে অসীম দেশপ্ৰেম আৰু আত্মবলিদানৰ অজয় প্ৰতীক শ্বহীদ কুশল কোঁৱৰৰ পুণ্যতিথিত তেখেতলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ কয় যে দেশমাতৃৰ মুক্তিৰ বাবে কুশল কোঁৱৰৰ আত্মোৎসৰ্গৰ গৌৰৱগাথাই আমাৰ জাতীয় চেতনাক চিৰকাললৈ উদ্বুদ্ধ কৰি ৰাখিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা ৯ বজাত শুনিবলৈ পাব।

0: participate in outreach sessions tomorrow. Noida International Airport in Jewar begins commercial flight operations. National Testing Agency releases admit cards for NEET UG 2026 re-exam to be held on 21st of this month. And in cricket, India beat Pakistan by 64 runs in their ICC Women's T20 World Cup opener at Edgbaston in Birmingham. And with that, we end the morning news. Have a nice day.
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলো হাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগা হাৰ্জত লগতে নিউজ অন AIR মোবাইল এপত নিবেদন কৰা হৈছে সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

0: ফজলুল কৰিমৰ গীতৰ কথাৰে সেয়া আছিল কুইন দাস।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰু কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: অনুষ্ঠানত এইবাৰ শুনোৱা হওক জ্যোতিৰ্ময় কাকতি আৰু গুণদা কৰৰ দ্বৈত কণ্ঠৰীতি গীত। গীতৰ কথা কেশৱ মহন্তৰ, প্ৰযোজনা মুকুল বৰুৱাৰ।

0: জ্যোতিৰ্ময় কাকতীয়া আৰু গুণদা কৌৰৰ দ্বৈতকণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল কেশৱ মহন্তৰ, প্ৰযোজনা আছিল মুকুল বৰুৱাৰ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহ'ব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনক শিৱপ্ৰসাদ বৰুৱাৰ ৰচনাৰে অনিমা ভট্টাচাৰ্যৰ কণ্ঠৰ গীত, প্ৰযোজনা জ্যোতিপ্ৰকাশ দাসৰ।

0: অনিমা ভট্টাচাৰ্যৰ কণ্ঠত শিৱপ্ৰসাদ বৰুৱা ৰচিত গীতটি শুনিলে। প্ৰযোজনা আছিল জ্যোতিপ্ৰকাশ দাসৰ।
1: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়,
2: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড,
1: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই,
2: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নলব,
1: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নি পানী দেখিলে ঘূৰি অহাটোৱে উপায়,
2: বিজুলী খুটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব,
1: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
3: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMA দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
0: গীতিমালিকা শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক বিজয় মহন্তৰ কণ্ঠত ডিম্বেশ্বৰ দাস ৰচিত এই গীতটি।

0: বিজয় মহন্তৰ কণ্ঠত ডিম্বেশ্বৰ দাসে লিখা গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450-ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানৰ শেষত শুনোৱা হওক শিখা বৰাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা অৰুণিমা ভৰালীৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

শিখা বৰাৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল অৰুণিমা ভৰালীৰ, প্ৰযোজনা আছিল ৰমেন চৌধুৰীৰ। গীতিমালিকা সুগম সংগীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

এ আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ এৰূপ শুনিবলৈ পাব।

0: পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, ৰাজ্যৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীৰ ভৌগোলিক সূচাংক লাভ, স্বাধীনতা সেনানী শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণৰ 107-দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰমুজ প্ৰণালী মুকলিৰ বাবে চুক্তি চূড়ান্ত আৰু মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ 64 ৰাণত জয়লাভ। অহা আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভযোগে কালি এই কথা সদৰি কৰি কয় যে সুলভ মূল্যত চেনী, দাইল আদিও আগষ্টৰ পৰাই জনসাধাৰণে লাভ কৰিব। এই সন্দৰ্ভত জুলাইত উত্থাপন হ'বলগীয়া পূৰ্ণাংগ বাজেটত সবিশেষ উল্লেখ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ লগতে নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা আদি জনকল্যাণমূলক আঁচনিসমূহ অহা আগষ্টৰ পৰা পুনৰ নিয়মীয়াকৈ চলিব বুলি জানিবলৈ দিয়ে।
1: আজি মই আপোনালোকক আকৌ এবাৰ ক'ব খুজিছো যে আগষ্ট মাহৰ প্ৰথম সপ্তাহৰ পৰাই মই চেষ্টা কৰিম 2 বা 3 আগষ্টৰ পৰাই আপোনালোকে অৰুণোদয় আঁচনি আগৰ দৰে লাভ কৰিব। আগষ্ট মাহৰ পৰা অৰুণোদয় আপোনালোকে মাহেকীয়া নিয়মিতভাৱে পাই থাকিব আৰু আপোনালোকে অলপো চিন্তা কৰিব নালাগে। সেই ধৰণে আমি যিটো কম দামত চেনী বা দাইল দি আছিলো, সেই আঁচনি আমি আগষ্ট মাহৰ পৰাই আৰম্ভ কৰিম। নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা, আমি গোটেইবোৰ আঁচনি আগষ্ট মাহৰ পৰা আপোনালোকক দিয়া ব্যৱস্থা কৰিম আৰু তাৰ পিছত সমগ্ৰ সময়ছোৱাত আপোনালোকে এই আঁচনি নিৰৱিচ্ছিন্নভাৱে পাই থাকিব।
0: ডক্টৰ শৰ্মাই গুৱাহাটীৰ ৰিং ৰোড কাজিৰঙাৰ এলিভেটেড কৰিডৰৰ লগতে 18,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া নুমলীগড় আৰু গহপুৰৰ মাজৰ সুৰংগ কাম শীঘ্ৰেই আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে। তদুপৰি বাইহাটা চাৰিআলিৰ পৰা তেজপুৰৰ মিছন চাৰিআলিলৈকে 4টা লেনযুক্ত পথ, গুৱাহাটী বিমান বন্দৰৰ পৰা জালুকবাৰীলৈ এলিভেটেড কৰিডৰ, শিলিগুৰিৰ পৰা শিলচৰ সংযোগী এক্সপ্ৰেছ হাইৱে আদিকে ধৰি বহুকেইটা নতুন প্ৰকল্পৰ কামো বাস্তৱ হোৱাৰ দিশে আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ডঃ শৰ্মাই ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে 500 কোটি টকাৰ উন্নয়নমূলক পুঁজিত অনুমোদন জনোৱা হৈছে বুলি জানিবলৈ দিয়ে।
1: ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয়খন ৰাজধানী ঘোষণা কৰা হৈছিল। ডিব্ৰুগড়ৰ উন্নয়নৰ বাবে আমাৰ কেবিনেটে 500 কোটি টকা ব্যয় কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। বিধায়ক প্ৰশান্ত ফুকনক এই আঁচনিখনৰ ছিলেকশ্যন বা কি কি কাম কৰিব লাগিব তাৰ কাৰণে তেখেতৰ নেতৃত্বত আমি 2nd Capital Development Authority এটা কৰিছো আৰু নিশ্চিতভাৱে অহা কিছুদিনত মই যেতিয়া ডিব্ৰুগড়লৈ যাম, এই আঁচনি বা এই 500 কোটি টকাৰে আমি কি কি কাম কৰিম তাৰ বিষয়ে ডিব্ৰুগড়ৰ ৰাইজৰ লগত কথা পতাৰ মই নিশ্চিতভাৱে সুযোগ গ্ৰহণ কৰিম।
0: ৰাজ্যৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীয়ে GI-TAG অৰ্থাৎ ভৌগোলিক সূচাংক লাভ কৰিছে। শেহতীয়াকৈ জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যনছ ৰেজিষ্ট্ৰীয়ে বিহু, পেঁপা, বাঁহ শিল্প, কাৰ্বি আংলঙৰ হস্ততাঁত শিল্প আৰু দেউৰী সম্প্ৰদায়ৰ হস্ততাঁত শিল্পক স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ লগে লগে ৰাজ্যৰ থলুৱা কাৰুশিল্প আৰু সাংস্কৃতিক পৰিচয়ৰ বৈচিত্ৰ্যপূৰ্ণ দিশসমূহ উদ্ভাসিত হোৱাত সহায়ক হৈ পৰিব। নতুনকৈ ভৌগোলিক সূচাংক লাভ কৰা এই চাৰিবিধ সামগ্ৰীয়ে জনজাতীয় ঐতিহ্য, সংগীত, বিজ্ঞান আৰু প্ৰাকৃতিক সম্পদৰ কাৰুশিল্পৰ বৰ্ণাঢ্য দিশ সামৰি লৈছে। এই স্বীকৃতি লাভৰ প্ৰক্ৰিয়াত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক নাবাৰ্ডৰ অসম শাখাই সহায় কৰিছে। নাবাৰ্ডৰ অসম শাখাৰ মুখ্য প্ৰবন্ধক লোকেন দাসে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে ঐতিহ্য সংৰক্ষণৰ গুৰুত্বৰ লগতে কাৰুশিল্পীসকলৰ অৰ্থনৈতিক বহন ক্ষমতা নিশ্চিত কৰাৰ বাবে নাবাৰ্ডে ভৌগোলিক সূচাংকৰ প্ৰমাণপত্ৰ লাভ প্ৰক্ৰিয়াক সক্ৰিয়ভাৱে সমৰ্থন যোগাই আহিছে। এই স্বীকৃতিয়ে সামগ্ৰীসমূহৰ পৰিচয় আৰু নিৰ্ভৰযোগ্যতা সুদৃঢ় কৰাই নহয় বৰং ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ বজাৰ লাভৰ সম্ভাৱনা বৃদ্ধি কৰিব বুলি নাবাৰ্ডৰ অসম শাখাৰ মুখ্য প্ৰবন্ধকগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে নাবাৰ্ডৰ সহযোগত অসমৰ ভৌগোলিক সূচাংক লাভ কৰা সামগ্ৰীৰ সংখ্যা 12টালৈ বৃদ্ধি পালে। এই স্বীকৃতি পোৱাৰ ফলত এনে সামগ্ৰীসমূহৰ

অনুমতিত অনুকৰণ আৰু অপব্যৱহাৰৰ বিৰুদ্ধে আইনী সুৰক্ষা লাভ কৰিব। স্বাধীনতা সেনানী তথা 1942 চনৰ ভাৰতীয়াগ আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। ভাৰতীয়াগ আন্দোলনৰ সময়ত গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক ব্ৰিটিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিছিল। 1943 চনৰ আজিৰ দিনটোতে কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হৈছিল। অহিংস নীতিৰে স্বাধীনতা আন্দোলনত যোগ দিয়া সেনানীগৰাকী গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বও পালন কৰিছিল। আজি স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্বহীদগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে অসীম দেশপ্ৰেম আৰু আত্মবলিদানৰ অজেয় প্ৰতীক শ্বহীদ কুশল কোঁৱৰৰ পুণ্যতিথিত তেখেতলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ কয় যে দেশমাতৃৰ মুক্তিৰ বাবে কুশল কোঁৱৰৰ আত্মোৎসৰ্গৰ গৌৰৱগাথাই আমাৰ জাতীয় চেতনাক চিৰকাললৈ উদ্বুদ্ধ কৰি ৰাখিব। ৰাজ্যৰ কৃষিখণ্ডক অধিক শক্তিশালী কৰি কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাৰ লক্ষ্যৰে কৃষিমন্ত্ৰী পীয়ুষ হাজৰিকাই কালি বিভিন্ন জিলাৰ কৃষি বিষয়া তথা অভিযান্ত্ৰিক কোষৰ বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত কৃষকসকলৰ সমস্যাৰ বুজ লোৱাৰ লগতে কৃষকৰ চৰকাৰী পঞ্জীয়ন বৃদ্ধি কৰাৰ বাবে বিষয়াসকলক নিৰ্দেশ দিয়া হয়। তদুপৰি মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি বীজ বিতৰণ, গছপুলি আৰু সাৰ বিতৰণৰ বাবে বিশেষ ব্যৱস্থা কৰিবলৈও শ্ৰীহাজৰিকাই নিৰ্দেশ দিয়ে। তেওঁ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলক সঠিক সময়ত কাৰ্যালয়ত উপস্থিত হোৱাৰ লগতে নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। 15 দিনৰ ভিতৰত সকলো জিলা বিষয়া কৃষক উৎপাদক কেন্দ্ৰসমূহলৈ যাব লাগিব বুলি মন্ত্ৰীগৰাকীয়ে কয়। তদুপৰি কৃষকক বীজ দেৰিকৈ দিয়া বিষয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে সকীয়াই দিয়ে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে 107 দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰমুজ প্ৰণালী পুনৰ মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ এটা বাৰ্তাত যোৱা নিশা এই কথা সদৰি কৰি কয় যে এই চুক্তিৰ লগে লগে ইৰাণৰ বন্দৰত আমেৰিকাৰ নৌসেনাৰ অৱৰোধৰ অন্ত পৰিব। ছুইজাৰলেণ্ডত অহা 19 জুনত শান্তি চুক্তিত স্বাক্ষৰ কৰা হ'ব। এই চুক্তিত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰাৰ পাছতেই অহা শুকুৰবাৰে হৰমুজ প্ৰণালী মুকলি কৰা হ'ব বুলি ট্ৰাম্পে প্ৰকাশ কৰিছে। তেওঁ কয় যে এই চুক্তিয়ে সমগ্ৰ মধ্যপ্ৰাচ্যলৈ শান্তি আৰু নিৰাপত্তা ঘূৰাই আনিব। এই চুক্তিৰ অধীনত ইৰাণৰ পৰমাণু সংবৰ্ধন আৰু 60 দিনৰ ভিতৰত অত্যাধিক সংবৰ্ধিত ইউৰেনিয়াম নিষ্কাশনৰ বিষয়ে আলোচনা কৰাৰ বাবে দুয়োখন দেশক আহ্বান জনোৱা হৈছে। ইৰাণৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে জনোৱা মতে লেবাননকে ধৰি সকলো খণ্ডৰ যুদ্ধ আৰু সামৰিক অভিযান আজি নিশাৰে পৰা স্থায়ীভাৱে অন্ত পৰিব। বিশ্ব নেতাসকলে আমেৰিকা আৰু ইৰাণে তাৎক্ষণিক আৰু স্থায়ীভাৱে যুদ্ধবিৰতিৰ বাবে শান্তি চুক্তিৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰাৰ ঘোষণাক আদৰণি জনাইছে। নেতাসকলে এই চুক্তিক অতি গুৰুত্বপূৰ্ণ কূটনৈতিক অগ্ৰগতি বুলি উল্লেখ কৰি কয় যে ইয়াৰ জৰিয়তে পশ্চিম এছিয়াত স্থিৰতা ঘূৰাই অনাত সহায়ক হ'ব। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব এণ্টনিঅ গুটেৰেছেও শান্তি চুক্তিৰ ঘোষণাক আদৰণি জনাইছে। উল্লেখযোগ্য যে আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজৰ সংঘৰ্ষত তেহৰাণৰ কেইবাগৰাকী শীৰ্ষ নেতাই প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই, সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব আলী লাৰিজানী, ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছৰ কামাণ্ডাৰ মহম্মদ পাকপুৰ, প্ৰতিৰক্ষা মন্ত্ৰী আজিজ নাজিৰ চাদ অন্যতম। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 4 গৰাকী লোকৰ সাক্ষ্য গ্ৰহণৰ বাবে দিন ধাৰ্য কৰা হৈছে। আজিৰ দিনটোত সাক্ষ্য গ্ৰহণৰ বাবে ৰাহুল গোস্বামী, গৌতম ভট্টাচাৰ্য, ৰাজ গোস্বামী, দীপংকৰ ঠাকুৰীয়া আদালতত উপস্থিত থাকিবলৈ কোৱা হৈছে। অৱশ্যে যোৱা 12 জুনত অনুষ্ঠিত শুনানিৰ সময়ত অভাৱৰ বাবে সাক্ষ্য প্ৰদান কৰিব নোৱাৰা সাক্ষীসকলৰো আদালতে আজি সাক্ষ্য গ্ৰহণৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছতে ঘটনাৰ উচিত তদন্ত বিচাৰি ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত ভালেসংখ্যক এজাহাৰ দাখিল হৈছিল। যিসকল লোকে এই এজাহাৰ দাখিল কৰিছিল সেইসকল লোকৰে যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া গ্ৰহণ কৰিছে। অহা 20 জুন পৰ্যন্ত এই এজাহাৰকাৰীসকলক আদালতে সাক্ষ্য গ্ৰহণ কৰিব। আমাৰ আগৰ বাতৰিতে উল্লেখ কৰা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। কবি, সমাজ সংস্কাৰক তথা বড়ো জাতিৰ অন্যতম পথ প্ৰদৰ্শক ৰূপনাথ ব্ৰহ্মৰ আজি উপজা দিন। বড়ো জাতিৰ স্বপ্নদ্ৰষ্টা ৰূপনাথ ব্ৰহ্ম আছিল অসমৰ প্ৰথমগৰাকী জনজাতীয় কেবিনেট মন্ত্ৰী। কোকৰাঝাৰ জিলাত জন্মগ্ৰহণ কৰা ব্ৰহ্মই স্বাধীনতাৰ পূৰ্বৰ তথা স্বাধীনতাৰ পাছতো অসমৰ ৰাজনীতিত সক্ৰিয়ভাৱে

0: আছিল। তেওঁ বড়ো ব্ৰহ্মধৰ্মৰ প্ৰতিষ্ঠাপক ৰূপেও জনা যায়। বড়ো ভাষা সাহিত্যৰ বিকাশত বিশেষ অৱদান আগবঢ়োৱা ব্ৰহ্মই ভালেসংখ্যক কবিতাৰ লগতে বড়ো জাতিৰ পৰিচয় বড়ো কছাৰিছ এণ্ড ডিয়াৰ কালচাৰ নামৰ দুখন গ্ৰন্থ ৰচনা কৰিছিল। বড়ো জাতিৰ প্ৰবাদ পুৰুষ ৰূপনাথ ব্ৰহ্মৰ 1968 চনত দেহাৱসান ঘটে। বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ লক্ষ্মীনন্দন বৰাৰাজি উপজাদিন। ভালেসংখ্যক গ্ৰন্থৰে অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়োৱা লক্ষ্মীনন্দন বৰাই 1996 চনত অসম সাহিত্য সভাৰ বোকাখাট অধিৱেশনত সভাপতিৰ আসন শুৱনি কৰিছিল। 1988 চনত পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰা বৰাক 2015 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। 2021 চনত মৃত্যু হোৱা এগৰাকী বৰেণ্য সাহিত্যিকে অসম উপত্যকা সাহিত্য বঁটা সৰস্বতী সন্মান আদি লাভ কৰাৰ লগতে কায়কল্প, জাকেৰী নাহিকে উপম আদি ভালেমান উচ্চস্তৰৰ গ্ৰন্থ ৰচনা কৰিছিল। আইচিচি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে যোৱা নিশা বাৰ্মিংহামৰ এছবেষ্টনত অনুষ্ঠিত গ্ৰুপেৰ এখন খেলত পাকিস্তানক 64 ৰাণত পৰাস্ত কৰে। পাকিস্তানে 171 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 106 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দীপ্তি শৰ্মাই 5টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 6 উইকেটৰ বিনিময়ত 170 ৰাণ কৰিবলৈ সক্ষম হয়। দলৰ হৈ স্মৃতি মান্ধানাই সৰ্বাধিক 68 ৰাণ কৰে। দীপ্তি শৰ্মাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। বিশ্বকাপ ফুটবলৰ কালি চতুৰ্থ দিনা গ্ৰুপ ইৰ এখন খেলত জাৰ্মানীয়ে যোৱা নিশা প্ৰথমবাৰৰ বাবে বিশ্বকাপত অৱতীৰ্ণ হোৱা কুৰাচাওক 7-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে ডালাছত অনুষ্ঠিত নেডাৰলেণ্ডছ আৰু জাপানৰ মাজৰ খেলখন 2-2 গলত ড্ৰ হয়। প্ৰতিযোগিতাত আজি ভাৰতীয় সময় অনুসৰি পুৱা 4:30 বজাত অনুষ্ঠিত গ্ৰুপ ইৰ এখন খেলত আইভৰি কষ্টে ইকুৱেডৰক 1-0 গলত ব্যৱধানত পৰাস্ত কৰে। ইপিনে গ্ৰুপ এফৰ এখন খেলত ছুইডেন টিউনিছিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। বাতৰি অহাৰ পৰলৈ ছুইডেনৰ 3-1 গলৰ ব্যৱধানত আগবাঢ়ি আছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মৰমী কাশ্যপৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: 17 জুনত ট্ৰাম্প মোদীৰ আলোচনা। আগষ্ট মাহৰ পৰা নিয়মীয়াকৈ অৰুণোদয় ধন, 1 জুলাইৰ পৰা 70% বাছ ভাড়া বৃদ্ধি, লোকপিয়লত নিজ নিজ জনগোষ্ঠী, ভাষা, ধৰ্মীয় বিশ্বাসক স্পষ্টকৈ জনাবলৈ জনজাতীয় ৰাইজলৈ জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ আহ্বান আদি ভিন ভিন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কৃষি বিভাগত জালিয়াতিৰে 683 কোটি টকা মোকলাই নিয়াৰ তথ্য ফাদিল হোৱাৰ বাতৰি এটা দৈনিক অসম কাকতখনে প্ৰথম পৃষ্ঠাত, জালত পৰিব দুৰ্নীতিগ্ৰস্ত 35 কৃষি বিষয়া, এই শিৰোনামেৰে প্ৰথম পৃষ্ঠাত সবিস্তাৰে প্ৰকাশ কৰিছে। শিলিগুৰি শিলচৰলৈ হ'ব এক্সপ্ৰেছ হাইৱে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভযোগে এইদৰে ঘোষণা কৰাৰ বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰকাশ কৰিছে। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ ভাৰত ভূটান সীমান্তত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা 9 জন বাংলাদেশী নাগৰিকক বাংলাদেশে গ্ৰহণ নকৰাত জিৰলেণ্ডতে আবদ্ধ হৈ থাকিবলগীয়া হোৱাৰ বাতৰি এটা অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। নৱনিৰ্মিত ৰাম মন্দিৰত সংঘটিত বিত্তীয় কেলেংকাৰী তদন্তৰ বাবে যোগী চৰকাৰে SIT গঠন কৰাৰ বাতৰি আমাৰ অসম কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কাৰ্বি আংলঙৰ হস্ততাঁত, বিহুৰ পেপা, বাঁহ শিল্প আৰু দেউৰী হস্ততাঁত সামগ্ৰীয়ে ভৌগোলিক সূচাংক লাভ কৰাৰ বাতৰি দৈনিক জনমভূমি, দি আছাম ট্ৰিবিউন আদি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। অসমত চৰকাৰী প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি উদ্বেগজনকভাৱে হ্ৰাস পোৱাৰ বাতৰি এটা দৈনিক অগ্ৰদূত কাকতে এবছৰতে 1.73 লাখ নামভৰ্তি হ্ৰাস, এই শিৰোনামেৰে তথ্য সহকাৰে প্ৰকাশ কৰিছে। যোৱা 5 বছৰত অসমত 2241 জন HIV আক্ৰান্ত লোকৰ মৃত্যু হোৱাৰ বাতৰি এটা দ্য চেণ্টিনেল কাকতে প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰি মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ মৰমী কাশ্যপ। বতৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ ধন পুনৰ নিয়মিতভাৱে লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ৰাজ্যৰ 4বিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীৰ ভৌগোলিক সূচাংক লাভ। স্বাধীনতা সেনানী শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন। আৰু মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ 64 ৰাণত জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলার রেহরুপ।
1: নমস্কার, জিলাৰ ৰেহৰূপত আজি আমি যাওঁ আহক বাক্সা জিলালৈ। জিলাখনৰ সদৰ মুছলপুৰত আছে আমাৰ সংবাদদাতা দামোদৰ তালুকদাৰ। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত প্ৰথমবাৰৰ বাবে এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখনত দীৰ্ঘদিন ধৰি পৰ্যটকক লৈ চাফাৰী কৰি অহা পূৰ্ণিমা আৰু প্ৰমিলাক উদ্যান কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে অৱসৰ দিয়াৰ লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যানত এখন ঘাঁহনি নাৰ্চাৰী মুকলি কৰা হয়। এই সম্পৰ্কে বিস্তৃতভাৱে শুনোৱা হওক আমাৰ সংবাদদাতাৰ পৰা।
2: শুনিবলৈ অলপ আচুহোৱা যেন লাগিলেও এইবাৰ প্ৰথমবাৰৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যানত দুটাকৈ মাইকী হাতীক কামৰ পৰা অৱসৰ দিয়াৰ লগতে ৰাষ্ট্ৰীয় উদ্যানখনত অপত্ৰিণে ঘাঁহনি ধ্বংস কৰি কাঠনিবাৰী সৃষ্টি কৰাৰ লক্ষ্য ৰাখি ঘাঁহনি অঞ্চল সুৰক্ষা দিয়াৰ স্বাৰ্থত এক ব্যতিক্ৰমী পদক্ষেপেৰে মুকলি কৰা হয় এখন ঘাঁহনি নাৰ্চাৰী। উল্লেখযোগ্য যে যোৱা 7 জুনত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে অৱসৰ প্ৰদান কৰা পূৰ্ণিমা নামৰ মাইকী হাতীটোৰ জন্ম হৈছিল 1963 চনত 3 নৱেম্বৰত আৰু প্ৰমিলা নামৰ মাইকী হাতীটোৰ জন্ম হৈছিল 1976 চনৰ 9 এপ্ৰিলত। বন বিভাগে এই দুয়োটাকৈ মাইকী হাতীক কামৰ পৰা অব্যাহতি দিয়ে যদিও ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ভৰণ পোষণৰ সম্পূৰ্ণ দায়িত্ব বহন কৰাৰ কথাও বিভাগে সদৰি কৰে। আনহাতে 2018 চনৰ 31 অক্টোবৰ জন্ম লাভ কৰা মনালিছা, 2019 চনৰ 17 আগষ্টত জন্ম লাভ কৰা ৰাজা, 2021 চনৰ 18 নৱেম্বৰত জন্ম লাভ কৰা বীৰ সিং, 2021 বৰ্ষৰ 12 আগষ্টত জন্ম লাভ কৰা বিজয় আৰু 2020 বৰ্ষৰ 20 এপ্ৰিলত জন্ম লাভ কৰা বাবুলক সেইদিনাৰ পৰাই নতুনকৈ মানাহ ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ চাফাৰী কাৰ্যত নতুনকৈ আনুষ্ঠানিকভাৱে নিয়োজিত কৰা হয়। স্মৰণীয় যে নতুনকৈ কামত নিয়োজিত এই 5টাকৈ হাতীক ইতিমধ্যে সম্পূৰ্ণভাৱে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ দ্বিতীয় প্ৰৱেশদ্বাৰত আয়োজিত এক আকৰ্ষণীয় অনুষ্ঠানৰ মাধ্যমেৰে হাতীসমূহক পেৰেড চালামিৰে অৱসৰৰ লগতে অভিবাদন জনোৱা হয়। আনহাতে এই আকৰ্ষণীয় অনুষ্ঠানত প্ৰতিটো হাতীকে অসমীয়াৰ চাহিমানৰ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। মানাহ ৰাষ্ট্ৰীয় উদ্যানত সেইদিনা প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই হাতীৰ কৰ্মজীৱনৰ পৰা অব্যাহতি আৰু কৰ্মত আনুষ্ঠানিকভাৱে নিয়োজিত কাৰ্যক সকলো একমুখে শলাগিছে। অনুষ্ঠানত প্ৰধান মুখ্য বন সংৰক্ষক বিষয়া বিনয় গুপ্ত, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ডক্টৰ শ্ৰী ৰমেশকে আদি কৰি কেইবাগৰাকী উচ্চ বিষয়াই অংশগ্ৰহণ কৰে। আনহাতে তৃণভোজী প্ৰাণীসমূহৰ খাদ্যৰ অভাৱ দূৰ কৰাৰ লক্ষ্য আগত ৰাখি মানাহ ৰাষ্ট্ৰীয় উদ্যানত ঘাঁহনি সৃষ্টি কৰাৰ উদ্দেশ্যে মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জত যোৱা 7 জুনত আনুষ্ঠানিকভাৱে এখন ঘাঁহনি নাৰ্চাৰী মুকলি কৰে। প্ৰধান মুখ্য বন সংৰক্ষক বিনয় গুপ্তই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ডক্টৰ চি ৰমেশৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মুকলি কৰা এই ঘাঁহনি নাৰ্চাৰীৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যানত ঘাঁহনিৰ সৃষ্টিৰে তৃণভোজী প্ৰাণীসমূহৰ খাদ্য যোগান ধৰাৰ এক লক্ষ্য স্থিৰ কৰা হৈছে। উল্লেখ্য যে মানাহ ৰাষ্ট্ৰীয় উদ্যানত ঘাঁহনিৰ অঞ্চলত অপত্ৰিণৰ আৱৰি ধৰি ঘাঁহনি অঞ্চল কমাই আনিছে। সেয়ে ঘাঁহনি ব্যৱস্থাপনাৰ বাবে অপত্ৰিণ আঁতৰাই ঘাঁহৰ গুটি ৰোপণ কৰি বিস্তৃত এলেকাৰ এক ঘাঁহনি অঞ্চল সৃষ্টি কৰাৰ মানসেৰে এই ঘাঁহনি নাৰ্চাৰীখন মুকলি কৰা হয়।
1: বাক্সা জিলাৰ নিকিতা বসুমতাৰী নামৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী এগৰাকীয়ে নিজৰ অধ্যয়নৰত বিদ্যালয়ত ফেন নথকাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ফেন বিচাৰি ককায়েকৰ জৰিয়তে সামাজিক মাধ্যমত এটি ভিডিঅ' আপলোড কৰাৰ 24 ঘণ্টাৰ ভিতৰতে মুখ্যমন্ত্ৰীৰ তৎপৰতাত বিদ্যালয়ত ফেন যোগান পাই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আপ্লুত হৈ পৰে। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: আজি আমি ক'বলৈ ওলাইছো এগৰাকী তৃতীয় শ্ৰেণীৰ ছাত্ৰীৰ সাহসিকতাৰ কথা। ছাত্ৰীগৰাকীৰ নাম নিকিতা বসুমতাৰী। যোৱা 3 জুনত সামাজিক মাধ্যমৰ প্ৰচণ্ড গৰমৰ কথা উল্লেখ কৰি ফেনৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কৰা এটা অনুৰোধত মুখ্যমন্ত্ৰীৰ তত্বাৱধানত 24 ঘণ্টাৰ ভিতৰতে বিদ্যালয়ত 3খনকৈ ফেন লাভ কৰিবলৈ সক্ষম হয়। বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত গোবৰ্ধনস্থিত বড়োলেণ্ড একাডেমীৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰী নিকিতাৰ বাবে মুখ্যমন্ত্ৰীৰ তৎপৰতাত বিদ্যালয়লৈ আহিল ফেন। প্ৰচণ্ড গৰমৰ ফলত বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলে সন্মুখীন হোৱা সমস্যাৰ কথা জনাই ছাত্ৰী নিকিতাই সামাজিক মাধ্যমত এক ভিডিঅ' প্ৰেৰণ কৰিছিল। এই ভিডিঅ'টো নিকিতাৰ ককায়েকে সামাজিক মাধ্যমত আপলোড কৰিছিল। ভিডিঅ'টো ভাইৰেল হোৱাৰ 24 ঘণ্টা পাৰ নহওঁতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰা হয়। মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে বাক্সা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জেহেৰুল ইছলামৰ জৰিয়তে বড়োলেণ্ড একাডেমীলৈ 3খনকৈ ফেন প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰীৰ পৰা এই উপহাৰ লাভ কৰি ছাত্ৰী নিকিতা অত্যন্ত আনন্দিত। এই দ্ৰুত পদক্ষেপৰ বাবে নিকিতাই মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছে।
1: আজিৰ জিলাৰ ৰেহৰূপৰ পৰা বিদায় লোৱাৰ সময় হ'ল। আপোনালোকক পুনৰ লগ পাম কাইলৈ এই একে সময়তে। তেতিয়ালৈ বিদায় লৈছো, নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি বাক্সা জিলাৰ ৰেহৰূপ শুনিলে। আমাৰ সৈতে আছিল সংবাদদাতা দামোদৰ তালুকদাৰ। মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: আৰম্ভ কৰা হৈছে চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত। অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লোৱা হৈছে জুবিন গাৰ্গৰ কণ্ঠত হিয়াৰ দাপোনত তোমাৰে ছবি এই চিনেমাখনৰ এটি গীত। গীতৰ কথা দিগন্ত ভাৰতীৰ, সংগীত পলাশ গগৈৰ।

অনুষ্ঠানত এইবাৰ শুনো আহক কাৰোবাৰ ছবিৰ এটি গীত কুমাৰ চানু আৰু অলকা য়াগনিকৰ কণ্ঠত, সংগীত ৰাজেশ ৰোশনৰ, গীতিকাৰ জাভেদ আখতাৰ।

চিত্ৰগীত অনুষ্ঠানত এবাৰ শুনাবলৈ লৈছোঁ পাপন আৰু বৰ্ণালী কলিতাৰ কণ্ঠত খেল ছবিৰ এটি গীত, গীতিকাৰ মৃণাল কুমাৰ চৌধুৰী, সংগীত পৰাণ বৰকটকীৰ।

0: খেল ছবিত সেয়া আছিল পাপন আৰু বৰ্ণালী কলিতা।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ',
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: শ্ৰোতাসকলক এইখিনিতেই জনাইছোঁ আজি নিশা 9:30 বজাত নাটক চিলনী চোৰ রচনা শুভেশ্বৰ দাসৰ, পৰিৱেশন কৰিব ইনলি ফাউণ্ডেশ্যনৰ সদস্যসকলে। নাটখনৰ পৰিচালনা মঞ্জিৎ ৰাজখোৱাৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। শ্ৰোতাসকলে চিত্ৰগীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰৰ শিল্পী বাবুল আৰু অলকা ইয়াগনিক, গীতটি লোৱা হৈছে গদৰ ছবিৰ পৰা, সংগীত নদীম শ্ৰৱণৰ, গীতৰ কথা সমীৰৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: চিত্ৰগীত অনুষ্ঠানত এইবাৰ এয়া অনিন্দিতা পাল আৰু জুবিন গাৰ্গৰ কণ্ঠৰ গীত ছবি দিনবন্ধু।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: চিত্ৰগীত অনুষ্ঠানত এবাৰ শুনোৱা হওক নাদিম শ্ৰাৱণৰ সংগীত আৰু সমীৰৰ গীতৰ ৰচনাৰে বিপিন সচদেৱৰ কণ্ঠৰ এটি গীত, ছবি জুনুন।

0: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
1: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও

0: কৰিব দণ্ড।
1: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
0: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলে বিপদ মাতি নল'ব।
1: মাত্ৰ 6 ইঞ্চি পানীতো মানুহ উটি যায়, বাঢ়নী পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
0: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
1: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
2: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
3: চিত্ৰগীত অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ জুবিন গাৰ্গ আৰু তৰালী শৰ্মাৰ দ্বৈত কণ্ঠৰীতি গীত। গীতৰ কথা দিলীপ বৰাৰ। গীতটি লোৱা হৈছে অন্য এক যাত্ৰা ছবিখনৰ পৰা।

জুবিন গাৰ্গ আৰু তৰালী শৰ্মাৰ দ্বৈতকণ্ঠত অন্য এক যাত্ৰা ছবিৰ গীতটি শুনিলে। চিত্ৰগীত অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। হাতে বাতে সুৰৰ আৱেশ।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, হাতে পাতে সুৰৰ আৱেশ অনুষ্ঠানটিৰ আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। প্ৰিয় শ্ৰোতা, আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে আমি বিভিন্নজন ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্ৰয়াস কৰাৰ লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা কৰোঁ। গতিকে আহকচোন, পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটিৰ মাজলৈ।
2: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। পোনপ্ৰথমে আপুনি আপোনাৰ পৰিচয়টো জনাব।
3: মোৰ নাম পদ্ম কলিতা, ইয়াত বৰাবাব বুলি মাতে, গাইডে কাম কৰোঁ।
2: আজি আমি উপস্থিত আছোঁ নগাঁৱৰ বটদ্ৰৱা থানত, আৰু মই আপোনাৰ পৰা, আপুনি যিহেতু ইয়াতে বহু বছৰ ধৰি ইয়াতে আছে, এটা গুৰুত্বপূৰ্ণ পদবীত আছে, গতিকে থানখনৰ বিষয়ে অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ।
3: আলি পুখুৰী নামৰ ঠাই যাব লাগিব, তাত বহুত ভকত বৃন্দ আহে, আছে আকাশী গংগা আছে, এতিয়া এটা গভৰ্ণমেণ্টে এটা নদী প্ৰজেক্ট বনাইছে, সেইটো চাব পাৰিব।
2: আপোনাৰ ইয়াত থকা কিমান বছৰ হ'ল?
3: 40 বছৰ।
2: 40 বছৰ। ইয়াৰ আগতে আপুনি কি কৰ্মৰ সৈতে ব্যস্ত আছিলে?
3: মই ইয়াৰ আগতে মই 80 খনত নগাঁও আইটিআই পাছ কৰি আইটিআই পঢ়িছিলোঁ, পাছ কৰিলোঁ। তেতিয়া মোৰ চাকৰি হ'ল আৰবত, আৰবত ঘৰত যাবলৈ নিদিলে। ইয়াত মোৰ ককা বৰবাই মায়ে নাম ল'ব, এতিয়া মোৰ দাদা নাম ল'ব, বৰ নাম ল'ব, তেওঁলোকৰ লগত এতিয়া দুজনৰ কথাবোৰ লাগি লাগি আছে।
2: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমাৰ অনুষ্ঠানটিত আমি শেষত এটি গীত শুনাওঁ, গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিত কাৰ গীত শুনিব? গুৰুজনাই নিশ্চয়কৈ শুনিব। ঠিক আছে, মই গুৰুজনাৰ এটি গীত শুনাই দিম। ধন্যবাদ।

0: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব।
1: মোৰ পৰিচয় হ'ল, মোৰ শ্ৰী গোপালদেৱ কাকতি, ঘৰ ইয়াতে বৰদোৱাতে আছে। এতিয়া অতীতত আছিলে গোলাঘাট জামুগুৰি, এতিয়া মই বৰদোৱাতে থাকোঁ। আৰু নগাঁও চেণ্টাৰ মই এবাৰ আগৰ 2009 চনৰ 16 জুলাইত দিছিলোঁ টোকাৰী গীত। এতিয়া মই টোকাৰী বজাব নোৱাৰা হোৱাৰ কাৰণে এনেকৈ বজাবলগীয়া হৈছে। মই এজন শিল্পীয়ে, দিব্যাংগ শিল্পী। আগতে গাইছিলোঁ বটল বা স্থান আছে গুৰু শংকৰ এনেকৈ বুলি গীত গোৱা গৈছিলে তাত।
2: আজি যিহেতু আমি উপস্থিত আছোঁ বটদ্ৰুৱা থানত, আৰু আপুনি যিহেতু ইয়াত গুৰুজনাৰ সৃষ্টিৰাজিসমূহক খুব সুন্দৰকৈ গাই ইয়াত অহা দৰ্শনাৰ্থীসকলক মনোৰঞ্জন দি আহিছে, গতিকে মই আপোনাৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ।
0: আপোনাৰ পৰিয়ালত কোন কোন আছে?
1: মোৰ পৰিয়ালত ভাই ককাই আছিলে, এইবিলাক গোলাঘাটত থাকিলে। এতিয়া আমাৰ ইয়াত আৰু মানুহ এঘৰতে মই থাকোঁ, বৰ্তমান লোকৰ মানুহ এঘৰতে থাকোঁ। মই অকলশৰীয়া ইয়াতে।
0: আপুনি ইয়াতে কেতিয়া আহে?
1: মই 9টা বজাত আহোঁ আৰু 4টা বজাত যাওঁ।
0: আপুনি বটদ্ৰুৱা থানতে থাকে নে আৰু বেলেগ বেলেগ ধৰ্মস্থান?
1: মানুহ এঘৰত আছিলোঁ, এতিয়া বৰদোৱা থানতে থাকোঁ। বৰদোৱা থানতে স্থায়ী শিল্পী আৰু। তেনেকে ধৰণে মই আগতেও গাইছিলোঁ।
0: আপুনি যিহেতু গানৰ সৈতে খুব ওতঃপ্ৰোতভাৱে জড়িত, গতিকে মই আপোনাৰ পৰা এইখিনিতে অকণমান টোকাৰী গীত এটা শুনিব বিচাৰিছোঁ।
1: হয় নেকি? শংকৰদেৱৰ বিষয়ে গাওঁ। ঐ শ্ৰী শ্ৰী শংকৰ গুৰু ভকতৰ কল্পতৰ কলিযুগে

0: আপুনি যিহেতু এগৰাকী দিব্যাংগ শিল্পী, তোমানো কিবা চৰকাৰী সাহায্য লাভ কৰেনে?
1: চৰকাৰী সাহায্য আগতে এককালীন এটা পাইছিলোঁ, মাহেকীয়া পোৱা নাই। প্ৰচেষ্টা কৰি আছোঁ, মাহেকীয়া পেঞ্চনৰ বাবে আবেদন কৰিছিলোঁ কিন্তু পোৱা নাই। সেইটো আহ্বান জনাইছোঁ আকাশবাণী ৰেডিঅ' চেণ্টাৰ যোগেদি।
0: হয়, আমিও বিচাৰোঁ যে আপোনালোকৰ দৰে শিল্পীসকলেও শিল্পী পেঞ্চন লাভ কৰক।
2: আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিলে। আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠানটি শুনি থাকিব।
1: শুনি থাকিম।

0: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। পোনপ্ৰথমে আপুনি আপোনাৰ পৰিচয়টো জনাব।
1: মোৰ নাম মৃণাল হাজৰিকা।
0: আপুনি ক'ত থাকে?
1: মই বৰদোৱাৰা।
0: আমি আজি উপস্থিত আছোঁ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰত, আৰু ইয়াতে আপুনি সৰুকৈ এখন দোকান দি আছে, গতিকে ব্যৱসায়ৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ।
1: ব্যৱসায় বুলি নহয় আৰু, আমি এতিয়া ইয়াতে ইয়াৰে মানুহ যেতিয়া সৰহকৈ দোকান এখন খুলিছোঁ, ব্যৱসায় বুলি ক'ব নোৱাৰি। তথাপিও আহিলে দুই এজন মানে ভক্তৰ বা ৰাইজে পচন্দ কৰিলে লৈ যায় দুই এখন ফটো, সিমানেই আৰু। ব্যৱসায় হিচাপে তেনেকুৱা নহয় আৰু।
2: গুৰুজনাৰ জন্মস্থানলৈ, বিশেষকৈ বটদ্ৰৱা থানলৈ প্ৰতিদিনে বহু মানুহ আহে। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি যিহেতু এগৰাকী ইয়াৰে স্থায়ী বাসিন্দা, শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰখনৰ কাম আৰম্ভ হোৱাৰ পিছৰে পৰা এই অঞ্চলটোৰ কি কি উন্নয়ন আপুনি দেখিছে?
1: সুবিধা মানে আজিৰ তাৰিখত যিখিনি মানে ভক্তৰ মানুহৰ ৰাইজ আহিছে, সুবিধা বুলি কি ক'ম এতিয়া। এনেওতো বৰদোৱা থানলৈ এনিটাইমে ভক্তৰ অগণন থাকেই, বেলেগ সুবিধাৰ একো নাই। জ্ঞান ধৰক দুই এজন মানুহৰ ব্যৱসায়, দুই এটা দোকান চলিছে, সিমানেই।
0: আৰু ৰাস্তা পথৰ যথেষ্ট উন্নত হৈছে?
1: ৰাস্তা পথৰ ক্ষেত্ৰতো যথেষ্ট উন্নত, সেইটো মানিব লাগিব, চৰকাৰক ধন্যবাদ দিব লাগিব তাৰ কাৰণে। ৰাস্তাৰ ক্ষেত্ৰতো আৰু আপোনাৰ ক'ব নালাগিব আৰু।
0: ইয়াতে শংকৰদেৱৰ আৱিৰ্ভাৱৰ কথা জানিবৰ বাবে যিসকল দৰ্শনাৰ্থী আহে, তেওঁলোকে কেতিয়াৰ পৰা আহে, কোনটো সময়ত বেছি হয়?
1: নাই চাওক, এতিয়াতো প্ৰথম অৱস্থাতটো আপোনাৰ যে এতিয়া সময় বুলি কথা নাইকে, টাইম পালে ৰাইজ আহিবলৈ লয়। তথাপিও ধৰক ভাদ মাহৰটোৰ কাৰণে এটা আগতে এটা ভাল এটা ছিজন বুলি ভাবে চবেই, ভাদ মাহটোত ভাল সৰহকৈ মানুহ হ'ব বুলি আশা কৰা হৈছে।
0: আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিল। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ, তেওঁলোকক আমি শেষত এটি গীত অনুৰোধ কৰোঁ, গতিকে আজি আপুনি আমাৰ এই অনুষ্ঠানটিৰ জৰিয়তে কাৰ গীত শুনিব বিচাৰে?
1: আপোনাৰ গীত হিচাপে কি আৰু, আজিৰ তাৰিখত সবৰে গীতেই ভাল লাগে, তথাপিও জুবিনদাৰ এটা গীত শুনিলে ভাল পাম আৰু।
0: ঠিক আছে, ধন্যবাদ।

0: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলো। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।
1: হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ।

0: কৰা এটা অনুষ্ঠানত ভাগ ল'ব। এই প্ৰকল্পই পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে প্ৰান্তীয় অঞ্চললৈ যোগাযোগৰ সুবিধা তথা মেঘালয়কে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থ সামাজিক বিকাশত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত পুনৰ অনুষ্ঠিত হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ প্ৰৱেশ পৰীক্ষা নীটৰ প্ৰৱেশ পত্ৰ মুকলি কৰিছে। পৰীক্ষাৰ্থীসকলে NTAৰ ৱেবছাইট neet.nta.nic.inৰ পৰা তেওঁলোকৰ প্ৰৱেশ পত্ৰসমূহ ডাউনলোড কৰিব পাৰিব। 21 জুনত দিনৰ 2 বজাৰ পৰা 5:15 পৰীক্ষা অনুষ্ঠিত হ'ব। NTAই পৰীক্ষাৰ্থীসকলক প্ৰৱেশ পত্ৰ ডাউনলোডৰ পূৰ্বে ৰিফাণ্ডৰ বাবে তেওঁলোকৰ বেংক একাউণ্টৰ তথ্য পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে। স্বাধীনতা সেনানী তথা 1942 চনৰ ভাৰতীয় আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। ভাৰতীয় আন্দোলনৰ সময়ত গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক ব্ৰিটিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিছিল। 1943 চনৰ আজিৰ দিনটোতে কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হৈছিল। অহিংস নীতিৰে স্বাধীনতা আন্দোলনত যোগ দিয়া সেনানীগৰাকী গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বও পালন কৰিছিল। আজি স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্বহীদগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে অসীম দেশপ্ৰেম আৰু আত্মবলিদানৰ অজেয় প্ৰতীক শ্বহীদ কুশল কোঁৱৰৰ পুণ্যতিথিত তেখেতলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ কয় যে দেশ মাতৃৰ মুক্তিৰ বাবে কুশল কোঁৱৰৰ আত্মোৎসৰ্গৰ গৌৰৱগাথাই আমাৰ জাতীয় চেতনাক চিৰকাললৈ উদ্বুদ্ধ কৰি ৰাখিব। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 4 গৰাকী লোকৰ সাক্ষ্য গ্ৰহণৰ বাবে দিন ধাৰ্য কৰা হৈছে। আজিৰ দিনটোত সাক্ষ্য গ্ৰহণৰ বাবে ৰাহুল গোস্বামী, গৌতম ভট্টাচাৰ্য, ৰাজ গোস্বামী, দীপাংকৰ ঠাকুৰীয়া আদালতত উপস্থিত থাকিবলৈ কোৱা হৈছে। অৱশ্যে যোৱা 12 জুনত অনুষ্ঠিত শুনানিৰ সময়ত সময়ৰ অভাৱৰ বাবে সাক্ষ্য প্ৰদান কৰিব নোৱাৰা সাক্ষীসকলৰো আদালতে আজি সাক্ষ্য গ্ৰহণৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছতে ঘটনাৰ উচিত তদন্ত বিচাৰি ৰাজ্যৰ বিভিন্ন আৰক্ষী থানাত ভালেসংখ্যক এজাহাৰ দাখিল হৈছিল। যিসকল লোকে এই এজাহাৰ দাখিল কৰিছিল সেইসকল লোকৰে যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া গ্ৰহণ কৰিছে। অহা 20 জুন পৰ্যন্ত এই এজাহাৰকাৰীসকলক আদালতে সাক্ষ্য গ্ৰহণ কৰিব। আমাৰ আগৰ বাতৰিতে উল্লেখ কৰা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। ডিব্ৰুগড় আৰক্ষীয়ে কালি টাউন ৰেল ষ্টেচনৰ বিপৰীত দিশে থকা এটা আৱাসিক এলেকাত অভিযান চলাই মাদক দ্ৰব্য সৰবৰাহৰ সৈতে জড়িত কেইবাজনো লোকক আটক কৰাৰ লগতে বহু লক্ষাধিক টকা জব্দ কৰে। আৰক্ষীয়ে অভিযানৰ সময়ত মাদক দ্ৰব্য সৰবৰাহৰ সন্দেহত কেইবাজনো লোকক জিম্মাত লৈ সোধা পোছা অব্যাহত ৰাখিছে। জিলাখনত চলি থকা মাদক দ্ৰব্যৰ বেহা সম্পূৰ্ণৰূপে উৎখাত কৰাৰ বাবে জিলা আৰক্ষীয়ে ধাৰাবাহিকভাৱে অভিযান চলাই আহিছে। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী মুক্তিযোদ্ধা, স্বাধীন চাৰিগাঁও ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰূপে খ্যাত লক্ষেশ্বৰ বৰুৱাৰ জীৱন আৰু কৃতি সম্বলিত 42ৰ ৰাষ্ট্ৰপতি লক্ষেশ্বৰ বৰুৱা শীৰ্ষক এখন গ্ৰন্থ কালি উন্মোচন কৰা হয়। যোৰহাটৰ মুক্তিযুঁজাৰু ভৱনত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপজ্যোতি ৰাজখোৱাই গ্ৰন্থখন উন্মোচন কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। সাংসদ কামেখোৱা প্ৰসাদ তাছা, সাহিত্যিক ডঃ চেনিৰাম দত্ত, মুক্তিযুঁজাৰু সন্মিলনৰ গিৰিশ বৰদলৈ প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠানসমূহ শ্ৰোতাই নিউজন এআইআৰ মোবাইল এপযোগেও শুনিব পাৰে। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত লভিতা ডেকা, নিয়ন্ত্ৰণ কক্ষত পপি চান, শ্বেখ আব্দুল্লা আহমেদ, বিজয় দাস, ট্ৰান্সমিটাৰত মিতুল গগৈ, মৃগাংক কৃষ্ণাত্ৰেয়, এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু ষ্টুডিঅ'ত মই নিমিষা। এতিয়া শুনক পৰাগমালা লাইভ। অনুষ্ঠানটি আগবঢ়াব জয়শ্ৰী ডেকাই।
2: পৰাগমালা

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশা বৰাই আপোনাক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো বৃত্তি বিষয়ক বিশেষ অনুষ্ঠান সোপানৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, কেৰিয়াৰ বিষয়ক এই বিশেষ অনুষ্ঠানটিলৈ সকলোকে স্বাগতম। আজিৰ অনুষ্ঠানত আমি আলোচনা কৰিম এটা গুৰুত্বপূৰ্ণ বিষয়, হস্তশিল্পৰে স্বাৱলম্বিতা। অসমৰ হস্তশিল্প আমাৰ সংস্কৃতি আৰু পৰম্পৰাৰ এটা অমূল্য অংশ। ইয়াৰ জৰিয়তে বহু মানুহে নিজৰ প্ৰতিভাৰে স্বাৱলম্বী জীৱন গঢ়ি তুলিছে। আজিৰ অনুষ্ঠানত তেনেকুৱা এজন বিশেষ অতিথি আমাৰ সৈতে উপস্থিত আছে, যিয়ে হস্তশিল্পৰ জৰিয়তে নিজৰ জীৱনত এক নতুন দিশ সৃষ্টি কৰিছে।

0: তেখেত দিগন্ত মাধৱ গোস্বামী, আপোনাক স্বাগতম আমাৰ অনুষ্ঠানটিলৈ।
1: নমস্কাৰ।
0: আজি আমি বহুতো কথা পাতিম, লগতে আপোনাৰ এই প্ৰেৰণাদায়ক যাত্ৰাৰ বিষয়েও জানিম, কিন্তু পোনপ্ৰথমেই জানিব বিচাৰিম আপোনাৰ জন্ম, শিক্ষা আৰু শৈশৱৰ বিষয়ে অকণমান।
1: মোৰ জন্মস্থান বিহপুৰীয়া, বিহপুৰীয়াতে মোৰ জন্ম। তাতে একেবাৰে আৰম্ভণি শিক্ষাখিনি লৈয়ে মই যোৰহাটলৈ গৈছিলোঁ। এল পি স্কুল মই যোৰহাটত পঢ়িলোঁ, মোৰ ককাৰ ঘৰ তাতে, মাৰ ঘৰ। গতিকে তাতে মই এল পি স্কুল পঢ়িলোঁ। তাৰপিছত আকৌ আহিলোঁ বিহপুৰীয়ালৈ, ঘূৰি আহিলোঁ। তাতে লোহিত দিক্ৰম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মানে হাই ছেকেণ্ডেৰী পৰ্যন্ত পঢ়িলোঁ। তাৰপিছত দৰং কলেজ, তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটি, এনেদৰে।
0: হয়, আপোনাৰ হস্তশিল্পৰ এই গোটেই যাত্ৰাটোৰ বিষয়ে জানিব বিচাৰিম অকণমান।
1: আচলতে সৰুতে ৰাপ আছিলে, আৰু মই কৈছোঁ মই ককাৰ ঘৰত আছিলোঁ, আৰু ৰতনপুৰ বৰকলীয়া সত্ৰ বুলি কোৱা হয়। তাত মহাপুৰুষীয়া শিল্প চৰ্চা সৰুৰে পৰা আমি দেখি আহিছোঁ। ককাও ভাল এগৰাকী চিত্ৰকৰ আছিলে, গতিকে তেনেদৰে অনুৰাগটো শৈশৱতে বাঢ়িছিলে। আৰু লাহে লাহে সেইটোৰ প্ৰতি বেছি যেতিয়া ঢাল খাই গ'ল মনটো, নিজেও কৰি চালোঁ, তেনেকৈ আৰু আগবাঢ়িলে।
0: হয়, আপুনি প্ৰথমে কেনেকুৱা ধৰণৰ হস্তশিল্প তৈয়াৰ কৰিবলৈ আৰম্ভ কৰিছিলে, প্ৰথম যদি মনত আছে?
1: একেবাৰে প্ৰথম প্ৰথম বুলিবলৈ ক'বলৈ হ'লে আসন আদি, মহাপুৰুষীয়া আসন আদিৰ কাম, লেখনিৰ বোলবিলাক কৰিবলৈ সুযোগ দিছিলে ককাই, সেইখিনি কাম কৰিছিলোঁ। তাৰপিছত অলপ পিছৰ পৰ্যায়লৈ কিন্তু কিছুমান মূৰ্তি বনাবলৈ আৰম্ভ কৰিছিলোঁ, যেনেকৈ আমাৰ মৃন্ময় খনিকৰসকলে যে বনায় নহয়, আমি তেনেকৈ মই স্কুলৰ মানে লেজাৰ টাইমখিনি তেওঁলোকেনো কেনেকৈ কাম কৰে চাওঁ, চাবলৈ যাওঁ। আৰু তেনেকৈ সৰস্বতীৰ প্ৰতিমা, মহাদেৱৰ প্ৰতিমা, এনেকুৱা ধৰণৰ বনাইছিলোঁ।
0: হয়, খুব ভাল লাগিলে। হস্তশিল্পনো কি বুলি সুধিলে, একদম প্ৰথম পৰ্যায়ৰ পৰা গোটেই প্ৰক্ৰিয়াটো অকণমান জানিব বিচাৰিম।
1: হস্তশিল্প কি বুলি ক'লে, হাতেৰে যিখিনি শিল্প তৈয়াৰ কৰা হয় আচলতে এইটোৱে হস্তশিল্প, কিন্তু অকল হাতেৰে কৰিলে নহ'ব, তাত মনটো থাকিব লাগিব, মনটো থাকিব লাগিব আৰু খুব আগ্ৰহ থাকিব লাগিব শিল্প এটা ফুটি উঠিবৰ কাৰণে। গতিকে মনৰ পৰা যি শিল্প ৰচনা কৰা হয় আৰু হাতে যাক সহায় কৰে, সেইটোৱে হস্তশিল্প আৰু।
0: হয় হয়, হস্তশিল্পৰে স্বাৱলম্বী হোৱাৰ অৰ্থ আপুনি কিদৰে ক'ব?
1: হস্তশিল্পৰে স্বাৱলম্বী হোৱাৰ অৰ্থ বুলি ক'বলৈ, স্বাৱলম্বী নিশ্চয় হ'ব পাৰি। বহুসকল আৰ্টিষ্ট আছে, আৰ্টিচিয়ানসকল আছে, গাঁৱে ভূঞে লুকাই আছে, তেওঁলোকে আচলতে খুব ধুনীয়া ধুনীয়া শিল্প ৰচনা কৰি আছে। অসমৰ গাঁৱে ভূঞে ঘৰে ঘৰে আছে কিবা নহয় কিবা এটা ধুনীয়া ধুনীয়া শিল্প, কাঠেৰে কাটি, বাঁহ বেতৰ কাম কৰি আছে। কিন্তু আচলতে প্ৰয়োজনীয়টো আছে এখন প্লেটফৰ্ম, বিক্ৰীৰ ক'ত কৰিব, মানুহৰ দৃষ্টি আকৰ্ষণ কেনেদৰে কৰিব, সেই কথাটোত মনোযোগ দিব লাগিব। গতিকে সেই বিষয়ত যদি ভালদৰে মনোযোগ দিয়া যায়, মানুহৰ আকৰ্ষণ আছে হস্তশিল্পৰ প্ৰতি। এতিয়া হস্তশিল্পৰ শুৱনি কৰিবলৈ ঘৰখন বা নিজৰ অফিচটো বা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আদি মানুহৰ আগ্ৰহ আছে। গতিকে সেই মানুহসকলৰ যিয়ে ক্ৰয় কৰিব, তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰিব লাগিব।
0: হয় হয়, খুব ধুনীয়াকৈ বুজাই দিলে। আপোনাৰ মতে হস্তশিল্পৰ ক্ষেত্ৰখনত আগবাঢ়িবলৈ কেনেকুৱা ধৰণে প্ৰস্তুতি চলাব লাগে?
1: সাধাৰণভাৱে প্ৰস্তুতি, মই ইতিমধ্যে কোৱাৰ দৰে শিল্প সত্তাটো নিজৰ মনত থাকিব লাগিব, নিজে কৰি ভাল পোৱা হ'ব লাগিব। জোৰ জবৰদস্তি কৰি পেলাই কাম কৰাৰ বিধৰ নহয়, যাৰ অনুৰাগ থাকে, যাৰ অভ্যাস থাকে, তেওঁলোকে নিশ্চয় এইটো দিশৰ প্ৰতি আগবাঢ়ি যাব। আৰু যদি তেনেদৰে আগবাঢ়ি যায় তেতিয়াহ'লে নিশ্চয় সুফল লাভ কৰিব।
0: বৰ্তমানৰ সময়ছোৱাত অনলাইন প্লেটফৰ্মৰ ব্যৱহাৰ কৰি হস্তশিল্পৰ ক্ষেত্ৰখনত কিদৰে আগুৱাব পাৰি?
1: নিশ্চয় কোৱা হয় যে যস্মিন দেশে য়দা চাৰা বুলি কয়, যিখন দেশত যিটো ব্যৱহাৰ চলে সেই বস্তুটো ল'ব লাগিব, নতুনক আঁকোৱালি ল'ব লাগিব। এতিয়া অনলাইন প্লেটফৰ্ম এটা আমি যিহেতু পাইছোঁ, আমি সেই প্লেটফৰ্মটো আমি সময়ৰ সোঁতত গৈ আমি ল'ব লাগিব। আমি যদি এইবোৰ নতুন বস্তু এইবিলাক আমি ব্যৱহাৰ নকৰোঁ, এনেকৈ থকাটো ভাল কথা নহয়। বহুতে কোৱা শুনো এইবিলাকৰ প্ৰতি আগ্ৰহী নহয়, মানে অনলাইন প্লেটফৰ্ম, AI হওক, বাকী মেচিনবিলাক হওক, অত্যাধুনিক মেচিন, আহিলা পাতি, এইবিলাকৰ সহায় কৰিব বহুতে নিবিচাৰে। কিন্তু সেইটোও কোৱা হয় যে তাতস্য কুপয়মিতি ব্ৰুবাণাক ক্ষাৰম জলম কাপোৰ চাহ পিবন্তি বুলি সংস্কৃতত কোৱা হয়। মই যিহেতু সংস্কৃতৰ ছাত্ৰ, সেইবাবে মই সংস্কৃতত দুই এটি কথা কৈ দিছোঁ। আচলতে বোপা ককাৰ দিনৰ কোৱা বুলি খাৰুৱা জল কাপোৰসকলে খাই থাকে বুলি কোৱা হয়। গতিকে এই প্লেটফৰ্ম ল'ব লাগে অনলাইন ব্যৱস্থাত মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সুবিধা সহজতে ইয়াতে টিপা মাৰি আমেৰিকা পাবগৈ পাৰে সাতসাগৰতীয় নদীৰ সিপাৰৰ মানুহক আমি জনাব পাৰোঁ আমাৰ শিল্পকৰ্মৰ বিষয়ে গতিকে সেইটোতো খুব ভাল কথা সেইটো খুব ভাল এতিয়া আহিলা
0: আপুনি যিহেতু

0: হস্তশিল্পৰ উপৰিও বহুকেইটা ক্ষেত্ৰৰ লগত জড়িত, অভিনয়ৰ লগত জড়িত, আপুনি মিমিক্ৰি কৰে, গতিকে অকণমান কিবা এটা যদি শুনিব পাৰোঁ এইখিনিতে।
1: আজিকালি আচলতে অভ্যাস নাইকিয়া হৈ গ'ল। আগৰ সেই পঢ়া শুনা কৰা দিনবিলাকতে মিমিক্ৰি কৰিছিলোঁ, নাটক কৰিছিলোঁ, গান বাজানাৰ সৈতে জড়িত হৈ আছিলোঁ। এতিয়াও অৱশ্যে কিছুমান ক্ষেত্ৰত কাম চলি আছে যদিও মিমিক্ৰিটো একেবাৰে চৰ্চা নাইকিয়া হৈছে, তথাপিতো অকণমান কি কৰিলে ভাল হয়, দুজনমান মানে হেৰিৰ কণ্ঠস্বৰ শুনাইছোঁ বাৰু বিশেষ ব্যক্তিৰ, যেনে ৰাজকুমাৰ, হিন্দী চিনেমাৰ ৰাজকুমাৰ, তেখেতৰ কণ্ঠস্বৰটোৱে প্ৰথমবাৰ নকল কৰিবলৈ মই চেষ্টা কৰিছিলোঁ ক্লাছ 8 নে 9 থাকোঁতে বোধ হয়, গতিকে কৰি চাইছোঁ।
2: জানি না তলৱাৰ কিধাৰ সে, না গোলিও কি বোঝাৰ সে, বন্দা ৰেতা হে তো সিৰ্ফ পাৱাৰ টিকাৰ সে,
1: এনেধৰণৰ
0: খুব ভাল লাগিছে।
1: তেনেধৰণৰ সঞ্জয় দত্ত, সঞ্জয় দত্তৰ মাতটো এই সৰুতে দিবলৈ চেষ্টা কৰিছিলোঁ, অলপ কৰি চাইছোঁ।
3: আৰে পগিয়া ঠগিয়া তু জো ভি বোলা না মেৰে সৰ পে অটক গিয়া হে ক্যা, আৰে অগৰ কিছি কো টপকা না কহে তো বোল না, চলা ইধৰ হি সবকো টপকা দে লেগা।
0: ইমান কেইখন ক্ষেত্ৰৰ লগত জড়িত, অভিনয়ৰ লগত আছিলে, সাংবাদিকতাৰ লগত আছিলে, তাৰে পিছত হস্তশিল্পটো বাছনি কৰিছে, তাৰ আঁৰৰ কিবা কাহিনী?
1: আচলতে আঁৰৰ কাহিনী এটা, ডাঙৰ কাহিনী এটা আছে। যেতিয়া মই একেবাৰে সৰু কালতে আৰু মই স্কুলত যেতিয়া পঢ়ি আছিলোঁ, তেতিয়া বাৰ্ষিক খেল ধেমালিবিলাক হয় ন স্কুলৰ, সেই খেল ধেমালিবিলাকত কেতিয়াবা এনেকুৱা হয় মুকাভিনয় কম্পিটিশ্যন আছে, তাৰপিছতে বৰগীতৰ কম্পিটিশ্যনটো ৰখা হৈছে। গতিকে মুকাভিনয়ৰ মেকআপ নুগুচোৱাকৈ তাৰ ওপৰতে চুৰিয়া গামোচা পিন্ধি তেনেকৈ মই বৰগীত গোৱা গাবলৈ আহিব লগা হৈছে। আকৌ সেই তেনেকেই গম পালোঁ যে বেডমিণ্টন খেল আছে, লগে লগে যাবই লাগে, মই ছেমিফাইনেল খেলিবগৈ লাগে। তেনেকৈ গৈ দৌৰ মাৰি আহি বেডমিণ্টন খেলিবলৈ হেৰি আহিলোঁ, কিন্তু মই গৈ পোৱা দেৰি হোৱাৰ বাবে ইজনক মানে উইনাৰ দি দিলে তাৰমানে। তেতিয়া মই খুব কান্দিছোঁ আৰু, এই নোৱাৰো দেখোন কৰিব, আৰু ভাগৰ লাগি যায় দিনটো, ইটো কম্পিটিশ্যন সিটো কম্পিটিশ্যন কৰি কৰি দিনটো ভাগৰ লাগি যায়, আৰু সেইটো যেতিয়া কৰিবলৈ নাপালোঁ তেতিয়া মই খুব কান্দিছোঁ। তেতিয়া মোৰ দাদা জয়ন্ত মাধৱ গোস্বামী, সিও তাতে পঢ়ি থকা স্কুলতে পঢ়ি আছিলে, সি দেখিলে মই কান্দি আছোঁ। তেতিয়া গৈ মোক সুধিলে তই কেলৈ কান্দিছ, তাৰপিছত মই ক'লোঁ বহুতে মোক কৈছে যে তই এটা কাম কৰ, গোটেইখিনি কাম এনেকৈ ল'লে কেনেকৈ হ'ব, তই ছবি আঁক যদি ছবি আঁক, গান গাওঁ যদি গান গা, নাটক কৰ যদি নাটক কৰ, কিবা এটা কৰ, এনেকৈ হ'লে তোৰ ভৱিষ্যতে বহুত দিগদাৰ হ'ব, এনেকৈ মোক বহুতে কৈছে। তাৰপিছত তই কি ভাবিছ, মইতো ছবি ভাল পাওঁ, চবটো কৰিয়ে ভাল পাওঁ, মই কেতিয়াবা মন গ'লে ছবি আঁকি ভাল পাওঁ, কেতিয়াবা মন গ'লে নাটক কৰি ভাল পাওঁ, খেলি ভাল পাওঁ, যিকেইটা চব খেল নেখেলোঁ, চেছ আৰু বেডমিণ্টন খেল খেলিছিলোঁ। তেতিয়া কৈলে বোলে তেতিয়াহ'লে তোৰ মতে কৰ। অৰ্জুনৰ এটা নাম আছিলে সব্যসাচী, সব্যসাচী নামটো হোৱাৰ বাবে এইকাৰণে তেওঁ নামটো দিয়াছিলে যে তেওঁ দুইখন হাতেৰে খৰ মাৰিব পাৰে, গতিকে সেইটোতো তেওঁ এটা গুণহে, সেইটো তেওঁ এটা নাম পাইছে, উপাধি পাইছে, সেইটো এটা ভাল কথাহে। যেনেকৈ শচীন তেণ্ডুলকাৰে বলিঙো কৰিব পাৰে, বেটিঙো কৰিব পাৰে, গতিকে তেওঁ অলৰাউণ্ডাৰ বুলি কোৱা হয়। গতিকে যিটো কৰ ভালদৰে কৰ, মন পুতি কৰ, নিশ্চয়তো ছাকচেছ হ'বি। গতিকে বেলেগৰ কথা শুনিব নালাগে, নিজৰ মনটোৱে যিটো কয় নিজৰ মনৰ কথা শুনিবি, সেই কথাটো মোৰ বাবে একেবাৰে সঞ্জীৱনী টাইপৰ আছিলে, মোৰ আজিও মনত আছে। গতিকে তেতিয়াই মই ভাবিছিলোঁ নাই মই সকলো ক্ষেত্ৰতে মই চৰ্চা কৰিম, মানে যিখিনি পাৰোঁ, যিখিনি মোৰ ৰাপ আছে কৰিম। বাঁহী বজাবলৈ মন গ'ল, পথাৰৰ মাজত গৈ গৈ বাঁহী বজাই বজাই নিজে বাঁহী বনাই বজাই বজাই কিবাকে বাঁহীটো অকণমান আয়ত্তত আনিলোঁ, মানে ওচৰত বাঁহী বজাই থাকিব নোৱাৰি। প্ৰথম শিকাটো বৰ ডাঙৰ কথা, বৰ বেয়া বেসুৰা হয় নহয়, গতিকে মানুহে অশান্তি পায়, গতিকে পথাৰৰ মাজত গৈ গৈ বাঁহী বজাই বজাই তেনেকৈ বাঁহী বজাবলৈ শিকিছিলোঁ। তাৰপিছত ছবি অঁকাটো সেইমতে লৈ গ'লোঁ, নাটক কৰিও ঘূৰি ফুৰিলোঁ, তেনেকৈ মানে সময়ে সময়ে মই উপলব্ধি কৰি আহিছোঁ, সময়ে সময়ে মোক সন্মান দিছে মোৰ এই শিল্প চৰ্চাবিলাক, মই খুব মনৰ পৰা কৰাৰ যিটো মানসিকতা সৰুতে গঢ় লৈছিলে সেইটোৰ কাৰণে বোধ হয়।
0: খুব ভাল লাগিলে জানিব পাৰি। বৰ্তমানৰ বজাৰত হস্তশিল্পৰ চাহিদা কেনেকুৱা?
1: বহুত ভাল, মানে আজিকালি দেখা গৈছে যে মানুহৰ মানে এই হস্তশিল্প, হাতেৰে নিৰ্মিত বস্তু এটাৰ প্ৰতি আকৰ্ষণ বেছি। আগতে আমাৰ ইয়াত সিমান নাছিলে বুলি ক'ব পাৰি, বাহিৰতহে বোলে আগতে আমাকে কয় যে তই ইয়াত কাম কৰি লাভ নাই, তই যদি বাহিৰৰ দেশত যদি থাকিলেহেঁতেন তেতিয়াহ'লে তই বেছি সন্মান পালিহেঁতেন। কিন্তু মই সেইটো কেতিয়াও মই ভবা নাই। আজি আমাৰ ইয়াৰ মানুহেই বিচাৰি বিচাৰি আহে আমাৰ ওচৰত যে এনেকুৱা বস্তু এটা আমাক লাগে, হাতেৰে নিৰ্মিত কিবা উপহাৰ দিবৰ বাবে, হাতৰ কাম দি দিবৰ কাৰণে বিচাৰে। গতিকে সেইটো বহুত ডাঙৰ কথা, আৰু মানুহে আচলতে বিচাৰে। এতিয়া চাহিদা খুব বাঢ়িছে, আৰু

0: কৰিব লাগে। আৰু আৰু হাততে পোৱা বস্তু, আমাৰ ইয়াত
1: হয়
0: কাঠ বা মেটেকা ইত্যাদি কলগছৰ পৰাও বহুত কিবা কিবি তৈয়াৰ কৰিব পাৰি। এইবিলাক বস্তু আমাৰ উভৈনদী, আমাৰ অসমখন তাৰমানে শস্য শ্যামলা বুলি কোৱা নহয় জানো, একো আমাৰ ইয়াত নষ্ট নহয়। আমি ধান কাটি ধানখিনি ব্যৱহাৰ কৰাৰ পিছত খেৰকেইডাল গৰুক খোৱাৰ পিছতো খেৰকেইডালেই হওক বা নৰাকেইডালেই হওক, আমি কিবা এটা আমি শিল্পৰ সৃষ্টি কৰিব পাৰোঁ আৰু সেইটো দীৰ্ঘম্যাদী কৰি ৰাখিব পাৰোঁ। গতিকে সেইটো বস্তু খুব ভাল কথা, মানুহে আদৰি লোৱাটো এইটো ভাল বিষয়।
1: হয় হয়।

0: লাগে, পঢ়া শুনা কৰিব লাগে, আমি পঢ়া শুনাটো কৰিবই লাগিব, নহ'লে মানে এই শিল্প চৰ্চাটোৰ আগস্থান কেতিয়াও নাপায়। গতিকে কিন্তু হস্তশিল্পৰ বিষয়ে বিশেষভাৱে পঢ়িবলৈ গ'লে ট্ৰেইনিংবিলাক নিশ্চয় ল'ব পাৰে, কেনেধৰণৰ সম্ভাৱনাবিলাক জানিবলৈ কোনোবাই নিশ্চয় ক'ব পাৰিব, কেনেধৰণৰ বহুত ব্যৱস্থা কৰিছে, বহুত ট্ৰেইনিঙৰ ব্যৱস্থা আছে, সেই ট্ৰেইনিংখিনি ল'ব পাৰিলে ভাল হয়, বা কোনোবা জনা ব্যক্তিৰ ওচৰত গৈ তেনেকৈ যদি অকণমান যদি শিকি ল'ব পাৰে তেতিয়াহ'লে এইটো ভাল সম্ভাৱনা আছে। এতিয়া আমিও যদিও বিশেষভাৱে মই ক'বলৈ গৈছোঁ, আমাৰ যিটো অনুষ্ঠান পূৰ্ণ শিল্পম বুলি এতিয়া অনুষ্ঠান আমি গঢ় দি লৈছোঁ, তাতে আমি বিভিন্ন ধৰণৰ শিল্প চৰ্চা আমি কৰি থাকোঁ। আমি এতিয়া বহুতে আমাক আগ্ৰহ কৰে এইবোৰ শিকিবলৈ ক'ত পাম, আপোনালোকে যে কৰে এইবিলাক বস্তু আমি ক'ত শিকিবলৈ পাম, তেতিয়া আমি কওঁ যে আমি যিখিনি জানো আমি সেইখিনি আমি শিকোৱাত কোনো আপত্তি নাই, আপোনালোক আহক আমি শিকাম, আৰু তেওঁলোকে যিখিনি জানে সেইখিনিও আমাক আমি তেনেকৈ শিকিবলৈ পাম, আৰু আমি তেনেদৰে শিকিও আছোঁ শিকায়ো আছোঁ।
1: পূৰ্ণ শিল্পমৰ বিষয়ে অকণমান জানিম।
0: পূৰ্ণ শিল্পম আচলতে আমি মই আচলতে বালিত ছবি আঁকিছিলোঁ, মানে চেন এনিমেশ্যন মই কৰিছিলোঁ, এইটো এটা লাইভ পাৰফৰ্ম কৰা যায়, মঞ্চত গৈ আমি এনেকৈ বালিৰে ছবি আঁকো, এখন আলেখ্য চলি থাকে আৰু তাৰ মাজেৰে মই বালিৰ ছবি আঁকি যাওঁ, তাৰ গীত মাতেৰে এখন আলেখ্য আমি কৰিছিলোঁ। তেতিয়া যে আমি যে অনুষ্ঠানটো কৰিম, আমাৰ অনুষ্ঠানটোৰ বাবে এটি নামৰ প্ৰয়োজন হৈছিলে, তাৰ আগতে যদিও আমাৰ শিল্পালয় এটি আছিলে, বাকী শিল্পৰ চৰ্চাখিনি আমি কৰি আছিলোঁ, তাৰ আগতে আমাৰ নিগাজী নাম এটা নাছিলে, বা দিগন্ত মাধৱ গোস্বামী বুলিয়ে মানুহে চিনি পাইছিলে। তাৰপিছত ভাবিলোঁ আমি যেতিয়া সকলোৱে লগে ভাগে কৰোঁ এতিয়া নামৰ প্ৰয়োজন আছে, গতিকে তেনেকৈ ভাবোঁতে ভাবোঁতে আৰু মোৰ কথাটো হ'ল যে সকলো পূৰ্ণতা পাব লাগে, আৰু আমি আমি যিবিলাক শিল্পৰ চৰ্চা কৰোঁ গোটেইবিলাক সাঙুৰ খাই থাকিব লাগে, সেই হিচাপেৰে নামটো থোৱা হ'ল পূৰ্ণ শিল্পম।
1: আগন্তুক দিনত অসমৰ হস্তশিল্পৰ উন্নতিৰ বাবে কি কি পদক্ষেপ লোৱা উচিত বুলি ভাবে?
0: এতিয়া মই ভাবোঁ, মই ইতিমধ্যেই কৈছোঁ যে অসমৰ গাঁৱে ভূঞে বহুতো শিল্পী লুকাই আছে, আৰু কি হয় মই বহুকেইজন মানুহৰ সৈতে কথা পাতিছোঁ, তেওঁলোকে আজি অলপতে মোলৈ ফোন কৰে নহয়, মোক দেখি পেলাই ফোন কৰে বোলে দাদা এইটো ক'ত শিকিব পাৰিম কি কৰিব পাৰিম, তেতিয়া এনেকৈ ফোন কৰে, তেতিয়া মই লক্ষ্য কৰিলোঁ যে মই আমুক পঢ়ি আহিছোঁ, মই এতিয়া ঘৰত একো কৰিব পৰা নাই, এইটো বস্তুৰ প্ৰতি ৰাপ আছে, এইটো কৰিব বিচাৰিছোঁ। গতিকে মই এটা কথা ভাবোঁ, হাত সাৱটি বহি থকাটো নহ'ব, চৰকাৰী চাকৰি এটা পাম, চৰকাৰী চাকৰি এটা দিব, চৰকাৰী সুবিধা এটা পাম, বা ইজি মানি ক'ৰবাত পাম, কোনোবাই মেছেজ এটা দিব, সেইটো দহজনক ফৰৱাৰ্ড কৰি দিলে মই তাক মই কিবা এটা একাউণ্টত পইচা এটা সোমাব, এই এই চিন্তাবিলাকৰ পৰা আঁতৰি আহিব যদি নোৱাৰে তেতিয়াহ'লে আমাৰ যুৱ প্ৰজন্ম মানে তেওঁলোক সফল হ'ব নোৱাৰিব বুলি মই ভাবোঁ। আজিকালি ইজি মানি নহ'লে মানে নোহোৱা হৈছে, কষ্ট পৰিশ্ৰম নকৰা হৈ গৈছে, কাৰণ আমাৰ ইয়াত অসমখন আমাৰ ভোগালী দেশ বুলি ক'ব লাগিব, আমি ইয়াত সকলো পাওঁ, বন এডাল বাৰীৰ পৰা বন এডাল ছিঙি আনিলেই আমাৰ এসাঁজ ভাতৰ কাৰণে মুকলি হৈ যায়, গতিকে সেইকাৰণে দেখা যায় যে আমাৰ ইয়াত যুৱ প্ৰজন্ম সকলো লাহে লাহে এলেহুৱা হৈ আহিছে, আজিকালি খেতি বাতি কৰিবলৈ লোৱা ছোৱালীটো নাযায়, চৰকাৰী চাকৰি এটাৰ এসাঁত বহি থাকে, গতিকে মই ভাবোঁ নিজৰ আগ্ৰহটো ল'ব লাগে, পৰিশ্ৰম কঠোৰ পৰিশ্ৰম কৰিব লাগে, পৰিশ্ৰম মানে কঠোৰ পৰিশ্ৰম কৰিলেই নহ'ব, পৰিশ্ৰম কৰাৰ আঁৰত এটা ধুনীয়া সপোন থাকিব লাগিব, সপোন এটা থাকিলেহে পৰিশ্ৰম কৰাৰ ফলটো মিঠা হ'ব, গতিকে মই ভাবোঁ যিসকল শিল্পী কলা কৌশলী গাঁৱে ভূঞে আছে তেওঁলোকে পৰিশ্ৰম কৰক আৰু আগ্ৰহ কৰক আৰু তেওঁলোক সফল হ'ব নিশ্চয়। এতিয়া কথাটো হ'ল আগন্তুক দিনকেইটাত হস্তশিল্পৰ উন্নতিৰ বাবে কি কি পদক্ষেপ লোৱা হয় নহয় জানো, ক'ত কি কি উৎপাদন হয় অসমৰ কোন কোন ঠাইত, কেনেকুৱা ধৰণৰ ক'ত বাঁহৰ উৎপাদন হয়, ক'ত মৰাপাট কিনিবলৈ পোৱা যায়, কাঠৰ পেলনীয়া সামগ্ৰী ক'ত কোনখন নদীত উটি আহে, কেনেদৰে আহে, গতিকে সেইসমূহ যোগাৰ কৰি যাৰ যি ইচ্ছা তেনেদৰে কাম কৰি যাব লাগে, যথেষ্ট ট্ৰেইনিং প্ৰগ্ৰেম কিছুমান হৈ থাকে সেইবিলাক খবৰ খাতি ল'ব লাগে, তেতিয়া নিশ্চয় উন্নতি হ'ব। আৰু ডাঙৰ কথা হৈছে মাৰ্কেটিংটো, মাৰ্কেটিঙৰ দিশটো চাব লাগিব আচলতে, কাৰ মানুহৰ ওচৰ চাপিবৰ কাৰণে, নিজৰ এটা শিল্পকৰ্ম দহজনৰ ওচৰ চাপিবৰ কাৰণে কেনেদৰে যাব লাগিব, নিজে ফিল্ডত ঘূৰিব লাগিব।
1: হয়, খুব ধুনীয়াকৈ বুজাই দিলে আপুনি। এনেকুৱা কিবা বিশেষ হস্তশিল্প আছেনে যিটো আপোনাৰ খুব প্ৰিয় বৰ্তমানলৈ কৰা কামৰ ভিতৰত?
0: মোৰ আটাইতকৈ প্ৰিয় বস্তুটো হৈছে, সকলোবোৰেই বৰ প্ৰিয়, মোৰ আটাইতকৈ ভাল লগা

0: বিষয়টো হৈছে হস্তশিল্পৰ ভিতৰত মহাপুৰুষীয়া আসন। মহাপুৰুষীয়া আসনখনৰ আচলতে মই ঢেকীয়াখোৱাৰ শ্ৰী শ্ৰী বটাৰগোহাঁই সত্ৰত মই এই আসন বনোৱাৰ কৌশল শিকিছিলোঁ। আৰু সেই ডিজাইন আচলতে মহাপুৰুষৰ দিনৰ পৰা চলি অহা ডিজাইন, ইমান নিখুঁত মানে শিল্পকৰ্ম। গতিকে মই এতিয়াও আসন বনাই নামসিংহ বা গৰুড় আসন, বাকী বহুতে ময়ূৰাসনো বনায়। গতিকে এই আসনৰ শিল্পটো মই ভাল পাওঁ, এইটো কৰি মোৰ ভাল লাগে।
1: হয়, আপোনাৰ মতে অসমৰ হস্তশিল্পৰ বিশেষত্বটো কি?
0: অসমৰ বাৰে বৰণীয়া, মানে অনৈক্যৰ মাজত ঐক্য বুলি ক'ব লাগিব। অসমত হস্তশিল্পৰ মানে উৎপাদন কৰিবলৈ হ'লে মানে হেৰিৰ অভাৱ নাই, এইটো কি কয় ছাবজেক্টৰ, মানে বিভিন্ন ছাবজেক্টৰ ওপৰত বনাব পাৰি। যেনে আমি মহাপুৰুষীয়া সংস্কৃতি লৈ পেলাই তাতে বহুতকেইটা সোমাই আছে, মুখা শিল্প, এয়া মই যি ক'লোঁ আসন আদি, বা বিভিন্ন ধৰণৰ শিল্প মহাপুৰুষীয়া শিল্পকলা লুকাই আছে। তাৰপিছতে আহিলে আমাৰ আমাৰ প্ৰতি অসমৰ গৌৰৱ কাজিৰঙা, কাজিৰঙাখনক প্ৰতিনিধিত্ব কৰি কিছুমান শিল্পকৰ্ম কৰি আছে, বহুতে কৰিও আছে। তাৰপিছত বিভিন্ন আমাৰ কাপোৰৰ শৈলীবিলাক লৈ আমি তেনেধৰণৰ তেনেকৈও আগবাঢ়িব পাৰোঁ। গতিকে তেনেধৰণৰ বিভিন্ন ছাবজেক্টৰ ওপৰত কাম কৰি থকা হৈছে আৰু মানুহে বিচাৰি আছে।
1: হয় হয়, বৰ্তমানৰ বজাৰত মেচিনে তৈয়াৰ কৰা বহুত বস্তু পোৱা যায়, গতিকে তাৰে লগত হস্তশিল্পৰে প্ৰতিযোগিতা কৰাটো কিমানখিনি কঠিন?
0: এতিয়া মই এটা কথা কওঁ দেই, মেচিন বস্তুটো এনেকুৱা নহয় আচলতে, এফালে কিবা ভৰাই দিলে এফালে পূৰা প্ৰডাক্টটো হৈ ওলাই গ'ল, আচলতে সেইটো নহয়। মেচিনক আমি আমাৰ লগৰীয়া কৰি ল'ব পাৰোঁ। মই সেইটোৱে কৈছিলোঁ যে এডাল বাঁহ কাটিবৰ কাৰণে আমি আগতে কিহেৰে কাটোঁ? আমি বাঁহ এডাল কাটিবৰ কাৰণে হয় এডাল হেকচু ব্লেড এখন ল'ম, নহ'লে কৰত এখন ল'ম, বহুত জোৰ কৰি কৰি আমি কাটিম। কাঠ এটুকুৰা কাটিবলৈ হ'লে কৰত এখন লৈ মিস্ত্ৰীবিলাকক দেখিছে গৰমৰ দিনত ঘাম ওলাই যায়, কাটি থাকিব লাগে কাটি থাকিব লাগে। কিন্তু এটা মেচিনে যদি একে ঘাপে যদি আৰু সমানকৈ যদি আমি কাঠডাল যদি কাটিব পাৰোঁ, বাঁহডাল যদি কাটিব পাৰোঁ, তেতিয়াহ'লে আমি সেই মেচিনৰ সহায় নলওঁ কিয়, নহয়নে? গতিকে সেই সুবিধাবিলাক, সেই আহিলাবিলাক নিশ্চয় লোৱাটো বেয়া কথা নহয়, আৰু কৰিবতো নিজে হাতেই লাগিব। এনেকুৱা এতিয়া প্লাষ্টিকৰ কোম্পানীবিলাকত যেনেধৰণে প্ৰডাকশ্যন কৰা হয়, সেই বস্তুবিলাক মানে সেই মেচিনবিলাকৰ দৰে এনেকুৱা মেচিন বনাবও নোৱাৰে নহয়, সেইখিনি হাতেৰেই কৰিব লাগিব, নহয়নে বাৰু? গতিকে সেইটো বস্তু বেলেগ বস্তু। আৰু এই আমি যি আমি মেচিনৰ সহায়ত আমি যে দুই এটা কাম আমি সোনকালে খৰতকীয়া কৰি তুলিব পাৰোঁ, সেই কথাটোত কিন্তু মনোযোগ দিব লাগে, ল'ব লাগে। এতিয়া মই কথাটো কওঁ, এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যুগ, এতিয়াও মনত কেতিয়াবা এনেকুৱা খেলাই থাকে যে মই এনেকুৱা ধৰণৰ শিল্পকৰ্ম এটা কৰিম নেকি, কাঠত কাটি কাটি মই এনেকুৱা ধৰণৰ বস্তু এটা বনাম, এনেকৈ বুলি পৰিকল্পনা এটা মনতে ভাবি লোৱাৰ পিছতে কৰি ল'ব লাগে। যদি পূৰ্বাভাস এটা ল'বৰ বাবে নিজৰ বনোৱা সৃষ্টিটো কেনেকুৱা হ'ব, ইয়াৰ ভৱিষ্যতৰ ৰূপটো কেনেকুৱা হ'ব, এইটো চাবৰ বাবে যদি এআই অপশ্যন আছে আমি চাব পাৰোঁ, আমি বুজি ল'ব পাৰোঁ, তাৰ পৰা আমি আইডিয়া ল'ব পাৰোঁ, চুৰটো কৰিব নালাগে আচলতে। গতিকে চুৰ কৰা শিল্পই নহয়, গতিকে তেনেধৰণে এই প্ৰযুক্তিৰ সহায় ল'লে ভাল হ'ব,
1: ল'ব লাগে। হয়, আমি জানো যে প্ৰত্যেকটো কামতে ক'ৰবাত নহয় ক'ৰবাৰ পৰা কেনেবাকে কিছুমান সমস্যা দেখা যায় কাম এটা আৰম্ভণি কৰিব ওলাওঁতে বা গোটেই যাত্ৰাটোত, গতিকে আপুনি তেনেকুৱা কিবা সমস্যাৰ সন্মুখীন হৈছিল নেকি?
0: সমস্যা আৰম্ভণিৰ পৰা সমস্যা এতিয়ালৈকে সমস্যাই হৈ থাকে, আৰু সমস্যাই য'ত নাথাকে তাত মানে প্ৰাপ্তিৰ আনন্দনো থাকিব, নহয় জানো? তেনেকুৱা কথা, সমস্যা থাকেই। কেতিয়াবা এনেকুৱা হয় কিবা এটা কৰিম বুলি ভাবিয়ে আছিলোঁ, গৈ গৈ শেষ কৰিব লাগে কামটো এই মুহূৰ্তত, কিন্তু কামটো শেষ কৰিব পৰা নাই, তেতিয়াহ'লে একদম মানে জোৰে ঘামি অৱস্থা নাইকিয়া হৈ যায়। গতিকে সমস্যা হৈ থাকে। আৰু কেতিয়াবা এনেকুৱা হয় যে কিবা ৰ মেটেৰিয়েলছ কিবা কিবি প্ৰয়োজন হ'ল, আনিলোঁ, পৰ্যাপ্ত পৰিমাণে নাহিলে বা বিচৰা বস্তুটো নাপালোঁ, তেতিয়া সমস্যাত পৰি যাওঁ। এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা থাকে যিবিলাক মানে এই মুহূৰ্তত হয়তো মই মনত পেলাই ক'বলৈ দিগদাৰ হ'ব, কিন্তু কৰি থাকোঁতে এই সমস্যাবিলাক সন্মুখীন হ'লে গম পোৱা যায়। আৰু বহুত কাম বেয়া হৈছে, কাম কৰি থাকোঁতে কৰি থাকে হঠাৎ বেয়া হৈছে। এতিয়া পৰহি দিনটোত মই এটি প্ৰতিমূৰ্তি কাম কৰি মাজবাটলৈ লৈ গ'লোঁ, তাত দি থৈ আহিলোঁ, কিন্তু পৰহি ৰাতিপুৱাৰ কথা মূৰ্তিটোৰ মানে হাতখন, তাৰমানে বাওঁ হাতখন বিসংগতি এটা ধৰা দিলে দেখা পালোঁ।

0: ইফালে সকলো চব ৰেডি হৈ আছে নিবৰ বাবে, হেৰি কৰিবৰ বাবে। গতিকে হাতখন মই আকৌ বনাব লগা হ'ল, বহুত মেৰামতি কৰিব লগা হ'ল। গতিকে এইবোৰ আচলতে চেলেঞ্জ, এইবিলাক ল'ব পাৰিব লাগে, আৰু এই চেলেঞ্জটো ৰক্ষা কৰিব পৰাৰ মজাটো বেলেগ।
1: হয় হয়, খুব ভাল লাগিলে জানিব পাৰি। আগন্তুক দিনত আপোনাৰ হস্তশিল্পৰ ব্যৱসায় বা উদ্যোগটো লৈ কেনেকুৱা ধৰণৰ পৰিকল্পনা আছে?
0: পৰিকল্পনা বুলিবলৈ আচলতে আমি কৰি আছোঁ, আৰু অসমৰ বিভিন্ন ঠাইৰ এনেকুৱা উদ্যমী আগ্ৰহী যুৱক যুৱতী আহিছে আমাৰ সৈতে যোগাযোগ কৰি, আমাৰ লগতে একেলগে কামো কৰি আছে। গতিকে আমি সকলোৱে এটা টীম কৰিব বিচাৰিছোঁ আচলতে। গতিকে আমি এটা মাউখে উঠিব বিচাৰিছোঁ, যাতে গুড়ি পৰুৱাৰ ন্যায়টো আমি ধৰি ৰাখিব পাৰোঁ। গতিকে আমি লাহে লাহে বজাৰখনত আমি এতিয়া ঘূৰিবলৈ যত্ন কৰিছোঁ, বজাৰৰ চাহিদাটো আমি বুজিবলৈ চেষ্টা কৰিছোঁ, আৰু লগে লগে আমি আৰু এটা কথা চিন্তা কৰিছোঁ যে আমি জনা হেৰি বুলি আমাৰ শিল্পকৰ্মবিলাক, আৰু আমি কিছুমান টুলছ আহিলা কিছুমান আমি নিজেও তৈয়াৰ কৰিছোঁ, আমি নিজে কিছুমান আমাৰ প্ৰয়োজনীয় মেচিন আমি নিজে তৈয়াৰ কৰিছোঁ। সেই মেচিনতে আমি সৰু সৰু মেচিন আমি যিখিনি আহিলা আচলতে আমি কামটো কৰিলে কামবিলাক খৰতকীয়া হয়, এইবিলাকৰ সৈতে আমি আমাৰ নতুন প্ৰজন্মক পৰিচয় কৰাই দিবৰ বাবেও আমি এটা চিন্তা কৰি আছোঁ, লাহে লাহে আমি কৰি যাম।
1: খুব ভাল লাগিলে, আপুনি আকাশবাণীৰ লগত আগৰ পৰাই জড়িত মই অকণমান আগতে গম পাইছোঁ, গতিকে সেইখিনি কথা অকণমান আজি ইমান দিন পিছত আহিছে কেনেকুৱা লাগিলে?
0: নাই, খুব ভাল লাগিছে। মোৰ মানে কি হ'ল, মই প্ৰথম যুৱবাণীত আহি সোমাইছিলোঁ 2007 চনত।
1: হয়,
0: তাৰপিছতে যুৱবাণীৰ পিছতে বাণিজ্যিক প্ৰসাৰ সেৱাটো মানে অডিশ্যন দিলোঁ, তাতো সোমালোঁ, তাতো কৰিলোঁ কিছুকাল। তাৰপিছত আকাশবাণীৰ মানে বাতৰি বিভাগতো অংশকালীন বাতৰি পৰিৱেশক হিচাপে তাত সোমালোঁ, তাতো কিছু বছৰ তেনেকৈ কৰিলোঁ। গতিকে আজি নষ্টালজিক হৈছোঁ, ৰাস্তা ঘাটবিলাক একেই আছে, চিনাকি চেহেৰাবিলাক বিচাৰি ফুৰিছোঁ চুকে কোণে, আৰু বহুত স্মৃতি এই ৱালবিলাকৰ মাজত, এই ষ্টুডিঅ'ৰ মাজত বহুত স্মৃতি লুকাই আছে। গতিকে সেয়া, আজি আহি ভাল লাগিলে, বহুত বহুত ধন্যবাদ আপোনাৰ বাবে। ইমান দিনৰ মূৰত আকৌ ৰেডিঅ'ত সোমাব পাৰিছোঁ। আজি অলপ দিনৰ আগতে মই মোৰ মনত আছে, তাৰমানে আজি কেইদিনমানৰ আগতে মই বেলতলা বজাৰত ইফাল সিফাল কৰি থাকোঁতে এজনে মোক দৌৰি আহিছে, এজন মানে বেপাৰী এজন, তেওঁ দৌৰি দোকানখন এৰি দৌৰি আহি মোক সুধিছে যে আপুনি দিগন্তদা নহয়নে? কৈছোঁ হয়, আগতে আপোনাৰ ৰেডিঅ'ত আপোনাৰ মাতটো শুনোৱেই, আপোনাৰ কাৰণে ৰৈ থাকোঁ। আৰু মোলৈ চিঠি পত্ৰবিলাক যে আহে, সেই চিঠি দিয়া এজন মানুহ, মই নামটোও মনত আছে তেওঁক, মই সেই তেনেদৰে আজি এমাহৰ ভিতৰৰ কথা তেওঁক লগ পাইছোঁ, তেওঁ যে ইমান দিনে মোক যে মনত ৰাখিছে এইটো ভাল লগা কথা।
1: হয় হয়, আমি প্ৰিয় অনুষ্ঠানৰ শেষত আহি উপনীত হৈছোঁ। শেষত যিসকলে এই ক্ষেত্ৰখনত আগবাঢ়িবলৈ আগ্ৰহী সেইসকলৰ উদ্দেশ্যে কি ক'ব?
0: মইনো কি ক'ম, ময়ো আচলতে আগ্ৰহীহে, আচলতে মই এতিয়াও আগ্ৰহ কৰি আছোঁ, ময়ো ভালকৈ সোমাবলৈ মই চেষ্টাহে কৰি আছোঁ, কৰি ভাল পোৱা কাম। গতিকে মই এইটো কওঁ যে বাহিৰৰ পৰা দেখিবলৈ চব বস্তুৱে ধুনীয়া লাগে, নহয়নে? বাৰু কাণফুলি এপাত যেতিয়া এজনী ছোৱালীয়ে পিন্ধিব, সেই কাণফুলিপাত পিন্ধি ভাল লাগে, কোনোবাই ভাল লাগিছে বুলি ক'লে ভাল লাগে, কিন্তু সেই কাণফুলিপাত বনোৱাৰ আঁৰত যিটো কষ্টটো, সেই কষ্টটো উপলব্ধি কৰিব জানিব লাগিব। এগৰাকী শিল্পীয়ে যেতিয়া আগ্ৰহী শিল্পীয়ে যেতিয়া এনেধৰণৰ কাম কৰিবলৈ যাব, তেতিয়াহ'লে ভালদৰে চাব লাগে, মানুহৰ মনটো জানিবলৈ যত্ন কৰিব লাগে, কেনেধৰণৰ চাহিদা আছে তাৰমানে সেই চাহিদা অনুযায়ী মানে শিল্পকৰ্মৰ সৃষ্টি কৰিব লাগে। তাৰোপৰি আগ্ৰহ আৰু অভ্যাস, বাৰে বাৰে হতাশ হ'বলৈ হৈও নিজে থন্দৰি উঠিব লাগিব। হতাশ প্ৰথম অৱস্থাত হতাশাই আগুৰি ধৰে, গতিকে চেষ্টাৰ অসাধ্য একো নাই বুলি কয়, চেষ্টা কৰি থাকিব লাগে, মন ভালে ৰাখিব লাগে, মন ভালে থাকিলে সকলো ঠিক হৈ থাকিব।
1: খুব ভাল লাগিলে আপোনাৰ সৈতে কথা পাতি, ইমান সুন্দৰকৈ আপুনি প্ৰত্যেকটো বিষয় ইমান ধুনীয়াকৈ বুজাই দিলে, আপোনাক বহুত বহুত ধন্যবাদ। আপোনাৰ ব্যস্ততাপূৰ্ণ সময়ৰ ইমানখিনি সময় আমাৰ বাবে উলিয়ালে, আৰু শ্ৰোতাসকলে নিশ্চয়কৈ অনুষ্ঠানটি শুনি উপকৃত হৈছে। প্ৰিয় শ্ৰোতা, অনুষ্ঠানটিৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই শ্ৰুতি ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।
2: ইমানপৰে শ্ৰোতাসকলে বৃত্তি বিষয়ক বিশেষ অনুষ্ঠান সোপানৰ খণ্ডটিত দিগন্ত মাধৱ গোস্বামীৰ সৈতে হোৱা শ্ৰুতি ডেকাৰ কথোপকথন শুনিবলৈ পালে।
3: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰ।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

লোকৰ প্ৰৱেশ পত্ৰসমূহ ডাউনলোড কৰিব পাৰিব। 21 জুনত দিনৰ 2 বজাৰ পৰা 5:15 বজালৈ পৰীক্ষা অনুষ্ঠিত হ'ব। এন টি এ পৰীক্ষাৰ্থীসকলক প্ৰৱেশ পত্ৰ ডাউনলোডৰ পূৰ্বে ৰিফাণ্ডৰ বাবে তেওঁলোকৰ বেংক একাউণ্টৰ তথ্য পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 4 গৰাকী লোকৰ সাক্ষ্য গ্ৰহণৰ বাবে দিন ধাৰ্য কৰা হৈছে। আজিৰ দিনটোত সাক্ষ্য গ্ৰহণৰ বাবে ৰাহুল গোস্বামী, গৌতম ভট্টাচাৰ্য, ৰাজ গোস্বামী, দীপাংকৰ ঠাকুৰীয়াক আদালতত উপস্থিত থাকিবলৈ কোৱা হৈছে। অৱশ্যে যোৱা 12 জুনত অনুষ্ঠিত শুনানিত সময়ৰ অভাৱৰ বাবে সাক্ষ্য প্ৰদান কৰিব নোৱাৰা সাক্ষীসকলৰো আদালতে আজি সাক্ষ্য গ্ৰহণৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পাছতে ঘটনাৰ উচিত তদন্ত বিচাৰি ৰাজ্যৰ বিভিন্ন থানাত ভালেসংখ্যক এজাহাৰ দাখিল হৈছিল। যিসকল লোকে এই এজাহাৰ দাখিল কৰিছিল সেইসকল লোকৰে যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া গ্ৰহণ কৰিছে। অহা 20 জুন পৰ্যন্ত এই এজাহাৰকাৰীসকলৰ আদালতে সাক্ষ্য ল'ব। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে 107-দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ এটা বাৰ্তাত যোৱা নিশা এই কথা সদৰি কৰি কয় যে এই চুক্তিৰ লগে লগে ইৰাণৰ বন্দৰত আমেৰিকাৰ নৌসেনাৰ অৱৰোধৰ অন্ত পৰিব। ছুইজাৰলেণ্ডত অহা 19 জুনত শান্তি চুক্তিত স্বাক্ষৰ কৰা হ'ব। এই চুক্তিত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰাৰ পাছতে অহা শুকুৰবাৰে হৰমুজ প্ৰণালী মুকলি কৰা হ'ব বুলি ট্ৰাম্পে প্ৰকাশ কৰিছে। তেওঁ কয় যে এই চুক্তিয়ে সমগ্ৰ মধ্যপ্ৰাচ্য শান্তি আৰু নিৰাপত্তা ঘূৰাই আনিব। এই চুক্তিৰ অধীনত ইৰাণৰ পৰমাণু সংবৰ্ধন আৰু 60 দিনৰ ভিতৰত অত্যাধিক সংবৰ্ধিত ইউৰেনিয়াম নিষ্কাশনৰ বিষয়ে আলোচনা কৰাৰ বাবে দুয়োখন দেশক আহ্বান জনোৱা হৈছে। ইৰাণৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে জনোৱা মতে লেবাননকে ধৰি সকলো খণ্ডৰ যুদ্ধ আৰু সামৰিক অভিযান আজি নিশাৰে পৰা স্থায়ীভাৱে অন্ত পৰিব। বিশ্ব নেতাসকলে আমেৰিকা আৰু ইৰাণে তাৎক্ষণিক আৰু স্থায়ীভাৱে যুদ্ধবিৰতিৰ বাবে শান্তি চুক্তিৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰাৰ ঘোষণাক আদৰণি জনাইছে। নেতাসকলে এই চুক্তিক অতি গুৰুত্বপূৰ্ণ কূটনৈতিক অগ্ৰগতি বুলি উল্লেখ কৰি কয় যে ইয়াৰ জৰিয়তে পশ্চিম এছিয়াত স্থিৰতা ঘূৰাই অনাত সহায়ক হ'ব। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব এণ্টনিঅ গুটেৰেছেও শান্তি চুক্তিৰ ঘোষণাক আদৰণি জনাইছে। উল্লেখযোগ্য যে আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজৰ সংঘৰ্ষত তেহৰাণৰ কেইবাগৰাকী শীৰ্ষ নেতাই প্ৰাণ হেৰুৱাইছে। ইয়াৰ ভিতৰত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনেই, সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব আলী লাৰিজানী, ইছলামিক ৰিভলিউচনেৰী গাৰ্ড কৰৰ কামাণ্ডাৰ মহম্মদ পাকপুৰ, প্ৰতিৰক্ষা মন্ত্ৰী আজিজ নাজিৰজাদে অন্যতম। স্বাধীনতা সেনানী তথা 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। ভাৰত ত্যাগ আন্দোলনৰ সময়ত গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক ব্ৰিটিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিছিল। 1943 চনৰ আজিৰ দিনটোতে কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হৈছিল। অহিংস নীতিৰে স্বাধীনতা আন্দোলনত যোগ দিয়া সেনানীগৰাকী গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বতো আছিল। আজি স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শ্বহীদগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে অসীম দেশপ্ৰেম আৰু আত্মবলিদানৰ অজেয় প্ৰতীক শ্বহীদ কুশল কোঁৱৰৰ পুণ্যতিথিত তেওঁলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ কয় যে দেশমাতৃৰ মুক্তিৰ বাবে কুশল কোঁৱৰৰ আত্মোৎসৰ্গৰ গৌৰৱ গাথাই আমাৰ জাতীয় চেতনাক চিৰকাললৈ উদ্বুদ্ধ কৰি ৰাখিব। দৰং জিলাৰ দলগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিপু কলিতাৰ নেতৃত্বত কালি বেছিমাৰীত চলোৱা এটা অভিযানত আৰক্ষীয়ে 42 কিলোগ্ৰামতকৈ অধিক পৰিমাণৰ নিচাযুক্ত সামগ্ৰী জব্দ কৰে। এই সামগ্ৰীখিনি চোৰাং বজাৰত বিক্ৰীৰ উদ্দেশ্যে ওদালগুৰি জিলাৰ ৰৌতাৰ পৰা লখিমপুৰলৈ লৈ যোৱাৰ প্ৰস্তুতি চলাই থকাৰ সময়তে আৰক্ষীয়ে 2জনকৈ অভিযুক্তক কৰায়ত্ত কৰে। এই 2জন অভিযুক্ত বগীনদী অঞ্চল নিবাসী আছমত আলী আৰু উমেদ আলী বুলি আৰক্ষীয়ে চিনাক্ত কৰাৰ লগতে 2জনকে জেৰা অব্যাহত ৰাখিছে। বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বিহমাৰী খেলপথাৰত অনুষ্ঠিত এদিনীয়া আমন্ত্ৰণমূলক ভলীবল প্ৰতিযোগিতাৰ কালি সামৰণি পৰে। এই প্ৰতিযোগিতাত বিশ্বনাথ ছিক্সাৰ ক্লাব, গহপুৰ আৰু কে ভি চি, উদ্দীপ্ত চোৰা, অৰুণাচল প্ৰদেশৰ তাৰাচু, ৰামঘাট ভলীবল দলকে ধৰি কেইবাটাও আগশাৰীৰ দলে অংশগ্ৰহণ কৰে। আই চি চি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত ভাৰতে যোৱা নিশা বাৰ্মিংহামৰ এছবেষ্টনত অনুষ্ঠিত গ্ৰুপ এৰ এখন খেলত পাকিস্তানক 64 ৰাণত পৰাস্ত কৰে।
পাকিস্তানে 171 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 106 ৰাণহে কৰিবলৈ সমৰ্থ হয়। দীপ্তি শৰ্মাই 5টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 170 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ স্মৃতি মান্ধানাই সৰ্বাধিক 68 ৰাণ কৰে। দীপ্তি শৰ্মাক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়।

0: কালি আন এখন খেলত বাংলাদেশে নেদারলেণ্ডছক 6 উইকেটত পৰাস্ত কৰে। প্ৰতিযোগিতাত কাইলৈ গ্ৰুপ বিৰ এখন খেলত নিউজিলেণ্ড শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। নিশা 11 বজাত আৰম্ভ হ'বলগীয়া আন এখন খেলত ইংলেণ্ড আৰু আয়াৰলেণ্ড মুখামুখি হ'ব। ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত মাহজোৰা এই প্ৰতিযোগিতাৰ ফাইনেল অহা 5 জুলাইত লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত ছুইডেনে টিউনিছিয়াক 5-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে আজি ভাৰতীয় সময় অনুসৰি পুৱা 4:30 বজাত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত আইভৰি কোষ্টে ইকুৱেডৰক 1-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে গ্ৰুপ বিৰ এখন খেলত জাৰ্মানীয়ে যোৱা নিশা প্ৰথমবাৰৰ বাবে বিশ্বকাপত অৱতীৰ্ণ হোৱা কুৰাচাওক 7-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ডালাছত অনুষ্ঠিত নেডাৰলেণ্ডছ আৰু জাপানৰ মাজৰ খেলখন 2-2 গ'লত ড্ৰ হয়। কবি, সমাজ সংস্কাৰক তথা বড়োজাতিৰ অন্যতম পথ প্ৰদৰ্শক ৰূপনাথ ব্ৰহ্মৰ আজি উপজা দিন। বড়োজাতিৰ স্বপ্নদ্ৰষ্টা ৰূপনাথ ব্ৰহ্ম আছিল অসমৰ প্ৰথমগৰাকী জনজাতীয় কেবিনেট মন্ত্ৰী। কোকৰাঝাৰ জিলাত জন্মগ্ৰহণ কৰা ব্ৰহ্মই স্বাধীনতাৰ পূৰ্বৰ তথা স্বাধীনতাৰ পাছতো অসমৰ ৰাজনীতিত সক্ৰিয়ভাৱে জড়িত আছিল। তেওঁ বড়ো ব্ৰহ্মধৰ্মৰ প্ৰতিষ্ঠাপক ৰূপেও জনা যায়। বড়ো ভাষা সাহিত্যৰ বিকাশত বিশেষ অৱদান আগবঢ়োৱা ব্ৰহ্মই ভালেসংখ্যক কবিতাৰ লগতে বড়ো জাতিৰ পৰিচয় বড়ো কছাৰিজ এণ্ড দেয়াৰ কালচাৰ নামৰ দুখৰ গ্ৰন্থও ৰচনা কৰিছিল। বড়ো জাতিৰ প্ৰবাদ পুৰুষ ৰূপনাথ ব্ৰহ্মৰ 1968 চনত দেহাৱসান ঘটে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। উত্তৰ পূবৰ আন্তঃগাঁথনি উন্নয়ন আৰু যোগাযোগ সম্পৰ্কীয় কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ আজি শ্বিলং ভ্ৰমণ। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ 21 জুনত পুনৰ হ'বলগীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি পৰীক্ষাৰ বাবে প্ৰৱেশ পত্ৰ মুকলি। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 4 গৰাকী লোকৰ সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া। আৰু স্বাধীনতা সেনানী শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: আকাশত মেঘে গাজে, চহৰত লাগে ভয়, বাৰিষাৰ বানত বাটপথ নদী যেন হয়।
3: ঘৰত পানী সোমালে চুইচ কৰিব বন্ধ, বিদ্যুতৰ কামত কেতিয়াও নকৰিব দণ্ড।
2: নলাত যাবৰ প্লাষ্টিক নেপেলাব ভাই, ভাবি চিন্তি ফুটপাথত খোজ দিব মেন হল চাই।
3: হঠাৎ বাঢ়িলে পানী ওখ ঠাইলৈ যাব, বেছি পানীত গাড়ী চলাই বিপদ মাতি নল'ব।
2: মাত্ৰ 6 ইঞ্চি পানীটো মানুহ উটি যায়, বাঢ়নি পানী দেখিলে ঘূৰি অহাটোৱে উপায়।
3: বিজুলী খুঁটাৰ পৰা দূৰতে থাকিব, হাতত এডাল লাঠি লৈহে পানীত নামিব।
2: নিজে সজাগ হৈ থাকিলেহে বাচিব আমাৰ প্ৰাণ, নগৰীয়া বানৰ পৰা হওক সদায় সাৱধান।
4: অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ চমুকৈ ASDMAৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰিছো গীত আৰু গজল অনুষ্ঠানটিৰ। অনুষ্ঠানৰ আৰম্ভণিতে এয়া অলকা ইয়াগনিক।

গীত আৰু গজল অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এইবাৰ শুনাবলৈ লৈছোঁ সুৰৰ কৰণি অনুষ্ঠানটি। অনুষ্ঠানৰ আৰম্ভণিতে শুনক ৰাণী দেৱীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আনন্দী দাসৰ।

আনন্দী দাসৰ কথাৰে ৰাণী দেৱীৰ কণ্ঠত গীতটি শুনিলে। এতিয়া শুনক নিৰ্মল মজুমদাৰৰ কণ্ঠৰ এটি গীত, গীতিকাৰ ক্ষীৰদা বিষয়া।

সুৰৰ কৰণি অনুষ্ঠানত ইমান পৰে নিৰ্মল মজুমদাৰৰ কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল ক্ষীৰদা বিষয়াৰ। এইবাৰ শুনক নীলকান্ত হাজৰিকাৰ কথাৰে কুমাৰী নিৰুপমা হাজৰিকাৰ কণ্ঠৰ এটি গীত।

নীলকান্ত হাজৰিকাৰ কথাৰে কুমাৰী নিৰুপমা হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। সুৰৰকৰণী অনুষ্ঠানত এইবাৰ শুনক কুমাৰী বেণু ভট্টাচাৰ্যৰ কণ্ঠৰ এটি গীত।

শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। সুৰৰ কৰণী অনুষ্ঠানত কুমাৰী পেনু ভট্টাচাৰ্যৰ কণ্ঠৰ গীতটি শুনিলে। এইবাৰ শুনক অমিয় মোহন দাসৰ কণ্ঠৰ এটি গীত।

ঘেজে গরজে দেখি পথিকৰ মনত আজি আহাৰ কন্দা ভাহে ঐ তেৰেলেৰি হেৰেলেৰি হেৰেলেৰি হ' কিন্তু বতাহতে যায় উৰি মে বড়ো খুঁজে নাহে হুকু হুকু হেকুটি আহে পিয়াহত কলি যাতে ভাত পানী যে বিচাৰি কতো নাপায় হেকুটি দুগুণ বাঢ়িয়ে যায় অ' পানী যেহে বিচাৰি কতো নাপায়।

নিৰ্মলপ্ৰভা বৰদলৈৰ কথাৰে তুলিকা দাসৰ কণ্ঠৰ গীতটি শুনিলে। সুৰকৰণী অনুষ্ঠানত এইবাৰ শুনক বীৰেণ দত্তৰ কণ্ঠৰ এটি গীত। গীতৰ কথা নৱ বৰুৱাৰ।

নববৰুৱাৰ ৰচনাৰে বীৰেণ দত্তৰ কণ্ঠৰ গীতটি শুনিলে। সুৰকৰণি অনুষ্ঠানত এইবাৰ শুনক কুমাৰী উষা বৰদলৈৰ কণ্ঠৰ এটি গীত, গীতিকাৰ ক্ষীৰদা বিষয়া।

0: অংকিতা দাসৰ কণ্ঠৰুটি আধুনিক গীত শুনিলে। শিল্পীৰ সৈতে বাদ্যসংগত কৰিলে তবলাত যতীন চেতিয়াই, গীটাৰত দেৱজিৎ কুমাৰ ব্ৰহ্মই আৰু বাঁহীত পৱন ৰাভাই। শিল্পীৰ কণ্ঠৰ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45।
1: আমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক অলক চেটাৰ্জীৰ কণ্ঠত খেয়াল ৰাগ বৃন্দাবনী সারাঙ্গ।

0: শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত অলক চেটাৰ্জীৰ কণ্ঠত ৰাগ বৃন্দাবনী সাৰংগ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে যুদ্ধৰ অৱসান ঘটাই হৰ্মুজ প্ৰণালী মুকলি কৰাৰ বাবে চুক্তি চূড়ান্ত কৰিছে। চুক্তি অনুসৰি অহা শুকুৰবাৰে হৰ্মুজ প্ৰণালী মুকলি কৰা হ'ব। দেশৰ মধ্যবিত্ত শ্ৰেণীৰ অভিলাষ পূৰণৰ বাবে কাম কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। উত্তৰ পূবৰ আন্তঃগাঁথনি আৰু যোগাযোগ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী শ্বিলঙলৈ আহিব। ফ্ৰান্সৰ এভিয়ানত আজিৰে পৰা হ'বলগীয়া 52 সংখ্যক G7 সন্মিলনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত ছুইডেনে টিউনিছিয়াক 5-1 পৰাস্ত কৰে। এতিয়া বিতং বাতৰি। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে 107 দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰ্মুজ প্ৰণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ এটা বাৰ্তাত যোৱা নিশা এই কথা সদৰি কৰি কয় যে এই চুক্তিৰ লগে লগে ইৰাণৰ বন্দৰত আমেৰিকাৰ নৌসেনাৰ অৱৰোধৰ অন্ত পৰিব। ছুইজাৰলেণ্ডত অহা 19 জুনত শান্তি চুক্তিত স্বাক্ষৰ কৰা হ'ব। এই চুক্তিত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰাৰ পাছতেই অহা শুকুৰবাৰে হৰ্মুজ প্ৰণালী মুকলি কৰা হ'ব বুলি ট্ৰাম্পে প্ৰকাশ কৰিছে। তেওঁ কয় যে এই চুক্তিয়ে সমগ্ৰ মধ্যপ্ৰাচ্যলৈ শান্তি আৰু নিৰাপত্তা ঘূৰাই আনিব। এই চুক্তিৰ অধীনত ইৰাণৰ পৰমাণু সংবৰ্ধন আৰু 60 দিনৰ ভিতৰত অত্যাধিক সংবৰ্ধিত ইউৰেনিয়াম নিষ্কাশনৰ বিষয়ে আলোচনা কৰাৰ বাবে দুয়োখন দেশক আহ্বান জনোৱা হৈছে। ইৰাণৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে জনোৱা মতে লেবাননকে ধৰি সকলো খণ্ডৰ যুদ্ধ আৰু সামৰিক অভিযান আজি নিশাৰে পৰা স্থায়ীভাৱে অন্ত পৰিব। বিশ্ব নেতাসকলে আমেৰিকা আৰু ইৰাণে তাৎক্ষণিকভাৱে আৰু স্থায়ীভাৱে যুদ্ধবিৰতিৰ বাবে শান্তি চুক্তিৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰাৰ ঘোষণাক আদৰণি জনাইছে। নেতাসকলে এই চুক্তিক অতি গুৰুত্বপূৰ্ণ কূটনৈতিক অগ্ৰগতি বুলি উল্লেখ কৰি কয় যে ইয়াৰ জৰিয়তে পশ্চিম এছিয়াত স্থিৰতা ঘূৰাই অনাত সহায়ক হ'ব। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব এণ্টনিঅ' গুটেৰেছেও শান্তি চুক্তিৰ ঘোষণাক আদৰণি জনাইছে। উল্লেখযোগ্য যে আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজৰ সংঘৰ্ষত

তেহরানৰ কেইবাগৰাকী শীৰ্ষ নেতাই প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনেই, সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব আলী লাৰিজানি, ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কপছৰ কামাণ্ডাৰ মহম্মদ পাকপুৰ, প্ৰতিৰক্ষা মন্ত্ৰী আজিজ নাছিৰ য়াদে অন্যতম। দেশৰ মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে ৰাষ্ট্ৰ গঢ়াৰ ক্ষেত্ৰত বিশেষভাৱে বৰঙণি যোগাইছে আৰু এন ডি এ চৰকাৰে এই লোকসকলৰ অভিলাষ পূৰণৰ বাবে কাম কৰিবলৈ বদ্ধপৰিকৰ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে।

জনসাধাৰণক সহজে সুযোগ সুবিধা প্ৰদান কৰাৰ লগতে উন্নত আন্তঃগাঁথনি, সুলভ জনসেৱা, ব্যয়সাধ্য চিকিৎসা সেৱা, গুণগত মানসম্পন্ন শিক্ষা, পৰিচ্ছন্ন মহানগৰ গঢ়ি তুলি জনসাধাৰণৰ দৈনন্দিন জীৱনৰ বোজা হ্ৰাস কৰিছে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী আজি উত্তৰ পূবৰ আন্তঃগাঁথনি উন্নয়ন আৰু যোগাযোগ সম্পৰ্কীয় কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে শ্বিলঙলৈ আহিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শ্বিলঙৰ মকাচিয়াঙৰ লাৰিটি পাৰফৰ্মেন্স কেন্দ্ৰত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী নেইনফ্ৰা উদ্বোধন কৰিব। তেওঁ লগতে এই সন্মিলনত মুখ্য কাৰ্যবাহী বিষয়াসকলৰ ঘূৰণীয়া মেজমেলত অংশ ল'ব। নীতি নিৰ্মাণকাৰী, ঔদ্যোগিক নেতা, বিনিয়োগকাৰী আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অংশীদাৰীসকলক একেলগ কৰি আন্তঃগাঁথনিৰ উন্নয়ন, বিনিয়োগৰ সুযোগ আৰু আঞ্চলিক বিকাশৰ আলোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে সেৱা আগবঢ়াই আহিছে। দুদিনীয়াকৈ আয়োজন কৰা এই সন্মিলনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই অংশগ্ৰহণ কৰিব। এই সন্মিলন উত্তৰ পূব ভাৰতৰ আন্তঃগাঁথনিক লৈ সমবেত হোৱা সৰ্ববৃহৎ সন্মিলন হ'ব বুলি আশা কৰা হৈছে। শ্ৰীগাডকাৰীয়ে আজি মেঘালয়ত 3,214 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া 6টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ উদ্দেশ্যে আয়োজন কৰা এটা অনুষ্ঠানত ভাগ ল'ব। এই প্ৰকল্পই পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে প্ৰান্তীয় অঞ্চললৈ যোগাযোগৰ সুবিধা তথা মেঘালয়কে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থসামাজিক বিকাশত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অযোধ্যাৰ শ্ৰীৰাম জনমভূমি মন্দিৰত অনুদান আৰু প্ৰসাদৰ ক্ষেত্ৰত হোৱা অপপ্ৰয়োগ সন্দৰ্ভত ৰুজু হোৱা এজাহাৰ আৰু ন্যায়ালয়ৰ নিৰীক্ষণত তদন্ত ব্যৱস্থাৰ নিৰ্দেশনা বিচাৰি উচ্চতম ন্যায়ালয়ত প্ৰতিনিধিত্ব দাখিল কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তক উদ্দেশ্যি অধিবক্তা অনুপ্ৰকাশ অৱস্থীয়ে এই প্ৰতিনিধিত্ব দাখিল কৰে। ইয়াৰ জৰিয়তে উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ তত্বাৱধানত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা CBIৰ দৰে অগ্ৰণী সংস্থাৰ দ্বাৰা স্বতন্ত্ৰ তদন্তৰ নিৰ্দেশ দিবলৈ আদালত আহ্বান জনায়। শ্ৰীৰাম জনমভূমি মন্দিৰক লৈ শেহতীয়াভাৱে উদ্ভৱ হোৱা ধনৰ অনিয়ম, অপব্যৱহাৰ বা সৰলুকী হোৱাৰ বাতৰিয়ে দেশ বিদেশৰ ভক্তসকলৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে আৰু এই বিষয়টো লাখ লাখ ভক্তৰ আস্থা আৰু বিশ্বাসৰ সৈতে জড়িত বুলি প্ৰতিনিধিত্বত উল্লেখ কৰা হৈছে। এই ঘটনাৰ তদন্তৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে ইতিমধ্যে বিশেষ তদন্তকাৰী দল গঠন কৰি দিছে, কিন্তু বিভিন্ন পক্ষই এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে। প্ৰতিনিধিত্বই দাবী উত্থাপন কৰিছে যে এই ক্ষেত্ৰত SIT নিজেই পৰ্যাপ্ত নহয়। সাংবিধানিক আদালতৰ তত্বাৱধানত ইয়াৰ তদন্ত নহলে ভক্তিপ্ৰাণ ৰাইজৰ এটা বৃহৎ অংশৰ তদন্তৰ স্বাধীনতাক লৈ সন্দেহৰ অৱকাশ থাকিব। সেয়েহে ন্যায়িক হস্তক্ষেপ বিচাৰি প্ৰতিনিধিত্বই উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ নিৰীক্ষণত CBIৰ তদন্তৰ নিৰ্দেশ দিবলৈ আহ্বান জনায়। ইয়াৰ লগতে দান কৰা ধন, সংৰক্ষণ আৰু সুৰক্ষাৰ ব্যৱস্থা, বিশেষকৈ মন্দিৰ কৰ্তৃপক্ষই লাভ কৰা ধন, অনুদান, সংগ্ৰহ আদিৰ হিচাপ নিকাচ, তত্বাৱধান, পৰিচালনা আৰু বিতৰণৰ সৈতে জড়িত সকলো দিশ পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে। বিগত 12 বছৰত কেন্দ্ৰীয় চৰকাৰে অৰ্থনৈতিক সুৰক্ষা আৰু উন্নত সা সুবিধা প্ৰদানৰ জৰিয়তে ভাৰতৰ মধ্যবিত্ত শ্ৰেণীৰ সবলীকৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে প্ৰকাশ কৰিছে। সামাজিক মাধ্যমযোগে সভাপতিগৰাকীয়ে কয় যে আয়কৰ সংস্কাৰৰ মাধ্যমেৰে কৰ ব্যৱস্থাত স্বচ্ছতা অনাৰ ফলত জনসাধাৰণক কৰৰ ক্ষেত্ৰত সকাহ দিয়াকে ধৰি বিভিন্ন আঁচনিৰ জৰিয়তে উন্নয়নৰ পথ প্ৰশস্ত কৰা হৈছে। উজ্বলা যোজনা, জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত অভিযানে বুনিয়াদী জীৱন ধাৰণৰ সা সুবিধাসমূহ নাগৰিকৰ বাবে সহজলভ্য কৰি তুলিছে বুলি তেওঁ কয়। তদুপৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাই নাগৰিকৰ নিজাকৈ এটা গৃহ নিৰ্মাণৰ সপোন বাস্তৱায়িত কৰাৰ লগতে আয়ুষ্মান ভাৰত যোজনাই স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত পৰিৱৰ্তন সাধন কৰিছে বুলি তেওঁ উল্লেখ কৰে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কয় যে এনেধৰণৰ পদক্ষেপৰ জৰিয়তে চৰকাৰে মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ সবলীকৰণ নিশ্চিত কৰি ভাৰতীয় অৰ্থনীতিলৈ বৃহৎ অৰিহণা যোগাইছে আৰু বিকশিত তথা আত্মনিৰ্ভৰ ভাৰতৰ যাত্ৰা শক্তিশালী কৰি তুলিছে। ফ্ৰান্সৰ এভিয়ানাত আজিৰে পৰা হবলগীয়া 52 সংখ্যক G7 সন্মিলনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আমেৰিকা আৰু ইৰাণে 107-দিনীয়া যুদ্ধৰ অন্ত পেলোৱাৰ বাবে চুক্তি সম্পন্ন কৰাৰ লগতে হৰ্মুজ প্ৰণালী পুনৰ মুকলি কৰাৰ সিদ্ধান্ত লোৱাৰ সময়ত এই সন্মিলন গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। G7ৰ সদস্য ৰাষ্ট্ৰসমূহে এই সিদ্ধান্তক আদৰণি জনাইছে। এটা উমৈহতীয়া বিবৃতিত ফ্ৰান্স, ব্ৰিটেইন, জাৰ্মানী আৰু ইটালীৰ নেতাসকলে কয় যে চৰ্ত

0: হীন আৰু কঠোৰ নীতি নিৰ্দেশনা অবিহনে হৰ্মুজ প্ৰণালী শীঘ্ৰে মুকলি কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। উল্লেখযোগ্য যে তিনিদিনীয়াকৈ আয়োজন কৰা এই সন্মিলনত জি ছেভেন সদস্য ৰাষ্ট্ৰ কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ব্ৰিটেইন আৰু ইউৰোপীয় সংঘই অংশগ্ৰহণ কৰিব। এই সদস্য ৰাষ্ট্ৰসমূহৰ উপৰি ফ্ৰান্সে ভাৰত, ব্ৰাজিল, ইজিপ্ত, কেনিয়া, দক্ষিণ কোৰিয়া, কাটাৰ, ছৌদি আৰৱ, ছিৰিয়া, ইউক্ৰেইন আৰু সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰক আউটৰিচ অংশীদাৰ দেশ হিচাপে আমন্ত্ৰণ জনাইছে। ভাৰতে জি ছেভেন সন্মিলনত অংশীদাৰী দেশ হিচাপে এইবাৰ ত্ৰয়োদশবাৰৰ বাবে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ এই অনুষ্ঠানত অংশ ল'ব। জি ছেভেন সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ অংশগ্ৰহণে গোলকীয় ভূ ৰাজনীতিত ভাৰতৰ গুৰুত্বপূৰ্ণ ভূমিকাকে সূচাইছে। অৰ্থনৈতিক শক্তি, উন্নয়নশীল বিশ্বৰ মাজত কূটনৈতিক সেতু আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় খণ্ডত কৌশলগত অংশীদাৰ হিচাপে জি ছেভেন ৰাষ্ট্ৰগোষ্ঠীৰ বাবে ভাৰত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত ছুইডেনে টিউনিছিয়াক 5-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে গ্ৰুপ ইৰ এখন খেলত জাৰ্মানীয়ে যোৱা নিশা প্ৰথমবাৰৰ বাবে বিশ্বকাপত অৱতীৰ্ণ হোৱা কুৰাচাওক 7-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। ডালাছত অনুষ্ঠিত নেডাৰলেণ্ডছ আৰু জাপানৰ মাজৰ খেলখন 2-2 গলত ড্ৰ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে যুদ্ধৰ অৱসান ঘটাই হৰ্মুজ প্ৰণালী মুকলি কৰাৰ বাবে চুক্তি চূড়ান্ত কৰিছে। চুক্তি অনুসৰি অহা শুকুৰবাৰে হৰ্মুজ প্ৰণালী মুকলি কৰা হ'ব। ফ্ৰান্সৰ এভিয়ানত আজিৰে পৰা হ'বলগীয়া 52 সংখ্যক জি ছেভেন সন্মিলনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত ছুইডেনে টিউনিছিয়াক 5-1 গলত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়োৱা হৈছে মেনেজা বেগমৰ কণ্ঠৰ লোকগীত।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে লোকগীত শুনিছে মেনেজা বেগমৰ কণ্ঠত।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি কিছু সময় পূৰ্বে শ্বিলঙত উত্তৰ পূবৰ আন্তঃগাঁথনি সন্মিলনত ভাষণ দিয়ে। তেওঁ লগতে উত্তৰ পূবৰ উন্নয়ন আৰু যোগাযোগ সম্পৰ্কীয় এখন প্ৰদৰ্শনী মুকলি কৰে। নিজৰ ভাষণত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত দিয়া গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। শ্ৰীগাডকাৰীয়ে এই সন্মিলনত অংশ লোৱাৰ লগতে মুখ্য কাৰ্যবাহী বিষয়াসকলৰ ঘূৰণীয়া মেজমেলত অংশ ল'ব। এই সন্মিলনে নীতি নিৰ্মাতা, ঔদ্যোগিক নেতা, বিনিয়োগকাৰী আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অংশীদাৰীসকলক একেলগ কৰি আন্তঃগাঁথনিৰ উন্নয়ন, বিনিয়োগৰ সুযোগ আৰু আঞ্চলিক বিকাশৰ আলোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে সেৱা আগবঢ়াই আহিছে। দুদিনীয়াকৈ আয়োজিত এই সন্মিলনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমায়ো অংশগ্ৰহণ কৰিছে। এই সন্মিলন উত্তৰ পূব ভাৰতৰ আন্তঃগাঁথনিক লৈ সমবেত হোৱা সৰ্ববৃহৎ সন্মিলন হ'ব বুলি আশা কৰা হৈছে। শ্ৰীগাডকাৰীয়ে আজি মেঘালয়ত 3,214 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া 6টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ উদ্দেশ্যে আয়োজিত অনুষ্ঠানতো ভাগ ল'ব। এই প্ৰকল্পই পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে প্ৰান্তীয় অঞ্চললৈ যোগাযোগৰ সুবিধা তথা মেঘালয়কে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থ সামাজিক বিকাশত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। স্বাধীনতা সেনানী তথা 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হৈছে। ভাৰত ত্যাগ আন্দোলনৰ সময়ত গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক ব্ৰিটিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিছিল। 1943 চনৰ আজিৰ দিনটোতে কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হৈছিল। অহিংস নীতিৰে স্বাধীনতা আন্দোলনত যোগ দিয়া সেনানীগৰাকী গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বও পালন কৰিছিল। আজি স্মৃতি দিৱস উপলক্ষে অসম মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত গুৱাহাটীৰ ৰূপনগৰত শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত অসীম দেশপ্ৰেম আৰু আত্মবলিদানৰ অজয় প্ৰতীক শ্বহীদ কুশল কোঁৱৰৰ পুণ্যতিথিত তেখেতলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ কয় যে দেশমাতৃৰ মুক্তিৰ বাবে কুশল কোঁৱৰৰ আত্মোৎসৰ্গৰ গৌৰৱগাথাই আমাৰ জাতীয় চেতনাক চিৰকাললৈ উদ্বুদ্ধ কৰি ৰাখিব। আনহাতে মহানগৰীৰ নেহৰু উদ্যানত আয়োজিত অনুষ্ঠানত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 4গৰাকী লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। আজিৰ দিনটোত সাক্ষ্য গ্ৰহণৰ বাবে ৰাহুল গোস্বামী, গৌতম ভট্টাচাৰ্য, ৰাজ গোস্বামী, দীপাংকৰ ঠাকুৰীয়া আদালতত উপস্থিত হৈছে। অৱশ্যে যোৱা 12 জুনত অনুষ্ঠিত শুনানিত সময়ৰ অভাৱৰ বাবে সাক্ষ্য প্ৰদান কৰিব নোৱাৰা সাক্ষীসকলৰো আদালতে আজি সাক্ষ্য লোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছতে ঘটনাৰ উচিত তদন্ত বিচাৰি ৰাজ্যৰ বিভিন্ন থানাত ভালেসংখ্যক এজাহাৰ দাখিল হৈছিল। যিসকল লোকে এই এজাহাৰ দাখিল কৰিছিল সেইসকল লোকৰে যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰিছে। অহা 20 জুন পৰ্যন্ত এই এজাহাৰ দিয়া লোকসকলৰ আদালতে সাক্ষ্য গ্ৰহণ কৰিব। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে 107-দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰ্মুজ প্ৰণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা সদৰি কৰি কয় যে এই চুক্তিৰ লগে লগে ইৰাণৰ বন্দৰত আমেৰিকাৰ নৌসেনাৰ অৱৰোধৰ অন্ত পৰিব। ছুইজাৰলেণ্ডত অহা 19 জুনত শান্তি চুক্তিত স্বাক্ষৰ কৰা হ'ব। এই চুক্তিত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰাৰ পাছতেই অহা শুকুৰবাৰে হৰ্মুজ প্ৰণালী মুকলি কৰা হ'ব বুলি ট্ৰাম্পে প্ৰকাশ কৰিছে। তেওঁ কয় যে এই চুক্তিয়ে সমগ্ৰ মধ্যপ্ৰাচ্যলৈ শান্তি আৰু নিৰাপত্তা ঘূৰাই আনিব। চুক্তিৰ অধীনত ইৰাণৰ পৰমাণু সংবৰ্ধন আৰু 60 দিনৰ ভিতৰত অত্যাধিক সংবৰ্ধিত ইউৰেনিয়াম নিষ্কাশনৰ বিষয়ে আলোচনা কৰাৰ বাবে দুয়োখন দেশক আহ্বান জনোৱা হৈছে। ইৰাণৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে জনোৱা মতে লেবাননকে ধৰি সকলো খণ্ডৰ যুদ্ধ আৰু সামৰিক অভিযান আজি নিশাৰে পৰা স্থায়ীভাৱে অন্ত পৰিব। বিশ্ব নেতাসকলে আমেৰিকা আৰু ইৰাণে তাৎক্ষণিক আৰু স্থায়ীভাৱে যুদ্ধবিৰতিৰ বাবে শান্তি চুক্তিৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰাৰ ঘোষণাক আদৰণি জনাইছে। নেতাসকলে এই চুক্তিক অতি গুৰুত্বপূৰ্ণ কূটনৈতিক অগ্ৰগতি বুলি উল্লেখ কৰি কয় যে ইয়াৰ জৰিয়তে পশ্চিম এছিয়াত স্থিৰতা ঘূৰাই অনাত সহায়ক হ'ব।

0: ৰাষ্ট্ৰসংঘৰ সাধাৰণ সচিব এণ্টনিঅ' গুটেৰেছেও শান্তি চুক্তিৰ ঘোষণাক আদৰণি জনাইছে। উল্লেখযোগ্য যে আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজৰ সংঘৰ্ষত তেহৰাণৰ কেইবাগৰাকী শীৰ্ষ নেতাই প্ৰাণ হেৰুৱায়। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত ছুইডেনে টিউনিছিয়াক 5-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে আজি ভাৰতীয় সময় অনুসৰি পুৱা 4:30 বজাত অনুষ্ঠিত গ্ৰুপ ইৰ এখন খেলত আইভৰি কোষ্টে ইকুৱেডৰক 1-0 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে গ্ৰুপ ইৰ এখন খেলত জাৰ্মানীয়ে যোৱা নিশা প্ৰথমবাৰৰ বাবে বিশ্বকাপত অৱতীৰ্ণ হোৱা কোৰাচাওক 7-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ডালাছত অনুষ্ঠিত নেডাৰলেণ্ডছ আৰু জাপানৰ মাজৰ খেলখন 2-2 গ'লত ড্ৰ হয়। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অশোক ডেকাৰ কণ্ঠৰ আধুনিক গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে আধুনিক গীত শুনিছে অশোক ডেকাৰ কণ্ঠত।

ইমান পৰে শ্ৰোতাসকলে অশোক ডেকাৰ কণ্ঠৰ আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

এয়া আকাশবাণী তেজপুৰ। আজি সোমবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 31 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 15 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ সন্ধ্যাৰ নিয়মীয়া অধিৱেশন মুকলি কৰিবলৈ লৈছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125, এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জ আৰু নিউজন এআইআর এপত। আজিৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে নিয়ন্ত্ৰণ কক্ষত সমীৰ নাৰ্জাৰী আৰু খগেশ বে, ট্ৰান্সমিটাৰত নিৰঞ্জন বড়ো, প্ৰচাৰণ সহায়িকা হিমানী দাস আৰু প্ৰচাৰণ কক্ষত মই প্ৰিয়ংকা দাস।

ফিনলি পিটাৰ ভানে কৈছিল, উচ্চ শিক্ষাৰ কাৰণে এজন মানুহক বিশ্ববিদ্যালয়লৈ পঠিওৱাটো সহজ, কিন্তু তেওঁক চিন্তা কৰিবলৈ শিকোৱাটো সিমান সহজ নহয়।

0: এয়া আকাশবাণী তেজপুৰ আমাৰ পিছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ এতিয়া নিবেদন কৰিছো মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। সমূহ আইডিঅ'কে স্বাগতম জনাই আজিৰ অৰ্ধ

0: বিষ্ণুৰ আভাৰ সৃষ্টিত আৰু দৃষ্টিত নাৰী শীৰ্ষক এই কথিকাটি পাঠ কৰিব ববী দেৱীয়ে।
1: বিষ্ণুৰ আভাৰ সৃষ্টিত আৰু দৃষ্টিত নাৰী। বিষ্ণুৰ আভা অসমৰ সামাজিক সাংস্কৃতিক জীৱনৰ এটি চিৰপৰিচিত নাম। অসমৰ সমাজ জীৱনৰ অন্যতম খনিকৰ হিচাপে শংকৰদেৱ মাধৱদেৱৰ পিছতেই অসমীয়া জাতিয়ে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱকে স্থান দি আহিছে। সুৰৰ দেউলৰ পূজাৰী বিষ্ণু ৰাভা আছিল অসামান্য শিল্প নৈপুণ্যৰ অধিকাৰী এক বিপ্লৱী সত্তা। সেই সত্তাত নিহিত হৈ আছিল একেধাৰে সুদক্ষ খেলুৱৈ, চিত্ৰশিল্পী, নৃত্যশিল্পী, সুৰকাৰ, গীতিকাৰ, কবি, গল্পকাৰ, উপন্যাসিক, নাট্যকাৰ, অভিনেতা, সুবক্তা, ৰাজনীতিবিদ, বিপ্লৱী ইত্যাদি বহু গুণৰ সমাহাৰ। সেইকাৰণেই ক'ব পাৰি তেওঁ আছিল সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া। বৈদিক যুগৰ পৰাই ভাৰতীয় সমাজত নাৰীৰ স্থান আছিল অতি উচ্চ। মহাপুৰুষ শংকৰদেৱৰ দৃষ্টিত নাৰী আছিল পুৰুষ প্ৰকৃতি হৈবা একমতি, তেবে সেই সিজিব হৰিত ভকতি। নাৰী হ'ল সৃজনী শক্তিৰ অধিকাৰিণী, প্ৰেৰণাৰ উৎস, সেয়েহে নাৰীক প্ৰকৃতিৰ লগত তুলনা কৰা হয়। মহাপুৰুষ শংকৰদেৱৰ আদৰ্শ পদাংক অনুকৰণ কৰিয়েই এখন নতুন অসমীয়া সমাজৰ সপোন দেখা বিষ্ণু ৰাভা আছিল নাৰীৰ প্ৰতি অতি শ্ৰদ্ধাশীল। সেয়েহে তেওঁ সৃষ্টি আৰু চিন্তাত নাৰীয়ে গুৰুত্বপূৰ্ণ স্থান দখল কৰিছিল। নাৰীৰ সামাজিক মৰ্যাদা আৰু স্বাধীনতাৰ প্ৰতি গভীৰ চিন্তা প্ৰতিফলিত হৈছিল তেখেতৰ একমাত্ৰ উপন্যাস মিচিং কনেঙত। সমসাময়িক ভাৰতীয় সমাজ ব্যৱস্থাত নাৰীৰ দুৰ্দশাৰ কথা উপলব্ধি কৰি তেওঁ কলমৰে নিৰ্গত হৈছিল নিচলা আইৰে আমি, খাটি অসমীয়া, অসমী আইৰে

0: আমি ছোৱালী ধুনীয়া গীতৰ শেষত তেওঁ কৈছে, ওঠত পিকৰ বোল সজোৱা পৰোৱা, বিজ্ঞান প্ৰজ্ঞান লৈ আগবাঢ়ি যোৱা। এই গীতটোৰ জৰিয়তে ৰাভাদেৱে অসমীয়া নাৰী ৰাজনীতি, সমাজনীতি, অৰ্থনীতি সকলো দিশতে আগবাঢ়ি যাবলৈ আহ্বান জনায়। বিজ্ঞান প্ৰজ্ঞানৰ সহযোগত বিশ্বৰ অন্যান্য দেশৰ মহিলাৰ দৰে দেশ আৰু স্বজাতিৰ উন্নয়নৰ বাবে সকলো বাধা নেওচি অসমীয়া নাৰী আগুৱাই যাবলৈ আহ্বান জনাইছে। ৰাভাদেৱৰ এই চিন্তাই ৰক্ষণশীল সামাজিক প্ৰথা আৰু লিংগ বৈষম্যৰ বিৰুদ্ধে কথা কয়। তেওঁ মতে মহিলাসকলে সমাজত পুৰুষৰ সৈতে সকলোৱে সমান সুযোগ লাভ কৰিব লাগে। তেওঁ এই চিন্তাত আধুনিক নাৰীবাদৰ ধাৰণা স্পষ্ট। ৰাভাদেৱৰ ৰচনাত নাৰীক সবল, প্ৰতিবাদী আৰু ৰাজনৈতিকভাৱে অধিক সচেতন, ধৈৰ্যশীল, প্ৰজ্ঞা আৰু প্ৰবৃত্ততাৰ প্ৰতীক হিচাপে প্ৰকাশ পাইছে। উদাহৰণ হিচাপে ক'ব পাৰি অসম বুৰঞ্জীৰ মহিয়ান চৰিত্ৰ জয়মতীৰ ত্যাগ আৰু দেশপ্ৰেমক লৈ লিখা এই গীতটো, জয়া নাই জয়া নাই অসমী আইৰে চেনেহৰ যি সতী জয়মতী নাই। অসমীয়া জাতীয় জীৱনক ত্যাগ আৰু দেশপ্ৰেমেৰে সমৃদ্ধ কৰা সতী জয়মতীৰ ত্যাগৰ মন্ত্ৰেৰে নিজৰ লগতে জাতিটোক উজ্বলাই তোলাৰ বাবে অসমীয়া নাৰীক আন্তৰিকতাৰে আহ্বান জনাইছে এই গীতটোৰ জৰিয়তে। ৰাভাদেৱৰ সৃষ্টিত আন এটা বৈশিষ্ট্য হ'ল অসমৰ গ্ৰাম্য আৰু জনজাতীয় মহিলাসকলৰ জীৱনশৈলীক উজ্বলাই তোলা ভিন্ন প্ৰকাশ। গ্ৰামীণ মহিলাসকলৰ সৌন্দৰ্য, সৰলতা, কঠোৰ পৰিশ্ৰম আৰু নিকা সাংস্কৃতিক মনোভাৱৰ স্পষ্ট প্ৰকাশে ৰাভাৰ সৃষ্টিৰাজিক অধিক বৰ্ণময় কৰি তুলিছিল। গ্ৰামীণ সমাজত নাৰী আৰু প্ৰকৃতিক জড়িত কৰি তেওঁ ৰচনা কৰা অজস্ৰ গীত কবিতাৰ ভিতৰত দুটিমান এইখিনিতেই উনুকিয়ালোঁ। কাষতে কলচী লৈ যাই অ ৰচকি বাই, আজলি ছোৱালী নানা ফুলে তুলি আনিলোঁ আচল ভৰাই। সেইদৰে তিলাই তিলাই ঘূৰি ফুৰে উলাহতে খামটি ছোৱালী ইত্যাদি এই গীতসমূহৰ সহজ সৰল ভাষা প্ৰকাশভংগীৰ লগতে ছন্দ, অলংকাৰ আৰু চিত্ৰায়ন অতি সুন্দৰ আৰু সাৱলীল। এই গীতসমূহত পৰম্পৰাগত অসমীয়া নাৰীগৰাকীৰ সৰলতা, সৌন্দৰ্য, সাহস আৰু কৰ্ম সংস্কৃতি অসমীয়া লোক সংস্কৃতিৰ লগত সংপৃক্ত হৈ আছে। ৰাভাদেৱ আছিল চিৰসুন্দৰৰ পূজাৰী। এনে এজন ব্যক্তিৰ জীৱনলৈ প্ৰেম অহাটো নিতান্তই স্বাভাৱিক। পৰজনমত বিশ্বাসী বিষ্ণুৰাভাৰ প্ৰেম আছিল শিশুৰ দৰে প্ৰবিত্ৰ, নিষ্পাপ, নিৰ্মল। ব্যক্তিগত জীৱনত একাধিক নাৰীৰ প্ৰণয় পাশত আবদ্ধ হোৱা প্ৰেমিক বিষ্ণুৰাভাৰ প্ৰেমৰ প্ৰাপ্তি, অপ্ৰাপ্তি, মিলন, বিৰহ, আশা, নিৰাশা ইত্যাদি প্ৰভৃতিবোৰ বিবিধ চিত্ৰৰে অংকিত হৈছে তেওঁ গীতি সাহিত্যত। ক'ৰবাত যদি তেওঁ কোনো পেউসীক প্ৰশ্ন কৰিছে, মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে, কথামালিতাৰ গন্ধ লাগি সোণৰ সপোন ভাঙেনে, সেইদৰে ক'ৰবাত তেওঁ এই জনমত নহ'লেও পৰজনমত পেউসীৰ সৈতে একান্তভাৱে মিলিত হোৱাৰ আকাংক্ষা প্ৰকাশ কৰিছে এইদৰে, পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা, পুৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশা। সেইদৰে বিৰহ বেদনাত দগ্ধ প্ৰেমিক বিষ্ণুৰাভাই পেউসীক সুধিছে, মেলানি বেলাৰ বিদায় লগন যেতিয়া আহিব চাপি, উঠিবনে প্ৰিয়া তেতিয়া এবাৰ হৃদয় তোমাৰ কপি। এইদৰে প্ৰেমৰ বিবিধ আবেগ অনুভূতিৰে ৰঞ্জিত তেওঁ অলেখ গীত কবিতাত ৰাভাদেৱৰ নাৰীৰ প্ৰতি থকা প্ৰীতি আৰু শ্ৰদ্ধা বৰ্ণময় ৰূপত প্ৰকাশ পাইছে।
1: এটি পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত পৰিৱেশন কৰিব টুটুমণি।

0: বৰ্তমান সমাজত ভয়াৱহ ৰূপ ধাৰণ কৰা মহিলাৰ স্তনৰ কৰ্কট ৰোগৰ কাৰণ, লক্ষণ আৰু চিকিৎসাৰ বিষয়ে সকলো মহিলাই জনাটো অতি প্ৰয়োজন। সেয়েহে অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ মহিলাৰ স্তনৰ কৰ্কট ৰোগৰ বিষয়ে কিছু কথা। আমাক জনাব সমিতিৰ সদস্যা অনু দাস দেৱীয়ে। তেখেত বৰ্তমান কনকলতা অসামৰিক চিকিৎসালয়ৰ নাৰ্ছিং বিদ্যালয়ৰ অধ্যক্ষা হিচাপে কৰ্মৰত।
1: মহিলাৰ স্তন কৰ্কট ৰোগ বৰ্তমান সময়ত কৰ্কট ৰোগে সমাজত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বিশেষকৈ মহিলাৰ ক্ষেত্ৰত দেখা দিয়া স্তন আৰু জয়াৰু কৰ্কট ৰোগ। প্ৰত্যেক বছৰে প্ৰায় 23 মিলিয়ন মহিলাৰ স্তনৰ কৰ্কট ৰোগ দেশত ধৰা পৰিছে। গতিকে এই ৰোগবিধৰ বিষয়ে প্ৰত্যেকগৰাকী মহিলাই জনাটো অতি প্ৰয়োজন, কাৰণ এই ৰোগবিধ যদি সোনকালে ধৰা পৰে তেতিয়াহ'লে ইয়াক চিকিৎসাৰ দ্বাৰা নিৰ্মূল কৰিব পৰা যায়। মহিলাসকলে নিজৰ স্তন নিজেই পৰীক্ষা কৰি এই ৰোগবিধ ধৰা পেলাব পাৰে যদি ইয়াৰ লক্ষণবোৰ জানিব পাৰে। গতিকে 40 বছৰ বয়সৰ পিছৰ পৰা প্ৰত্যেকগৰাকী মহিলাই নিজেই নিজৰ স্তন পৰীক্ষা কৰিব লাগে। স্তনৰ কৰ্কট ৰোগৰ লক্ষণবোৰ: স্তনত বিষ নোহোৱা, টেমুনা হোৱা, স্তনৰ ছালৰ ৰং সলনি হোৱা বা ছালখন দাঁত খহটা হোৱা, স্তনৰ নিপুলৰ পৰা পানী ওলোৱা বা ঘাঁ হোৱা, কাকলতিৰ তলত কোনো টেমুনা অনুভৱ কৰা। স্তনৰ কৰ্কট ৰোগ হোৱাত কিছুমান কাৰণ নিহিত হৈ আছে: দেৰিকৈ গৰ্ভধাৰণ কৰা, নিজৰ সন্তানক বুকুৰ গাখীৰ নোখোওৱা, বেছিকৈ গৰ্ভনিৰোধক ঔষধ ব্যৱহাৰ কৰা, শাৰীৰিক পৰিশ্ৰমৰ অভাৱ, খাদ্য অভাৱ, যেনেকৈ বেছিকৈ তেলজাতীয় খাদ্য খোৱা। ইয়াৰ উপৰিও বহুত দেৰিকৈ মাহেকীয়া বন্ধ হোৱা, অতি কম বয়সতে মাহেকীয়া হোৱা, বেছিকৈ মাদক দ্ৰব্য সেৱন কৰা আদি। স্তনৰ কৰ্কট ৰোগ বিশেষকৈ গাখীৰ উৎপাদনৰ মিল্ক প্ৰডাক্ট গ্লেণ্ডৰ

0: যিবোৰ নলী তাত হয়। লাহে লাহে ই শিৰা উপশিৰাবিলাকলৈ যায় আৰু ক্ৰমে শৰীৰৰ অংগবিলাকলৈ বিয়পি যায়, যিটো মেটাষ্টেছিছ বুলি কোৱা হয়। WHOৰ দ্বাৰা নিজৰ স্তন যাতে নিজে পৰীক্ষা কৰিব পাৰে তাৰ বাবে BSE বেছ ছেল্ফ এক্সামিনেশ্যন পদ্ধতি উদ্ভাৱন কৰা হৈছে। ইয়াৰ দ্বাৰা সোঁহাতেৰে বাওঁ স্তন আৰু বাওঁহাতেৰে সোঁ স্তন পৰীক্ষা কৰা হয়। বিশেষকৈ যিবিলাক মহিলাৰ ক্ষেত্ৰত উপৰোক্ত কাৰণবোৰ নিয়োজিত হৈ থাকে, প্ৰতিগৰাকী মহিলাই এমাহৰ মূৰে মূৰে এই পৰীক্ষা কৰিব পাৰে। বিশেষকৈ গা ধোৱাৰ সময়ত বেছি সুবিধা হয়। কেনেকৈ পৰীক্ষা কৰিব? এখন আইনাৰ সন্মুখত থিয় হৈ স্তনৰ যিকোনো সলনি লক্ষ্য কৰিব লাগে। হাতত অলপ চাবোন সানি সোঁহাতেৰে বাওঁ স্তন আৰু বাওঁহাতেৰে সোঁ স্তন কাকলতিৰ তলৰ পৰা ঘূৰাই ঘূৰাই দুটা আঙুলিৰে মূৰলৈকে পৰীক্ষা কৰিব লাগে, ক'ৰবাত টেমুনা আছে নেকি। বিশেষকৈ ছাল খহটা হোৱা, নিপুলৰ পৰা কোনো পানী ওলোৱা আদি পৰীক্ষা কৰিব লাগে। মাহেকীয়া হৈ থকা 10 দিনৰ আগত বা 10 দিনৰ পিছত, লগতে শিশুক স্তনপান কৰাই থকা মহিলাই এই পৰীক্ষা কৰিব নালাগে। যদি BSE বেছ চেল এক্সামিনেশ্যন কৰাৰ পাছত মহিলাগৰাকীয়ে কিবা গোটা অনুভৱ কৰে তেন্তে তেওঁ ডাক্তৰৰ পৰামৰ্শ ল'ব লাগিব আৰু ডাক্তৰৰ পৰামৰ্শ অনুসৰি পৰীক্ষা কৰিব লাগে। BSE বেছ চেল এক্সামিনেশ্যনৰ উপৰিও মেমোগ্ৰাফি, ছ'ন'গ্ৰাফি আদি কৰিও এই ৰোগটো ধৰা পেলাব পাৰি। প্ৰত্যেক মহিলাৰ সপ্তাহত এবাৰকৈ BSE কৰা উচিত। যিসকলৰ মহিলাৰ স্তনৰ কৰ্কট ৰোগ হয় তেওঁলোকৰ ছোৱালীৰ ক্ষেত্ৰত এই ৰোগ হোৱাৰ অলপ সম্ভাৱনা থাকে বুলি ভবা হৈছে। স্তনৰ কৰ্কট ৰোগৰ চিকিৎসা ব্যৱস্থা হ'ল অপাৰেশ্যন। কেতিয়াবা গোটেই স্তনটোৱে অপাৰেশ্যন কৰি উঠাই দি কৃত্ৰিম স্তন লগাই দিয়াৰ ব্যৱস্থা কৰা হয় আৰু এইদৰেই জীৱনটো সুখেৰে পাৰ কৰিব পৰা যায়। গতিকে সকলো মহিলালৈ আহ্বান, নিজে নিজৰ স্তন সপ্তাহত এবাৰ পৰীক্ষা কৰি দেশক কৰ্কটমুক্ত দেশ হিচাপে গঢ়ি তোলো আহক।
1: সংগীত বিশ্ৰাম। সংগীতৰ দ্বাৰা কিদৰে শাৰীৰিক মানসিক অৱসাদ দূৰ কৰিব পাৰি জানো আহকচোন। বিষয়টো আমালৈ সংগ্ৰহ কৰি আনিছে মনীষা গোস্বামীয়ে। সংগীত বিশ্ৰাম। শাৰীৰিক মানসিক পৰিশ্ৰমেৰে আমাৰ দেহ মনলৈ কঢ়িয়াই অনা ক্লান্তি আৰু অৱসাদ দূৰ কৰিবলৈ আমি সকলোৱে নিদ্ৰাৰ ওচৰত আশ্ৰয় লওঁ, কিন্তু নিদ্ৰাৰ আশ্ৰয় নোলোৱাকৈয়ে আমি দেহ মনৰ বিশ্ৰাম ল'ব পাৰোঁ এক বিশেষ কলাৰ মাধ্যমত। এনে এক সুকুমাৰ কলা হ'ল সংগীত, যাক সংগীত বিশ্ৰাম হিচাপে নামাকৰণ কৰা হৈছে। মধুৰ সংগীত শ্ৰৱণেৰে সকলো বয়সৰ মানুহেই বিমল আনন্দ আৰু শাৰীৰিক মানসিক প্ৰশান্তি লাভ কৰিব পাৰে। বৰ্তমান আধুনিক চিকিৎসা পদ্ধতিটো সংগীতক ৰোগ নিৰাময়ৰ এক বিশেষ পদ্ধতি হিচাপে প্ৰয়োগ কৰা হৈছে। দেহ মনক দৈনন্দিন অৱসাদগ্ৰস্ততাৰ পৰা মুক্ত কৰি নতুন কৰ্মোদ্যম, মন সতেজ আৰু সুন্দৰ কৰি ৰাখিবলৈ সংগীত বিশ্ৰাম এক কাৰ্যকৰী মাধ্যম। ইয়াক কিদৰে কৰিব পাৰি? প্ৰথমে পদ্মাসন বা সিদ্ধাসনত বহি ল'ব লাগে। এতিয়া কোনো শাস্ত্ৰীয় বা ৰাগভিত্তিক ভজন বা যন্ত্ৰ সংগীত মৃদুভাৱে বজোৱাৰ ব্যৱস্থা কৰিব লাগে। এই সময়ত চকু বন্ধ কৰি একান্ত মনে বাজি থকা সংগীত 5-10 মিনিট শুনিব লাগে। অলপ পাছতেই দেখিব দেহ মনৰ পৰা অৱসাদ দূৰ হৈ গৈছে। সূৰ্যমুখী মহিলা সমিতিৰ সমূহ সদস্যৰ তৰফৰ পৰা সমূহ শ্ৰোতালৈ ধন্যবাদ জনাই আমাৰ অনুষ্ঠান সামৰিবলৈ ওলাইছোঁ। অনুষ্ঠানৰ শেষত আগবঢ়াইছোঁ সমবেত কণ্ঠত ৰুদ্ৰ বৰুৱাৰ কথা আৰু সুৰেৰে এটি চিৰসেউজ

0: সমবেত কণ্ঠত গীত পৰিৱেশন কৰা সদস্যসকল হ'ল পূৰ্ণিমা বৰুৱা মজুমদাৰ, অনু দাস দেৱী, টুটুমণি বৰা, ময়ূৰী শৰ্মা ফুকন, ববী দেৱী, মাইনু নাথ, নীলাক্ষী শইকীয়া, পৰি বৰুৱা, ৰীমা বৰুৱা দাস, জিমি শইকীয়া, বন্তি হাজৰিকা আৰু মনীষা গোস্বামী। বাদ্যযন্ত্ৰত সংগত কৰিলে মৃদুল দাস আৰু তপন নাথে।
1: আইদেউসকল, আজিলৈ অৰ্ধাকাশ অনুষ্ঠানটি সামৰিবৰ সময় হ'ল। সকলো কুশলে থাকক আৰু পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ললোঁ। শ্ৰোতা, ইমান পৰে আজিৰ অৰ্ধাকাশ অনুষ্ঠানটিত তেজপুৰ চানমাৰীৰ সূৰ্যমুখী মহিলা সমিতিৰ সদস্যাসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিত আঁত ধৰিলে সূৰ্যমুখী মহিলা সমিতিৰ সদস্যা মনীষা গোস্বামীয়ে। বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।
2: অৰ্ধ আকাশ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ।

শ্ৰোতাসকলে ইমান পৰে আজিৰ আৰাধনা অনুষ্ঠানত অঞ্জনা দাস বৈশ্যৰ কণ্ঠৰ লোকগীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ অনুষ্ঠান পৰিস্থিতি। আমাৰ এই অনুষ্ঠান পৰিস্থিতিৰ পাছতেই গীতালীত শুনিবলৈ পাব অসমীয়া বোলছবিৰ কেইটিমান গীত। 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী বাতৰি, 7:05 ইংৰাজী বাতৰি আৰু 7:10 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি শুনিবলৈ পাব। 7:20 প্ৰচাৰ কৰা হ'ব বয়োজ্যেষ্ঠসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান পৰিচৰ্যা। 7:35 ৰেঙনি। আজিৰ দিনটো প্ৰচাৰ কৰা হ'ব 7:50। গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব 8:00। 8:02 প্ৰচাৰ কৰা হ'ব বিশ্ব জ্যেষ্ঠজন উৎপীড়ন সজাগতা দিৱস উপলক্ষে এটি বিশেষ অনুষ্ঠান। দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধ্যা 8:45 আৰু 9:00 News@9 শুনিবলৈ পাব। 9:15 আগবঢ়োৱা হ'ব এলবামৰ গীত। 9:30 শ্ৰোতাৰ অনুৰোধৰ গীতৰ

অনুষ্ঠান মূৰ্চনা। হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান শুনিবলৈ পাব নিশা 10 বজাত, আৰু আমাৰ আজিৰ অধিৱেশন অন্ত পৰিব নিশা 10:30। এয়াই আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। এতিয়া আগবঢ়াইছোঁ গীতালী। আজিৰ গীতালীত প্ৰথমে শুনাবলৈ লৈছোঁ অৰ্চনা মহন্ত আৰু দীপেন বৰুৱাৰ কণ্ঠত উপগ্ৰহ বোলছবিৰ এই গীতটি।

0: ভিডিও লাইক করিলে পয়সা পাম, ইমান সহজ।
1: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
2: জানি ৰক, সতৰ্ক হৈ ৰক।
3: গীতালী অনুষ্ঠানত উপগ্ৰহ বোলছবিত এইবাৰ দীপেন বৰুৱা।

0: কম সময়তে বেশি লাভ মাত্র এটা ক্লিকত। বঢ়িয়া
1: বসিলে
2: অচিনাকি লিংকত ক্লিক নকৰিব। আৰবিআইয়ে কয়
3: জানি ৰক, সতৰ্ক হৈ ৰক।
4: শ্ৰোতাসকলে গীতালী অনুষ্ঠানটি শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো উপপথ বোলছবিৰ গীত। প্ৰথমে এয়া সমৰ হাজৰিকা।

0: উত্তৰণ বোলছবিত সেয়া আছিল দীপেন বৰুৱা। গীতালী অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল এ আকাশবাণী তেজপুৰ। খন্তেক পাছতেই গুৱাহাটী কেন্দ্ৰৰ পৰা
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: মোৰ এজন জেডি চুবুৰীয়া আছে। গোটেই চুবুৰীটোৱে চলাৰ পেনেল লগাই ললে, কিন্তু তেওঁ কোনোমতে বিশ্বাস কৰিব খোজা নাছিল যে সঁচাকৈ বিজুলী বিল শূন্য হ'ব পাৰে। মই ক'লো, বোপা, আঁচনিখনৰ নামেই হ'ল PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা। তাৰ পিছত যেতিয়া এজন এজনকৈ সকলোৰে বিজুলী বিল শূন্য আহিবলৈ ধৰিলে, তেতিয়া ক'লে এতিয়া লগাই দিওঁ তেন্তে। PM সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্যঘৰ.gov.in।
3: বেগেতে টিফিন পেক কৰা ৰাজু, মোবাইল এৰা।
4: আরে বাইদেউ, বেংকৰ নম্বৰ লাগে, ৰিফাণ্ড অহাই নাই। পাই গলো, এতিয়াই কল কৰো বাইদেউ।
3: নম্বৰ পৰীক্ষা নকৰাকৈ প্ৰবঞ্চকে প্ৰায়ে বেংকৰ ভুৱা ৱেবছাইট আৰু জাল নম্বৰৰ সৈতে পইচাৰ কাৰণে ঠগবাজি কৰে।
4: তেন্তে সঠিক নম্বৰটো
3: বেংকৰ অফিচিয়েল ৱেবছাইট বা কাৰ্ডত।
4: আপুনিতো বচাই দিলে বাইদেউ,
3: কামৰ পৰা নহয়।
5: RBI কয়
3: সঠিক বিত্তীয় আচৰণে আপোনাক বচাই ৰাখে।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, চৰকাৰী চাকৰি অথবা পেঞ্চন লাভ নকৰা মুক্তি যুঁজাৰুসকলৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে সহায় আগবঢ়াব বুলি মুখ্যমন্ত্ৰীৰ আশ্বাস, ৰাজ্যৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীলৈ জি আই টেগ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ শ্বিলঙত 3,214 কোটি টকা ব্যয় সাপেক্ষ 6টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন, ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টটেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 3গৰাকী লোকৰ সাক্ষ্য প্ৰদান আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত টিউনিছিয়াৰ বিৰুদ্ধে ছুইডেনৰ 5-1 গ'লত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰি অথবা পেঞ্চন লাভ নকৰা মুক্তি যুঁজাৰুসকলৰ

পৰিয়ালবৰ্গলৈ ৰাজ্য চৰকাৰে সহায় আগবঢ়াব বুলি আশ্বাস দিছে। শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে অসম মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত আজি গুৱাহাটীৰ ৰূপনগৰৰ স্বতন্ত্ৰ সেনানী ভৱনত শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই আশ্বাস দিয়ে। তেওঁ কয় যে শ্বহীদসকলৰ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সহায় আগবঢ়োৱাৰ বিষয়টো লৈ নিৰন্তৰ আলোচনা অব্যাহত আছে। ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে শ্বহীদ কুশল কোঁৱৰ এগৰাকী ব্যক্তিয়ে নহয় বৰং দেশপ্ৰেম, ত্যাগ আৰু অপৰিসীম সাহসৰ জীৱন্ত প্ৰতীক আছিল। তেওঁৰ জীৱনগাথাই আজিও প্ৰতিটো প্ৰজন্মক দেশপ্ৰেমৰ অনন্য

0: ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে শ্বহীদ কুশল কোঁৱৰ এগৰাকী ব্যক্তিয়েই নহয় বৰং দেশপ্ৰেম, ত্যাগ আৰু অপৰিসীম সাহসৰ জীৱন্ত প্ৰতীক আছিল। তেওঁৰ জীৱনগাথাই আজিও প্ৰতিটো প্ৰজন্মক দেশপ্ৰেমৰ অনন্য অনুপ্ৰেৰণা যোগাই আহিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। দেশমাতৃৰ মুক্তিৰ বাবে কুশল কোঁৱৰৰ আত্মোৎসৰ্গৰ গৌৰৱগাথাই আমাৰ জাতীয় চেতনাক চিৰকাললৈ উদ্বুদ্ধ কৰি ৰাখিব বুলি তেওঁ মন্তব্য কৰে। শ্বহীদসকলৰ আদৰ্শৰাজি বৰ্তাই ৰাখিবলৈ যুৱ প্ৰজন্মৰ প্ৰতি আহান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে বৰ অসমৰ প্ৰগতিৰ ক্ষেত্ৰত তেওঁলোকৰ ঐতিহ্য আৰু অৱদানৰ সংৰক্ষণে ৰাষ্ট্ৰৰ স্বাধীনতাৰ হকে প্ৰাণাহুতি দিয়াসকলৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি হ'ব।
1: হাঁহিমুখে আত্মবলিদান কৰি দেশৰ স্বাধীনতা আন্দোলনক এক নতুন মাত্ৰা আৰু শক্তি প্ৰদান কৰিছিল। কুশল কোঁৱৰ এগৰাকী ব্যক্তিয়ে নাছিল, বৰঞ্চ তেওঁ আছিল দেশপ্ৰেম, ত্যাগ আৰু অপৰিসীম সাহসৰ এক জীৱন্ত প্ৰতীক, যিয়ে আজিও প্ৰতিটো প্ৰজন্মক দেশপ্ৰেমৰ অনন্য প্ৰেৰণা যোগাই আহিছে। 1905 চনৰ 21 মাৰ্চ তাৰিখে তেতিয়াৰ শিৱসাগৰ জিলা, বৰ্তমানৰ গোলাঘাট জিলাৰ ঘিলাধাৰী মৌজাৰ অন্তৰ্গত চাওদাং চাৰিআলিৰ এটা মধ্যবিত্ত পৰিয়ালত এইগৰাকী মহান দেশপ্ৰেমিকৰ জন্ম হৈছিল। পিতৃ সোণাৰাম কোঁৱৰ, মাতৃ কনকেশ্বৰী কোঁৱৰৰ 5ম সন্তান কুশল কোঁৱৰ আছিল আহোম ৰাজবংশৰ বিখ্যাত টুংখুঙীয়া ফৈদৰ বংশধৰ।
0: কুশল কোঁৱৰৰ পুণ্য স্মৃতি দিৱস উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত মহানগৰীৰ নেহৰু উদ্যানত আয়োজিত অনুষ্ঠানত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই শ্বহীদগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয় যে কুশল কোঁৱৰৰ আত্মবলিদানে সকলোকে অতুলনীয় স্বদেশপ্ৰেমৰ প্ৰেৰণা দিয়ে। স্বাধীনতা সংগ্ৰামীসকলৰ আত্মবলিদানৰ বাবে আমি স্বাধীন ভাৰতত আত্মমৰ্যাদাৰে জীয়াই আছো বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কুশল কোঁৱৰৰ দৰে স্বাধীনতা সংগ্ৰামীসকলে যিধৰণে সজাব বিচাৰিছিল সেইধৰণে দেশক আগবঢ়াই নিয়াৰ বাবে সকলোৱে সংকল্পবদ্ধ হোৱা উচিত। উল্লেখযোগ্য যে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক ব্ৰিটিছ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিছিল। 1943 চনৰ আজিৰ দিনটোতে কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচি দিয়া হৈছিল। ৰাজ্যৰ 4বিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীয়ে জিআই টেগ অৰ্থাৎ ভৌগোলিক সূচ্যাংক লাভ কৰিছে। শেহতীয়াকৈ ভৌগোলিক সূচক পঞ্জীয়ে মহৰ শিঙৰ পেপা, বাঁহ শিল্প, কাৰ্বি আংলঙৰ হস্ততাঁত শিল্প আৰু দেউৰী সম্প্ৰদায়ৰ হস্ততাঁত শিল্পক স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ লগে লগে ৰাজ্যৰ থলুৱা কাৰুশিল্প আৰু সাংস্কৃতিক পৰিচয়ৰ বৈচিত্ৰপূৰ্ণ দিশসমূহ উদ্ভাসিত হোৱাত সহায়ক হ'ব। নতুনকৈ ভৌগোলিক সূচ্যাংক লাভ কৰা এই 4বিধ সামগ্ৰীয়ে জনজাতীয় ঐতিহ্য, সংগীত, বিজ্ঞান আৰু প্ৰাকৃতিক সম্পদৰ কাৰুশিল্পৰ বৰ্ণাঢ্য দিশ সামৰি লৈছে। স্বীকৃতি লাভৰ প্ৰক্ৰিয়াত ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক নাবাৰ্ডৰ অসম শাখাই সহায় কৰিছে। নাবাৰ্ডৰ অসম শাখাৰ মুখ্য প্ৰবন্ধক লোকেন দাসে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কয় যে ঐতিহ্য সংৰক্ষণৰ গুৰুত্বৰ লগতে কাৰুশিল্পীসকলৰ অৰ্থনৈতিক বহন ক্ষমতা নিশ্চিত কৰাৰ বাবে নাবাৰ্ডে ভৌগোলিক সূচ্যাংক প্ৰমাণ পত্ৰ লাভ প্ৰক্ৰিয়াক সক্ৰিয়ভাৱে সমৰ্থন যোগাই আহিছে। এই স্বীকৃতিয়ে সামগ্ৰীসমূহৰ পৰিচয় আৰু নিৰ্ভৰযোগ্যতাক সুদৃঢ় কৰাই নহয় বৰং ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ বজাৰ লাভৰ সম্ভাৱনা বৃদ্ধি কৰিব বুলি তেওঁ প্ৰকাশ কৰে। উল্লেখযোগ্য যে নাবাৰ্ডৰ সহযোগত অসমৰ ভৌগোলিক সূচ্যাংক লাভ কৰা সামগ্ৰীৰ সংখ্যা 12লৈ বৃদ্ধি পাইছে। এই স্বীকৃতি পোৱাৰ ফলত এনে সামগ্ৰীসমূহৰ বিনা অনুমতিত অনুকৰণ আৰু অপব্যৱহাৰৰ বিৰুদ্ধে আইনী সুৰক্ষা লাভ কৰিব। শক্তিপীঠ কামাখ্যাধামত অহা 22 জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি গ্ৰহণ কৰিছে। মেলাৰ বাবে ইতিমধ্যে কামাখ্যা মন্দিৰলৈ দেশৰ ভিন্ন প্ৰান্তৰ সাধু সন্যাসীসকলৰ আগমন হৈছে। মন্দিৰৰ মুখ্য দলৰ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে পৰম্পৰা অনুসৰি 3 দিনৰ বাবে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ ৰখা হ'ব। 26 জুনৰ পুৱা পূজা, দেৱী স্নানৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰি দিয়া হ'ব। ভক্তৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি মন্দিৰলৈ পৰিবহণৰ কোনো ব্যৱস্থা নাথাকিব বুলি মুখ্য দলৈগৰাকীয়ে অৱগত কৰে। ভক্তসকলে নাৰ্চাৰী পইণ্টত জোতা চেণ্ডেল থৈ পদপথে কামাখ্যা মন্দিৰলৈ যাব পাৰিব। স্বচ্ছতাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি নীলাচল পাহাৰত ভক্তৰ বাবে কোনো থকা খোৱাৰ ব্যৱস্থা নাথাকিব। ইয়াৰ বিপৰীতে প্ৰশাসনে ভক্তসকলৰ বাবে মালিগাঁও, পাণ্ডু, বৰিপাৰা আদি অঞ্চলত থকা খোৱাৰ ব্যৱস্থা কৰা বুলি দলৈগৰাকীয়ে জানিবলৈ দিয়ে।
2: মহাযোগৰ 2026 বৰ্ষৰ অতি সোনকালে আমাৰ 22 জুন তাৰিখে ৰাতি 9:08:42 যোৱাত প্ৰবৃত্তি হ'ব আৰু সেই সময়ৰ পৰা মাৰ দুৱাৰ বন্ধ হ'ব। আমাৰ পৰম্পৰা অনুযায়ী 3 দিন মন্দিৰ দুৱাৰ বন্ধ থাকে আৰু 4th দিনা অৰ্থাৎ এইবেলি 26 তাৰিখে ৰাতিপুৱাই আমাৰ দেৱীৰ নিত্য পূজা, স্নান আদি কৰাৰ পিছত মন্দিৰৰ দুৱাৰ আমি তীৰ্থযাত্ৰীসকলে খুলি দিম আৰু কামাখ্যা মন্দিৰ পৰিচালনা কমিটি আৰু মেলা পৰিচালনা কমিটিৰ সহযোগত আমি যিসকল যাত্ৰী ভক্ত মা কামাখ্যাৰ

0: সেই সময়ছোৱাত আহিব, তেওঁলোকৰ অহা যোৱা ব্যৱস্থা আমি সুন্দৰ নিয়াৰিকৈ যাতে পৰিচালনা কৰিব পাৰোঁ সেই উদ্দেশ্যে আঁতৰত ৰাখি আমি মেলা পৰিচালনা কমিটিখনে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে, অহা যোৱা ৰাস্তাত খোৱা পানীৰ ব্যৱস্থা, চিকিৎসাৰ ব্যৱস্থা।
1: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
2: কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰে। এই সন্মিলনৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে 3,214 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া মেঘালয়ৰ 6টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পই পথ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে প্ৰান্তীয় অঞ্চললৈ যোগাযোগৰ সুবিধা তথা মেঘালয়কে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থ সামাজিক বিকাশত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। সন্মিলনত মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি বিকাশৰ ক্ষেত্ৰত দিয়া গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। শ্ৰীগাডকাৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰ, আঞ্চলিক সংহতি সুদৃঢ়কৰণ আৰু যুৱ প্ৰজন্ম তথা স্থানীয় প্ৰতিষ্ঠানসমূহৰ বাবে সুযোগ সৃষ্টিৰ উদ্দেশ্যে যোগাযোগ আৰু স্থায়ী আন্তঃগাঁথনিৰ প্ৰসাৰৰ লগতে বিনিয়োগ কেন্দ্ৰিক বিকাশত গুৰুত্ব আৰোপ কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত দ্ৰুত আৰু নিৰাপদ যাত্ৰা সুনিশ্চিত কৰাৰ বাবে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বিশ্বমানৰ ঘাই পথ আন্তঃগাঁথনি নিৰ্মাণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ মন্তব্য কৰে। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতত তিনিগৰাকী লোক ক্ৰমে ৰাহুল গোস্বামী, ৰাজ গোস্বামী আৰু দীপাংকৰ ঠাকুৰীয়াই সাক্ষ্য প্ৰদান কৰে। অৱশ্যে আদালতে চমন জাৰি কৰাৰ পাছতো গৌতম ভট্টাচাৰ্য নামৰ সাক্ষীগৰাকী সাক্ষ্য প্ৰদানৰ বাবে আদালতত উপস্থিত নহল। এই গোচৰত প্ৰথমে এজাহাৰকাৰীসকলক সাক্ষ্য গ্ৰহণ কৰাৰ বাবে মতা হৈছে বুলি চৰকাৰী অধিবক্তা জিয়াউৰ কামাৰে মন্তব্য কৰে। তেওঁ কয় যে পৰৱৰ্তী পৰ্যায়ত চিকিৎসা বিভাগৰ সাক্ষীসকলক মতা হ'ব। তাৰ পৰৱৰ্তী পৰ্যায়ত ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া সকলৰ সাক্ষ্য লোৱা হ'ব বুলি তেওঁ কয়। এই সন্দৰ্ভত সাংবাদিকসকলৰ আগত অধিবক্তাগৰাকীয়ে এইদৰে কয়,
3: আজি আমাৰ 4জন মাতিছো, 3জন এতিয়া সাক্ষাৎদান চলি আছে, 3rd নম্বৰজন আজি ৰাতিপুৱা আমি আৰম্ভ কৰিছিলোঁ দীপাংকৰ, যাৰ কোৰ্টৰ সাক্ষী নম্বৰ 13 আছিল আৰু 14 নম্বৰ আছিল ৰাহুল গোস্বামী, তেওঁ যোৰহাটৰ বাৰ এছ'চিয়েশ্যনৰ লয়াৰ হয়। এতিয়া ৰাজ গোস্বামী বোলা সাক্ষীজন চলি আছে, চ' সেইটো কাৰণে এতিয়া ৰাহুল গোস্বামীয়ে যিজন উকিল আছিল তেওঁ যথেষ্টখিনি ভাল সাক্ষী দি গৈছে আৰু চব প্ৰশ্নৰ সঠিক উত্তৰ দিছে।
2: উল্লেখযোগ্য যে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছতে ঘটনাৰ উচিত তদন্ত বিচাৰি ৰাজ্যৰ বিভিন্ন থানাত ভালেসংখ্যক এজাহাৰ দাখিল হৈছিল। যিসকল লোকে এই এজাহাৰ দাখিল কৰিছিল সেইসকল লোকৰ যোৱা 8 জুনৰ পৰা আদালতে সাক্ষ্য গ্ৰহণ কৰিছে। আদালতে অহা 20 জুন পৰ্যন্ত এই এজাহাৰকাৰীসকলৰ সাক্ষ্য গ্ৰহণ কৰিব। আমাৰ আগৰ বাতৰিতে উল্লেখ কৰা হৈছে যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত মুঠ সাক্ষী হৈছে 394 জন। কামৰূপ মহানগৰ জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে ইতিপূৰ্বে ভূমিস্খলন প্ৰৱণ এলেকা হিচাপে চিনাক্ত কৰা 366টা স্থানৰ বাসিন্দাসকলৰ বাবে জৰুৰী সতৰ্কবাণী জাৰি কৰিছে। প্ৰাধিকৰণে আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰাৰ বাবে সামাজিক মাধ্যমৰ জৰিয়তে পাহাৰীয়া অঞ্চলৰ জনসাধাৰণক আহ্বান জনাইছে। বিশেষকৈ নৰকাহুৰ পাহাৰক অন্যতম স্পৰ্শকাতৰ স্থান হিচাপে চিহ্নিত কৰি ইয়াৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। দুৰ্যোগ প্ৰশমন বিভাগে চিনাক্ত কৰা অঞ্চলভিত্তিক ভূমিস্খলন প্ৰৱণ স্থানসমূহৰ ভিতৰত ফটাহিলৰ 5টা স্থান, গড়ভাংগাৰ 9টা, গোটানগৰৰ 6টা, হেঙেৰাবাৰীৰ 30টা, জালুকবাৰী লংকেশ্বৰৰ 2টা, কাহিলিপাৰাৰ 25টা, কালাপাহাৰৰ 7টা, কামাখ্যা নীলাচলৰ 5টা, খানাপাৰাৰ 30টা, খাৰঘুলিৰ 37টা, কইনাধাৰাৰ 5টা, মালিগাঁৱৰ 8টা, নৱগ্ৰহৰ 6টা, নৰকাহুৰৰ 14টা, নাৰেংগীৰ 31টা, নুনমাটিৰ 40টা, শান্তিপুৰৰ 20টা, হৰণীয়াৰ 5টা, শুক্ৰেশ্বৰৰ 1টা আৰু সোণচালিৰ 77টা স্থান আছে। যিকোনো জৰুৰীকালীন পৰিস্থিতি বা ভূমিস্খলনক খবৰ দিবলৈ জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ বিনামূলীয়া নম্বৰ 1077ত পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ কোৱা হৈছে। প্ৰশাসনে যিকোনো পৰিস্থিতিৰ মুখামুখি হ'বলৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দলসমূহক সাজু কৰি ৰাখিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে 107 দিনীয়া যুদ্ধৰ অৱসান ঘটাই হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। এই চুক্তিত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰাৰ পাছতে অহা শুকুৰবাৰে হৰমুজ প্ৰণালী মুকলি কৰা হ'ব। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমৰ এটা বাৰ্তাত যোৱা নিশা এই কথা সদৰি কৰি কয় যে এই চুক্তিৰ লগে লগে ইৰাণৰ বন্দৰত আমেৰিকাৰ নৌসেনাৰ অৱৰোধৰ অন্ত পৰিব। ছুইজাৰলেণ্ডত অহা শুকুৰবাৰে শান্তি চুক্তি স্বাক্ষৰ কৰা হ'ব। তেওঁ কয় যে এই চুক্তিয়ে সমগ্ৰ মধ্যপ্ৰাচ্যলৈ শান্তি আৰু নিৰাপত্তা ঘূৰাই আনিব। এই চুক্তিৰ অধীনত ইৰাণৰ

0: পৰমাণুৰ সংবৰ্ধন আৰু 60 দিনৰ ভিতৰত অত্যধিক সংবৰ্ধিত ইউৰেনিয়াম নিষ্কাশনৰ বিষয়ে আলোচনা কৰাৰ বাবে দুয়োখন দেশক আহ্বান জনোৱা হৈছে। ইৰাণৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদে জনোৱা মতে লেবাননকে ধৰি সকলো খণ্ডৰ যুদ্ধ আৰু সামৰিক অভিযান আজি নিশাৰে পৰা স্থায়ীভাৱে অন্ত পৰিব। বিশ্ব নেতাসকলে আমেৰিকা আৰু ইৰাণে তাৎক্ষণিক আৰু স্থায়ীভাৱে যুদ্ধবিৰতিৰ বাবে শান্তি চুক্তিৰ ক্ষেত্ৰত সন্মতি প্ৰকাশ কৰাৰ ঘোষণাক আদৰণি জনাইছে। নেতাসকলে এই চুক্তিক অতি গুৰুত্বপূৰ্ণ কূটনৈতিক অগ্ৰগতি বুলি উল্লেখ কৰি কয় যে ইয়াৰ জৰিয়তে পশ্চিম এছিয়াত স্থিৰতা ঘূৰাই অনাত সহায়ক হ'ব। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ গুটেৰেছেও শান্তি চুক্তিৰ ঘোষণাক আদৰণি জনাইছে। উল্লেখযোগ্য যে আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজৰ সংঘৰ্ষত তেহৰাণৰ কেইবাগৰাকী শীৰ্ষ নেতাই প্ৰাণ হেৰুৱায়। ইয়াৰ ভিতৰত ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেইনি, সৰ্বোচ্চ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিব আলী লাৰিজানী, ইছলামিক ৰিভলিউচনেৰী গাৰ্ড কৰৰ কামাণ্ডাৰ মহম্মদ পাকপুৰ, প্ৰতিৰক্ষা মন্ত্ৰী আজিজ নাছিৰজাদে অন্যতম।
1: মন্ত্ৰী অশোক সিংহলে আজি গুৱাহাটীত চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ অধীনস্থ বিভিন্ন প্ৰতিষ্ঠান, সংস্থা আৰু সঞ্চালকালয়সমূহৰ কাম কাজৰ অগ্ৰগতি, চলি থকা প্ৰকল্পসমূহৰ ৰূপায়ণ আৰু ভৱিষ্যৎ কৰ্মপন্থা সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়খনৰ শৈক্ষিক পৰীক্ষা আৰু গৱেষণামূলক কাৰ্যকলাপ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। ইয়াৰ লগতে চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ অধীনৰ ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহত চলি থকা আন্তঃগাঁথনি উন্নয়ন, শিক্ষক কৰ্মচাৰী নিয়োগ আৰু চিকিৎসা শিক্ষাৰ মান উন্নয়নৰ ক্ষেত্ৰত গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়েও আলোচনা কৰা হয়। অটল অমৃত অভিযান ছচাইটিৰ পৰ্যালোচনাৰ সময়ত স্বাস্থ্য বীমা আঁচনিৰ সুবিধা হিতাধিকাৰীৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে আঁচনিখনৰ ৰূপায়ণ অধিক গতিশীল আৰু স্বচ্ছ কৰাৰ বাবে প্ৰয়োজনীয় নিৰ্দেশ দিয়ে। অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ দ্বাৰা ৰাজ্যজুৰি কৰ্কট ৰোগৰ চিকিৎসা সেৱা সম্প্ৰসাৰণ আৰু ৰোগীসকলক উন্নত চিকিৎসা সুবিধা প্ৰদানৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও বৈঠকত আলোচনা কৰা হয়। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত ছুইডেনে টিউনিছিয়াক 5-1 ব্যৱধানত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে আজি ভাৰতীয় সময় অনুসৰি পুৱা 4:30 অনুষ্ঠিত গ্ৰুপ ইৰ এখন খেলত আইভৰী কোষ্টে ইকুৱেডৰক 1-0 ব্যৱধানত পৰাস্ত কৰে। ইপিনে গ্ৰুপ ইৰ এখন খেলত জাৰ্মানীয়ে যোৱা নিশা প্ৰথমবাৰৰ বাবে বিশ্বকাপত অৱতীৰ্ণ হোৱা কুৰাচাওক 7-1 ব্যৱধানত পৰাস্ত কৰে। ডালাছত অনুষ্ঠিত নেডাৰলেণ্ডছ আৰু জাপানৰ মাজৰ খেলখন 2-2 ড্ৰ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। চৰকাৰী চাকৰি অথবা পেঞ্চন লাভ নকৰা মুক্তিযুঁজাৰুসকলৰ পৰিয়াললৈ ৰাজ্য চৰকাৰে সহায় আগবঢ়াব বুলি মুখ্যমন্ত্ৰীৰ আশ্বাস। ৰাজ্যৰ 4 সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীলৈ GI Tag। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ শ্বিলঙত 3,214 কোটি টকা ব্যয় সাপেক্ষ 6 ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 3 লোকৰ সাক্ষ্য প্ৰদান। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত টিউনিছিয়াৰ বিৰুদ্ধে ছুইডেনৰ 5-1 জয়লাভ। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

তেওঁ লগতে কৃত্ৰিম বুদ্ধিমত্তাৰ ভৱিষ্যত কেৱল উদ্ভাৱনৰ ওপৰত নহয় বৰঞ্চ বিশ্বাস, দায়িত্ব আৰু মানৱ মৰ্যাদাৰ ওপৰতো ভিত্তি কৰি হ'ব লাগে বুলি প্ৰকাশ কৰে। উল্লেখযোগ্য যে ডিজিটেল প্ৰযুক্তি সন্দৰ্ভত দুয়োখন দেশৰ মাজত স্বাক্ষৰিত হোৱা চুক্তিপত্ৰই সহযোগিতাৰ নতুন পথ মুকলি কৰিব বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এই সন্দৰ্ভত ভাষণ দি শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকুৱে ভাৰতৰ দ্ৰুত অৰ্থনৈতিক বিকাশ, ডিজিটেল ৰূপান্তৰ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ অগ্ৰগতিৰ প্ৰশংসা কৰি কয় যে দেশখনে গুৰুত্বপূৰ্ণ খণ্ডত বহু উন্নত ৰাষ্ট্ৰক চেৰ পেলাইছে। তেওঁ লগতে কয় যে ভাৰতক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰাটো অতিকৈ প্ৰয়োজনীয়। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত আৰু শ্লোভাকিয়াৰ গুৰুত্বপূৰ্ণ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ বাবে এয়া বিশেষ মুহূৰ্ত। অটোমোবাইল, ৰেলপথ, সেউজ প্ৰযুক্তি আদি বিষয়ত দুয়োগৰাকী নেতাই আলোচনা কৰা বুলি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত আৰু শ্লোভাকিয়াৰ সম্পৰ্কৰ সম্ভাৱনা বিবেচনা কৰি দুয়োখন দেশে নিজৰ সম্পৰ্ক উল্লেখযোগ্য অংশীদাৰিত্বলৈ উন্নীত কৰিছে। ভাৰত আৰু ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিয়ে ভাৰত শ্লোভাকিয়াৰ অংশীদাৰিত্বত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ফ্ৰান্সৰ এভিয়ানত আজিৰে পৰা হ'বলগীয়া 52 সংখ্যক G7 সন্মিলনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। আমেৰিকা আৰু ইৰাণে 107-দিনীয়া যুদ্ধৰ অন্ত পেলোৱাৰ বাবে চুক্তি সম্পন্ন কৰাৰ লগতে হৰ্মুজ প্ৰণালী পুনৰ মুকলি কৰাৰ সিদ্ধান্ত লোৱাৰ সময়ত এই সন্মিলন গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। G7ৰ সদস্য ৰাষ্ট্ৰসমূহে এই সিদ্ধান্তক আদৰণি জনাইছে। এটা উমৈহতীয়া বিবৃতিত ফ্ৰান্স, ব্ৰিটেইন, জাৰ্মানী আৰু ইটালীৰ নেতাসকলে কয় যে চৰ্তহীন আৰু কঠোৰ নীতি নিৰ্দেশনা অবিহনে হৰ্মুজ প্ৰণালী শীঘ্ৰে কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰিছে। উল্লেখযোগ্য যে তিনিদিনীয়াকৈ আয়োজন কৰা এই সন্মিলনত G7 সদস্য ৰাষ্ট্ৰ কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ব্ৰিটেইন আৰু ইউৰোপীয় সংঘই অংশগ্ৰহণ কৰিব। এই সদস্য ৰাষ্ট্ৰসমূহৰ উপৰি ফ্ৰান্সে ভাৰত, ব্ৰাজিল, ইজিপ্ত, কেনিয়া, দক্ষিণ কোৰিয়া, কাটাৰ, ছৌদি আৰৱ, ছিৰিয়া, ইউক্ৰেইন আৰু সংযুক্ত আৰৱ আমেৰি ৰাষ্ট্ৰক আউটৰিচ অংশীদাৰ দেশ হিচাপে আমন্ত্ৰণ জনাইছে। ভাৰতে G7 সন্মিলনত অংশীদাৰ দেশ হিচাপে এইবাৰ ত্ৰয়োদশবাৰৰ বাবে অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ এই অনুষ্ঠানত অংশ ল'ব। G7 সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ অংশগ্ৰহণে গোলকীয় ভূ ৰাজনীতিত ভাৰতৰ গুৰুত্বপূৰ্ণ ভূমিকা সূচাইছে। অৰ্থনৈতিক শক্তি, উন্নয়নশীল বিশ্বৰ মাজত কূটনৈতিক সেতু আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় খণ্ডত কৌশলগত অংশীদাৰ হিচাপে G7 ৰাষ্ট্ৰগোষ্ঠীৰ বাবে ভাৰত অতি গুৰুত্বপূৰ্ণ দেশ হিচাপে বিবেচিত হৈছে। ৰেল মন্ত্ৰালয়ে উত্তৰ ৰেলৱে আম্বালা সংমণ্ডলৰ বাবে 201 কোটি টকাৰ কৱচ প্ৰকল্পত অনুমোদন জনাইছে। কৱচ প্ৰণালী হৈছে কাৰ্যকৰী সুৰক্ষা বৃদ্ধিৰ বাবে ডিজাইন কৰা থলুৱাভাৱে বিকশিত অট'মেটিক ৰেল সুৰক্ষা ব্যৱস্থা। ৰেল মন্ত্ৰালয়ে জনাইছে যে এই প্ৰকল্পটিয়ে 211 কিলোমিটাৰ পথ সামৰি লৈছে। এই প্ৰকল্পই আম্বালা কেণ্টনমেণ্ট লুধিয়ানা, লুধিয়ানা ধুৰী জাখলখণ্ডকে ধৰি আম্বাল সংমণ্ডল সামৰি ল'ব। এই পথসমূহে হাৰিয়ানা, পঞ্জাব আৰু হিমাচল প্ৰদেশ ৰাজ্যসমূহক সংযোগ কৰাৰ মূল ৰেল কৰিডৰ হিচাপে কাম কৰে। কৰিডৰসমূহে বহু সংখ্যক যাত্ৰী আৰু মালবাহী যাতায়াত পৰিচালনা কৰাৰ লগতে সমগ্ৰ অঞ্চলটোৱে জনসাধাৰণ আৰু সামগ্ৰীৰ চলাচলত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। আমাৰ সংবাদদাতাই জনোৱা মতে কৱচ প্ৰকল্পই বিপদৰ সময়ত ছিগনেল পাছিং ৰোধ কৰাত সহায় কৰে, অসুৰক্ষিত পৰিস্থিতি ৰোধ কৰিবলৈ প্ৰয়োজন হলে স্বয়ংক্ৰিয় ব্ৰেক প্ৰয়োগ কৰে, জটিল পৰিস্থিতিত ৰেলৰ গতি নিয়ন্ত্ৰণ কৰাৰ লগতে সংঘৰ্ষৰ আশংকা বহু পৰিমাণে হ্ৰাস কৰে। উল্লেখযোগ্য যে উচ্চ ঘনত্ব আৰু কৌশলগতভাৱে গুৰুত্বপূৰ্ণ পথসমূহত সুৰক্ষা, নিৰ্ভৰযোগ্যতা আৰু উন্নত ক্ষমতা উন্নত কৰাৰ বাবে চলি থকা প্ৰচেষ্টাৰ অংশ হিচাপে ৰেলৱে নিজৰ ক্ষমতাত কৱচ প্ৰণালীক ক্ৰমান্বয়ে সম্প্ৰসাৰণ কৰি আছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰে। এই সন্মিলনৰ পৰাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে 3,214 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া মেঘালয়ৰ 6টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পই ৰেল পথৰ যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে প্ৰান্তীয় অঞ্চললৈ যোগাযোগৰ সুবিধা তথা মেঘালয়কে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থ সামাজিক বিকাশত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। সন্মিলনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনি বিকাশ ক্ষেত্ৰত দিয়া গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। শ্ৰীগাডকাৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰ

0: আঞ্চলিক সংহতি সুদৃঢ়কৰণ আৰু যুৱ প্ৰজন্ম তথা স্থানীয় প্ৰতিষ্ঠানসমূহৰ বাবে সুযোগ সৃষ্টিৰ উদ্দেশ্যে যোগাযোগ আৰু স্থায়ী আন্তঃগাঁথনিৰ প্ৰসাৰৰ লগতে বিনিয়োগ কেন্দ্ৰিক বিকাশত গুৰুত্ব আৰোপ কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত দ্ৰুত আৰু নিৰাপদ যাত্ৰা সুনিশ্চিত কৰাৰ বাবে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বিশ্বমানৰ ঘাইপথ আন্তঃগাঁথনি নিৰ্মাণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলি তেওঁ মন্তব্য কৰে। শ্ৰীগাডকাৰীয়ে এই সন্মিলনত মুখ্য কাৰ্যবাহী বিষয়াসকলৰ ঘূৰণীয়া মেজমেলতো অংশ লোৱাৰ কথা। এই সন্মিলনে ঔদ্যোগিক নেতা, বিনিয়োগকাৰী আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অংশীদাৰসকলক একেলগ কৰি আন্তঃগাঁথনিৰ উন্নয়ন, বিনিয়োগৰ সুযোগ আৰু আঞ্চলিক বিকাশৰ আলোচনাৰ বাবে এখন গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে সেৱা আগবঢ়াই আহিছে। দুদিনীয়াকৈ আয়োজন কৰা এই সন্মিলনত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ'ই অংশগ্ৰহণ কৰে। এই সন্মিলন উত্তৰ পূব ভাৰতৰ আন্তঃগাঁথনিক লৈ সমবেত হোৱা সৰ্ববৃহৎ সন্মিলন হ'ব বুলি আশা কৰা হৈছে। অসমৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীয়ে জি আই টেক অৰ্থাৎ ভৌগোলিক সূচাংক লাভ কৰিছে। শেহতীয়াকৈ ভৌগোলিক সূচকপঞ্জীয়ে বিহু পেপা, বাঁহ শিল্প, কাৰ্বি আংলঙৰ হস্ততাঁত শিল্প আৰু দেউৰী সম্প্ৰদায়ৰ হস্ততাঁত শিল্পক স্বীকৃতি প্ৰদান কৰিছে। ইয়াৰ লগে লগে ৰাজ্যৰ থলুৱা কাৰুশিল্প আৰু সাংস্কৃতিক পৰিচয়ৰ বৈচিত্ৰ্যপূৰ্ণ দিশসমূহ উদ্ভাসিত হোৱাত সহায়ক হৈ পৰিব। নতুনকৈ ভৌগোলিক সূচাংক লাভ কৰা এই চাৰিবিধ সামগ্ৰীয়ে জনজাতীয় ঐতিহ্য, সংগীত, বিজ্ঞান আৰু প্ৰাকৃতিক সম্পদৰ কাৰুশিল্পৰ বৰ্ণাঢ্য দিশ সামৰি লৈছে। উল্লেখযোগ্য যে নাবাৰ্ডৰ সহযোগত অসমৰ ভৌগোলিক সূচাংক লাভ কৰা সামগ্ৰীৰ সংখ্যা 12 বৃদ্ধি পায়। এই স্বীকৃতি পোৱাৰ ফলত এনে সামগ্ৰীসমূহৰ বিনা অনুমতিত অনুকৰণ আৰু অপব্যৱহাৰৰ বিৰুদ্ধে আইনী সুৰক্ষা লাভ কৰিব। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙে আজি কয় যে বিগত 12 বছৰত বিজ্ঞান আৰু প্ৰযুক্তিয়ে ভাৰতৰ উন্নয়ন যাত্ৰাৰ মূল চালক হিচাপে আত্মপ্ৰকাশ কৰিছে। নতুন দিল্লীত আজি এখন বিজ্ঞান বিষয়ক সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে বিজ্ঞান মাতৃত্বাধীন উন্নয়নৰ প্ৰতি গুৰুত্ব দিয়াৰ বাবে প্ৰযুক্তি প্ৰধান ৰাষ্ট্ৰীয় অভিযান আৰু ফ্লেগশ্বিপ কাৰ্যসূচীৰ অবিচ্ছেদ্য অংগ হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে এই খণ্ডত উদ্যোগৰ অধিক অংশগ্ৰহণ, উদ্ভাৱন আৰু ৰাজহুৱা তথা ব্যক্তিগত সহযোগিতাৰ বিশদ পৰিৱৰ্তন হৈছে। তেওঁ লগতে ভাৰতৰ জৈৱ প্ৰযুক্তি খণ্ডৰ বৃদ্ধি সন্দৰ্ভত আলোকপাত কৰি কয় যে বিগত দশকত দেশৰ জৈৱ অৰ্থনীতিত যথেষ্ট সম্প্ৰসাৰণ ঘটিছে। মন্ত্ৰীগৰাকীয়ে লগতে বৈজ্ঞানিক প্ৰতিষ্ঠানসমূহেও যোৱা কিছু বছৰত বিশ্বব্যাপী স্বীকৃতিপ্ৰাপ্ত কেইবাটাও সফলতাৰ কাহিনী উল্লেখ কৰে। তেওঁ জৈৱ প্ৰযুক্তি, কোষ চিকিৎসাৰ উন্নতি, জম্মু কাশ্মীৰৰ বেগুনীয়া বিপ্লৱ, হাইড্ৰজেন ইন্ধন কোষ, প্ৰযুক্তি আৰু উন্নত বতৰৰ পূৰ্বাভাস ব্যৱস্থাক নাগৰিকৰ বাবে স্পষ্ট সুবিধালৈ পৰিণত হোৱাটোৱে বিজ্ঞানৰ এক বিশেষ উদাহৰণ বুলি উল্লেখ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু শ্লোভাকিয়াৰ প্ৰধানমন্ত্ৰী ৰবাৰ্ট ফিকোৱে আজি প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়। ফ্ৰান্সৰ এভিয়ানাত আজিৰে পৰা হ'বলগীয়া 52 G7 সন্মিলনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ৰেল মন্ত্ৰালয়ে উত্তৰ ৰেলৱে আম্বালা সংমণ্ডলৰ বাবে 201 কোটি টকাৰ কবচ প্ৰকল্পত অনুমোদন জনাইছে আৰু অসমৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্পজাত সামগ্ৰীয়ে জি আই টেক অৰ্থাৎ ভৌগোলিক সূচাংক লাভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছো পৰিচৰ্যা।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰিচয় যোৱা অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় শ্ৰোতা, আজি আমি এই অনুষ্ঠানত আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ মেনোপজ তথা ৰজোনিবৃত্তিৰ পাছৰ শাৰীৰিক সমস্যা আৰু ইয়াৰ আয়ুৰ্বেদিক চিকিৎসা। এই বিষয়ে আমাক আজি কিছু কথা জনাবৰ বাবে ষ্টুডিঅ'ৰ মজিয়ালৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ ডাক্তৰ ভাবিস্মিতা বৰ্মন, প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞা আয়ুৰ্বেদিক তথা জ্যেষ্ঠ গৱেষক কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী, আৰু লগতে তেখেতে কনকলতা অসামৰিক চিকিৎসালয়ত আয়ুৰ্বেদিক চিকিৎসক হিচাপেও কৰ্মৰত। নমস্কাৰ ডাক্টৰ ভাবিস্মিতা বৰ্মন।
1: নমস্কাৰ।
0: আপোনাক আজি আমি আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: যিহেতু জ্যেষ্ঠ মহিলাসকল বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যাত ভোগে, যিখিনি ৰজোনিবৃত্তিৰ পাছত দেখা দিয়ে, সেয়ে আজি আমি এইটো বিষয় বাছি লৈছোঁ যে ৰজোনিবৃত্তি তথা মেনোপজৰ পাছত হোৱা শাৰীৰিক সমস্যা

0: চিকিৎসা আৰু ইয়াৰ আয়ুৰ্বেদিক চিকিৎসা। প্ৰথমে আমি আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ, মেন'পজ বা ৰজু নিবৃত্তি বুলি ক'লেনো কি বুজায় আৰু কোন বয়সত এয়া আৰম্ভ হয়?
1: হয়, মেন'পজ বা ৰজু নিবৃত্তি এটা এনেকুৱা বস্তু যোনটো সকলো মহিলাই এটা সময়ত এইটো ফেচ কৰিব লগা হয়, কাৰণ জীৱনৰ মানে এইটো এটা ক'ব গ'লে প্ৰাকৃতিক এটা পৰিঘটনা। যেনেকে আমি সৰুৰ পৰা ডাঙৰ হওঁ, তেনেকুৱাকে আমাৰ যোনটো মাহেকীয়া ঋতুচক্ৰ, যোনটো মেনষ্ট্ৰুৱেল চাইকেল, সেই পৰিক্ৰমাটো গৈ পেলাই এটা সময়ত মানে এইটো
0: ৰৈ যায়।
1: গতিকে সেই ৰৈ যোৱা যোনটো প্ৰচেছ, ৰৈ যোৱা প্ৰক্ৰিয়াটো, সেই প্ৰক্ৰিয়াটোৱেই হৈছে মেন'পজ। গতিকে মেন'পজ বুলি ক'লে আমি এনেকুৱা নহয় যে প্ৰক্ৰিয়াটো হঠাতে এদিন বন্ধ হৈ যায়, তেনেকুৱা নহয়। ই এটা মানে কিছুমান ষ্টেজৰ জৰিয়তে আৰম্ভ হয় আৰু শেষ হয়। গতিকে প্ৰথমতে আমি পেৰিমেন'পজ বুলি কওঁ আৰু, গতিকে এই যোনটো প্ৰচেছ হয়, এই প্ৰচেছটো আপোনাৰ 5 বছৰমান আগৰ পৰাই আৰম্ভ হয়। যেনেকে ধৰক 5 বছৰমান আগৰ পৰা মাহেকীয়া অনিয়মীয়তা হ'ব, আৰু লগতে হৰম'নৰ কাৰণে কিছুমান লক্ষণ দেখা দিয়ে আমাৰ গাত, যেনেকুৱা হট ফ্লাশেছ বা এই হঠাতে গৰম লাগি অহা, হঠাতে ঘামি যোৱা, তাৰপিছতে মানসিক কিছুমান লক্ষণ আহে, যেনেকে মুড ছুইংছ হয়, খং উঠিব, দুখ লাগিব, তেনেকুৱা ধৰণৰ যিকোনো মানে কোনো কথা নোহোৱাকৈ কেতিয়াবা মনটো বেয়া লাগিব। গতিকে সেই শাৰীৰিক মানসিক দুয়োটা মানে লক্ষণ দেখা দিয়ে।
0: সাধাৰণতে কিমান বয়স আৰম্ভ হয়?
1: তেনেকে 45 বছৰমানৰ পৰা আৰম্ভ হ'ব, হৈ পেলাই 50 বছৰমানলৈকে এভাৰেজ, আৰু 50 বছৰত আমি ক'ব পাৰোঁ যে মহিলাগৰাকীয়ে মেন'পজ পাইছে বা ৰজনিবৃত্তি হৈছে। আৰু যেতিয়া মাহেকীয়া 12 মাহ ধৰি বন্ধ হৈ থাকিব, ধৰক আজি মোৰ লাষ্ট মাহেকীয়া হ'ল, তাৰে এবছৰ পিছতহে আমি ক'ব পাৰিম যে মাহেকীয়াটো বন্ধ হৈছে বা মেন'পজ হৈছে মহিলাগৰাকীৰ।
0: এতিয়া মেন'পজৰ পাছত মহিলাসকলৰ শৰীৰত কেনেকুৱা ধৰণৰ পৰিৱৰ্তনে দেখা দিয়ে? আপুনি অকণমান আগতে কৈছে যে এনেকুৱা ধৰণৰ কিছুমান লক্ষণে দেখা দিয়ে,
1: গতিকে এই আগৰ সমস্যাখিনিৰ কথা নকওঁ মই, যিহেতু এইটো আমাৰ জ্যেষ্ঠ নাগৰিকৰ কাৰণে হয়। গতিকে মই এই মাহেক মানে মেন'পজটো বন্ধ হৈ যোৱাৰ পিছত কি কি হয় সেইখিনি বস্তু জনাব খুজিছোঁ। গতিকে মাহেকীয়াটো যেতিয়া বন্ধ হৈ যাব, তেতিয়া শাৰীৰিক আৰু মানসিক দুয়োটা ক্ষেত্ৰতে কিছুমান লক্ষণ দেখা দিয়ে। প্ৰথমতে আমি যদি শাৰীৰিক ক্ষেত্ৰত চাওঁ, তেনেহ'লে আমাৰ একদম মানে অতি প্ৰয়োজনীয় অংগ হাৰ্ট, গতিকে হাৰ্টৰ কিছুমান কণ্ডিশ্যন, গতিকে আমি হাৰ্টক লৈ পেলাই সজাগ হোৱাটো উচিত। হাৰ্টৰ বহুখিনি ক্ষেত্ৰত মানে প্ৰব্লেম হয়, গতিকে আমি কেনেকৈ হাৰ্টটো সুস্থ হৈ ৰাখিব পাৰোঁ, কেনেকৈ আমি ধৰক খোজকঢ়া হওক বা খাদ্যাভ্যাসে হওক, গতিকে সেই বস্তুখিনিত আমি গুৰুত্ব দিয়াটো প্ৰয়োজন। আৰু লগতে ডায়েবেটিছ এটা একদম মানে এইটো আজিৰ দিনত মানে এনেকুৱা হৈছে, ডায়েবেটিছ নোহোৱা মানুহ নোহোৱা হৈছে তেনেকৈ, তো গতিকে এইটো ক্ষেত্ৰতো আমি সজাগ হোৱা দৰকাৰ। তাৰপিছতে আহিব আমাৰ বাকী মহিলাৰ ক্ষেত্ৰত ক'ব গ'লে মূত্ৰাশয় বা এইটো ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন হয়, UTI হয়, সেইটো বহুত ক্ষেত্ৰতে হয়। তাৰপিছতে সেইটো জেগাত কি হয়, ভেজাইনাৰ এটা ড্ৰাইনেছ হয়, যোনটো মানে ইষ্ট্ৰজেন ডেফিচিয়েঞ্চিৰ কাৰণে স্কিনটো একদম পাতল হৈ যায়, ভেজাইনাৰ স্কিনটো পাতল হৈ যোৱাৰ ফলত একদম মানে এইটো প্ৰণ টু ইনফেকশ্যন বুলি কয়, যিকোনো পৰিৱেশতে ইনফেকশ্যন হোৱা চান্সটো বেছি হৈ যায়। গতিকে তেনেধৰণৰ সমস্যাবিলাক হয়। লগতে আমাৰ ডিজেনেৰেটিভ প্ৰচেছ যোনবিলাক হয়, হাড়টো ক্ষয় যায়, কেলছিয়ামৰ অভাৱ হয়, ভিটামিন ডি অভাৱ হয়, হাড়ৰ মানে এইটো ডেনচিটিটো কমি যায়, কমি যোৱাৰ ফলত হাড়ৰ ঘনত্বটো কমি যায়, কেলছিয়ামৰ ঘনত্ব কমি যায়, আৰু সেইটোৰ ফলত পৰিলে হাড় ভঙা, গতিকে এনেকুৱা বস্তুবিলাকৰ ক্ষেত্ৰতো আমি সাৱধান হ'ব লাগে। বিশেষকৈ আপোনাৰ ৰিষ্ট জইণ্ট, হিপ জইণ্ট বা স্পাইন, এইকেইটা মানে জইণ্টত বা এইকেইটা বোনত ফ্ৰেকচাৰ হোৱাৰ সম্ভাৱনাটো বেছি থাকে,
0: বেছি হয়। হয়, মানে খুব সংবেদনশীল হৈ পৰে,
1: খুব সংবেদনশীল হৈ পৰে। আৰু সেইটো হিচাপত আমি নিজকে আচলতে প্ৰিপেয়াৰ কৰিব লাগে যে মই এটা ফেজত গৈ আছো, গতিকে এই ফেজটোৰ কাৰণে মই নিজকে সেইটো হিচাপতে আমি এটা মানে সাৱধান হ'ব লাগিব, লাইফষ্টাইলটো চেঞ্জ কৰিব লাগিব।
0: এতিয়া আয়ুৰ্বেদ অনুসৰি মেন'পজক কেনেদৰে ব্যাখ্যা কৰা হয়?
1: আয়ুৰ্বেদত মেন'পজটোক এটা বেমাৰ নহয়, এইটো এটা প্ৰাকৃতিক নিয়ম হিচাপত ধৰা হৈছে। আৰু আয়ুৰ্বেদৰ যিসকল শাস্ত্ৰজ্ঞ আছিলে, আচাৰ্য চৰক, সুশ্ৰুত, তেওঁলোকে সকলোৱেই 50 বছৰটোৱেই ৰজনিবৃত্তি বা মেন'পজ

0: বয়সটো 50 বছৰ হিচাপতে হেৰি কৰিছিলে সেইটো সময়তে
1: দিছিলে।
0: তাৰপিছতে এই ব্ৰজ নিবৃত্তি শব্দটো আয়ুৰ্বেদৰ পৰাই আহিছে। ৰজ শব্দৰ অৰ্থটো হৈছে আৰ্তৱ অৰ্থাৎ মাহেকীয়া, যোনটো আমাৰ ৰক্ত হয় মাহেকীয়া ব্লাডটো, সেইটোক ৰজ বুলি কয়। আৰু নিবৃত্তি মানে যোন হৈছে আমাৰ এইটো বন্ধ হোৱা,
1: বন্ধ হোৱা।
0: গতিকে ৰজ নিবৃত্তিৰ তেনেদৰে বিশ্লেষণ দিছে। আৰু ৰজ নিবৃত্তিটো হৈছে আয়ুৰ্বেদত ক'বলৈ গ'লে তিনিটা, যোনটো আমাৰ ফিজিঅলজিকেল ইউনিট বুলি ক'ব পাৰোঁ আমি, আয়ুৰ্বেদত ত্ৰিদোষৰ কথা উল্লেখ কৰিছে, ত্ৰিদোষ। গতিকে কফ, পিত্ত আৰু বাত। গতিকে এই যোনটো আমাৰ বয়স, এই বয়সটো হৈছে বাত প্ৰিডমিনেণ্ট। এই বয়সটোত আমাৰ বাত দোষৰ যোনটো আধিক্যতাটো বেছি হয়। কফ, পিত্ত আৰু বাত এইকেইটা হৈছে আমাৰ হিউমেন বডিটোৰ বা আমাৰ যোনখিনি অংগ প্ৰত্যংগ, এই গোটেইটো সুস্থিৰ কৰি ৰখাৰ কাৰণে আমাৰ শৰীৰত আমি দোষ বুলি কওঁ, কিন্তু একচুৱেলি কি হয়, এইটো শৰীৰক মানে বজাই ৰখা এটা উপাদান হয়,
1: উপাদান,
0: গতিকে শৰীৰৰ উপাদান হয়। আৰু সেইটো কাৰণে কি হয়, এই তিনিটা বস্তুৰে সমতাটো ৰক্ষা কৰাটো খুব দৰকাৰ হয়। গতিকে আমি যেতিয়া এগৰাকী ছোৱালীয়ে শৈশৱ অৱস্থাত থাকে, তেতিয়া তেওঁৰ শৰীৰত কফৰ আধিপত্যতাটো বেছিকে থাকে। যদিও বাত, পিত্ত, কফ এই তিনিটা উপাদানেই আমাৰ শৰীৰক লাগে, তথাপিও সৰুতে বা আমাৰ যোনটো গ্ৰয়িং ফেজ হয় তাতে কফ দোষটো বেছিকে থাকে। আৰু যেতিয়া আমি মধ্য বয়স পাওঁ তেতিয়া পিত্ত দোষৰ আধিপত্যতাটো বেছি হয়, আৰু যেতিয়া আমি বাৰ্ধক্য পাওঁ তেতিয়া বাত দোষৰ আধিক্যতাটো বেছি থাকে। আৰু যেতিয়া আমি এটা মেনোপজেল ষ্টেজত আহোঁ তেতিয়া সেইটো এটা ফেজ হয় য'ত বডিটোৱে পিত্ত দোষৰ পৰা বাত দোষলৈ
1: পৰিৱৰ্তন
0: হয়। তো গতিকে এই পৰিৱৰ্তনশীল সময়খিনিত যিমানখিনি আপোনাৰ লক্ষণ দেখা দিয়ে সেই গোটেইখিনি পিত্ত আৰু বাত, বিশেষকৈ বাত দোষৰ কাৰণে বেছি হয়।
1: এতিয়া মেনোপজৰ সময়ত এতিয়া মানসিক চাপ কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি, যিখিনি আপুনি অলপ আগতে কৈছিলে মানসিক পৰিৱৰ্তন?
0: মানসিক চাপটোৰ যথেষ্ট কাৰণ হৰম'নৰ কাৰণে হয়, আৰু সেই হৰম'নৰ কাৰণে হোৱা কাৰণবিলাকৰ ভিতৰত কিছুমান থাকে অনিদ্ৰা, অনিদ্ৰাৰ কাৰণেও মানসিকভাৱে মানুহজনী অলপমান খিংখিঙীয়া স্বভাৱৰ হয়, লগতে হৰম'নৰ যোনটো মুড চুইংছ বা হৰম'নৰ ইমবেলেঞ্চ এই বস্তুটো থাকে। আৰু আয়ুৰ্বেদিকত ক'ব গ'লে কি হয়, মনোবাহাস্ৰোতা বুলি আমি কওঁ, আৰু সেই মনোবাহাস্ৰোতা দৃষ্টি যোনটো হয় তাতে মানে বাত দোষৰ ইনভলভমেণ্ট হয়। তো সেইটো কাৰণে মানসিক যোনটো
1: পৰিৱৰ্তন,
0: সেই মানসিক পৰিৱৰ্তনবিলাক দেখা দিয়ে, আৰু গোটেইখিনি বা বেছিভাগেই আৰু এই বাত দোষৰ প্ৰিডমিনেণ্ট হয়, যেনেকুৱা খং বা দুখ এইবিলাক বস্তু। আৰু আয়ুৰ্বেদ মতে এইটো ধাতু দৃষ্টি বা এইটো ডিপ্লিশ্যন অফ ধাতু বুলি কোৱা হয়, আৰু আমি তেনেকে ট্ৰিটমেণ্ট কৰোঁতেও মানে সেইটো হিচাপত আমি আগবাঢ়োঁ,
1: ঔষধ প্ৰদান কৰে। এতিয়া ঔষধৰ কথা কওঁতে এতিয়া এটা প্ৰশ্ন আপোনালৈ আগবঢ়াইছোঁ যে মেনোপজত আয়ুৰ্বেদিক চিকিৎসাৰ সুবিধা কেনেধৰণৰ?
0: হয় হয়, মেনোপজৰ চিকিৎসা যেতিয়া আমি কৰিম বা এনেও যেতিয়া আমি এগৰাকী আয়ুৰ্বেদিক চিকিৎসক হিচাপে যেতিয়া আমি এজন ৰোগী আমাৰ শৰীৰ মানে ওচৰত আহে, তেতিয়া আমি সদায় চাওঁ প্ৰকৃতি, চাওঁ মানুহগৰাকীৰ প্ৰকৃতিটো কেনেকুৱা হয়, বা প্ৰকৃতিটো হৈছে জন্মগতভাৱে মানুহগৰাকীৰ তাতে বাত, পিত্ত, কফ এইকেইটাৰ ভিতৰত কোনটোৰ মানে ডমিনেঞ্চটো বেছি, বা মানুহগৰাকীৰ কেনেকুৱা ধৰণৰ খাদ্যাভ্যাসৰ জৰিয়তে ডাঙৰ হৈছে, সেই বস্তুখিনি চোৱা যায়। লগতে মানুহগৰাকীৰ আমি চাওঁ অগ্নি, চাওঁ অগ্নি মানে এইটো অকল ডাইজেষ্টিভ কেপেবিলিটি নহয় বস্তুটো, মানে গোটেই এনজাইম বা মেটাবলিক প্ৰচেছটো চোৱা হয়, সেই গোটেইখিনি চোৱা হয়। গতিকে দোষ, অগ্নি আৰু মানসিক কণ্ডিশ্যনটো, মানসিক যোনটো হেৰি হয় সেইটো আমি সেইটো সময়ত চাওঁ। গতিকে সেইটো হিচাপত আমি ট্ৰিটমেণ্টটো কৰোঁ। আৰু যিহেতু এই গোটেই বয়সটোৱেই হৈছে এটা বাত প্ৰধান এটা সময় বা বাত প্ৰধান লক্ষণবিলাক বেছিকৈ দেখা পোৱা যায়, গতিকে আমি মেইনলি বাত দোষৰ ওপৰত কনচেনট্ৰেট কৰোঁ, তেনেকুৱাকৈ আমি ট্ৰিটমেণ্টটো কৰোঁ।
1: হয়, এতিয়া যিহেতু আমি মহিলা জ্যেষ্ঠ নাগৰিকৰ কথা আমি পাতিছোঁ যিসকলৰ ৰজনিবৃত্তি হৈ গৈছে আৰু তেওঁলোকে এটা সেই পৰ্যায়টো পাৰ হৈ আহিলে, আৰু এই সময়ত তেওঁলোকৰ কিছুমান সমস্যা দেখা দিয়ে, আপুনি ইতিমধ্যে কৈছে, সেই সমস্যাবিলাকৰ ক্ষেত্ৰত আয়ুৰ্বেদিক পৰামৰ্শ আপুনি কি দিব বিচাৰিব?
0: এতিয়া আয়ুৰ্বেদিক পৰামৰ্শ হিচাপত আমি চাব গ'লে এজনী এগৰাকী মহিলাৰ একদম ৰাতিপুৱাৰ পৰা দিনটো কেনেকৈ আৰম্ভ হ'ব, কেনেকৈ শেষ হ'ব, বা আপোনাৰ ঋতু হিচাপত, ছিজন হিচাপত কেনেকুৱাকৈ আৰম্ভ হ'ব, কি কৰিম, সেইটো হিচাপত আমি

0: ঠিক কৰোঁ। গতিকে ৰাতিপুৱা উঠিয়ে যেতিয়া, যিহেতু এইটো বাত প্ৰধান সমস্যা বুলি কওঁ আমি, তেওঁলোকে মানে ঠাণ্ডা বস্তুবিলাক অলপমান এভইড কৰাটো ভাল। গতিকে ৰাতিপুৱা উঠিয়েই গৰম পানী খাওক, তাৰপিছত আয়ুৰ্বেদত বা যোগাত আমি গুৰুত্ব দিওঁ, গতিকে যোগাসন কৰিব পাৰে। যোগাসনতো তেওঁলোকৰ ক্ষেত্ৰত কি হয়, আমি সকলো ধৰণৰ যোগাসন এডভাইচ কৰিব নোৱাৰোঁ যিহেতু তেওঁলোকৰ হাড়ৰ প্ৰব্লেম থাকে। গতিকে একদম একো কৰিব নোৱাৰিলেও এটলিষ্ট প্ৰাণায়ামটো কৰিব পাৰে বা কৰাটো দৰকাৰ সকলোৱে। প্ৰাণায়াম আৰু সবাসন, তো প্ৰাণায়াম আৰু সবাসন কৰিলেও 40% 50% মানসিক যোনখিনি তেওঁলোকৰ লক্ষণ হয় সেইখিনি তেওঁলোকে মানে ধুনীয়াকৈ সেইখিনি হেৰি কৰিব পাৰে। তাৰপিছতে আহিলে আকৌ শাৰীৰিক, গতিকে এইটো সময়ত আমি ভিটামিন ডি বা কেলছিয়াম য'ত বেছিকৈ থাকে তেনেকুৱা খাদ্য খোৱাটো দৰকাৰী। আৰু আয়ুৰ্বেদিক হাৰ্ব হিচাপত কওঁ অশ্বগন্ধা, শতাৱৰী, য়ষ্টিমধু, এইকেইটা খুব দৰকাৰী আৰু এইটো সময়ত। আৰু লগতে তিলটো খুব ভাল হয়, তিল খাব পাৰে তেওঁলোকে। তাৰপিছতে চফটো ভাল হয়, চফগুটি। তাৰপিছতে আকৌ জিৰা ভাল হয়, শুকাই থোৱা আদাটো ভাল হয়, যোনটোৱে অগ্নিটো ইম্প্ৰুভ কৰে, ডাইজেষ্টিভ হেৰিটো ইম্প্ৰুভ কৰে। গতিকে তেনেকুৱা খাদ্যবিলাক খুবেই দৰকাৰী।
1: হয়, ডক্টৰ ভাবিস্মিতা বৰ্মন, আপুনি আজি ৰজোনিমিত্ত মহিলাসকলৰ বাবে যিখিনি পৰামৰ্শ আগবঢ়ালে, আশা কৰিছোঁ আমাৰ জ্যেষ্ঠ মহিলাসকল উপকৃত হ'ব। আৰু আমাৰ পৰিচৰ্যা অনুষ্ঠানটিৰ আজিলৈ সময়ো শেষ হৈ আহিল। আপোনালৈ পুনৰ ধন্যবাদ জনাই এই অনুষ্ঠানটি ইমানতে সামৰিছোঁ। ইমানপুৰে শ্ৰোতাসকলে পৰিচৰ্যা অনুষ্ঠানত লগ পালে ডাক্টৰ ভাবিস্মিতা বৰ্মন, প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ তথা জ্যেষ্ঠ গৱেষক, কেন্দ্ৰীয় আয়ুৰ্বেদ গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী। আজিৰ অনুষ্ঠানত মেনোপজ তথা ৰজোনিবৃত্তিৰ পাছৰ শাৰীৰিক সমস্যা আৰু ইয়াৰ আয়ুৰ্বেদিক চিকিৎসা, এই বিষয়ে কিছু কথা আমি জানিলোঁ। অনুষ্ঠানটিৰ আগধৰি সম্পাদনা কৰিলে মল্লিকা দত্তই, প্ৰযোজনা গৌতম নাথৰ।

0: শ্ৰোতাসকলে ইমান পৰে চন্দন পাঠকৰ কণ্ঠৰ কেইটিমান গীত শুনিলে। এয়া আকাশবাণী তেজপুৰ।
1: শুনক শুনক শুনক ৰাইজসকল, KYC আপডেট সংক্ৰান্তীয় মেছেজক আওকাণ নকৰিব, ততালিকে KYC আপডেট কৰক। যদিহে পৰিচয় বা ঠিকনাৰ কোনো পৰিৱৰ্তন হোৱা নাই, তেন্তে আপোনাৰ বেংক বা ATM বা বিজনেছ কৰেছপণ্ডেণ্ট অৰ্থাৎ BC-ৰ ওচৰলৈ যাব বা বেংকত পঞ্জীয়ন হৈ থকা ইমেইল বা মোবাইল নম্বৰ বা মোবাইল বেংকিং এপ বা চিঠিৰ জৰিয়তে ঘোষণা দিব। আৰু যদি কোনো পৰিৱৰ্তন ঘটিছে, তেন্তে পৰিচয় আৰু ঠিকনাৰ শেহতীয়া প্ৰমাণ দেখাব। একাউণ্ট সক্ৰিয় ৰাখি বেংকিং সেৱাৰ সুবিধা ল'ব। আপোনাৰ KYC আপডেট কৰাৰ বাবে আপোনাৰ ওচৰৰ গাঁও পঞ্চায়তৰ শিবিৰ বা বেংকৰ শাখালৈ যাওক।
2: RBIয়ে কয়,
3: জানি লওক, সতৰ্ক হৈ ৰওক।
0: এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো আজিৰ দিনটো। আজি জেঠৰ 31 দিন আৰু জুন মাহৰ 15 তাৰিখ।

শ্ৰোতাসকল, অহা 21 জুনত পালন কৰা হ'ব আন্তৰ্জাতিক যোগ দিৱস। এই উপলক্ষে আগবঢ়াইছোঁ এটি চমু কথিকা, বিষয় যোগ আৰু সুস্থ বয়স বৃদ্ধিৰ বিজ্ঞান। শ্ৰোতাসকল, জীৱনৰ গতিত সময় আগবাঢ়ে, বয়স বৃদ্ধি হয়, এইটো এক স্বাভাৱিক সত্য। কিন্তু আমি কেনেকৈ এই বয়স বৃদ্ধিক সুস্থ, সজীৱ আৰু অৰ্থপূৰ্ণ কৰি ৰাখিব পাৰোঁ? সুস্থ বয়স বৃদ্ধি মানে কেৱল দীঘলীয়া জীৱন নহয়, ই হৈছে শক্তিশালী দেহ, শান্ত মন আৰু সজীৱ জীৱনধাৰা। আধুনিক বিজ্ঞানেও কৈছে যে আমাৰ জীৱনশৈলীয়ে বয়স বৃদ্ধিত গভীৰ প্ৰভাৱ পেলায়। এই ক্ষেত্ৰত যোগাসনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যোগ আমাৰ প্ৰাচীন ঐতিহ্য।

কিন্তু ইয়াৰ উপকাৰিতা আজিৰ বৈজ্ঞানিক গৱেষণায়ো স্বীকাৰ কৰিছে। যোগত আছে আসন, প্ৰাণায়াম আৰু ধ্যান। নিয়মিত যোগাভ্যাসে দেহক নমনীয় কৰি ৰাখে, মাংসপেশী শক্তিশালী কৰে আৰু শৰীৰৰ সমতা বজাই ৰাখে, যিয়ে বয়স বৃদ্ধিৰ লগত জড়িত বহু সমস্যাক কমায়। ইয়াৰ লগতে যোগাসনে হৃদয় সুস্থ ৰাখে, ৰক্তচাপ নিয়ন্ত্ৰণ কৰে আৰু ৰক্ত সঞ্চালন উন্নত কৰে। ধ্যান আৰু শ্বাস প্ৰশ্বাসৰ অনুশীলনে মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে, স্মৃতিশক্তি আৰু মনোযোগ উন্নত কৰে। আজিৰ ব্যস্ত জীৱনত মানসিক চাপ এক ডাঙৰ সমস্যা। এই চাপেই বহু ৰোগৰ মূল। যোগাসনে এই চাপ হ্ৰাস কৰে, মনক শান্ত কৰে আৰু জীৱনত এক ধৰণৰ সুমধুৰ সমতা আনে। বয়স বৃদ্ধি কেৱল শাৰীৰিক নহয়, ই মানসিক আৰু আৱেগিকো। যোগে আমাক শিকায় ধৈৰ্য, সহনশীলতা আৰু আত্মসন্তুষ্টি। ই আমাৰ জীৱনৰ প্ৰতিটো পৰ্যায় আনন্দৰে গ্ৰহণ কৰিবলৈ সহায় কৰে।

যোগাসন সঠিকভাৱে কৰাৰ ফলত বলিৰেখা আৰু দাগ পৰা ইত্যাদি হ্ৰাস পায়। বয়সৰ চাপ কমাবলৈ যোগাসন আৰু যিসমূহ প্ৰাণায়াম সহায়ক হ'ব পাৰে সেইসমূহ হ'ল সৰ্বাংগাসন। ইয়াক যোগাসনৰ ৰাণী বুলি কোৱা হয়। এই আসনৰ ফলত মুখমণ্ডললৈ ৰক্ত সঞ্চালন বৃদ্ধি হয়, যিয়ে ছালখন উজ্জ্বল কৰাত সহায় কৰে। ভুজংগাসন, কোব্ৰা প'জ বা ভুজংগাসনে মুখৰ মিহিৰেখা আৰু বলিৰেখা কমায়। ই ছালৰ স্থিতিস্থাপকতা বঢ়ায়। সিংহাসন, মুখৰ পেশী শিথিল কৰি সতেজ কৰি তুলিবলৈ এই আসন অতি ফলপ্ৰসূ। অনুলোম বিলোম, ই স্নায়ুতন্ত্ৰক শান্ত কৰে, মানসিক চাপ হ্ৰাস কৰে আৰু বয়সৰ চাপ ৰোধ কৰে। আপুনি যদি যোগ আৰম্ভ কৰিব বিচাৰে তেন্তে সহজে আৰম্ভ কৰক। প্ৰতিদিনে কিছু সৰল আসন, দীঘল শ্বাস প্ৰশ্বাস আৰু অলপ ধ্যান, ইয়েই যথেষ্ট। যোগে কেৱল জীৱনৰ বছৰ বৃদ্ধি নকৰে, ই জীৱনত জীৱন যোগ কৰে।

শ্ৰোতাসকল, এতিয়া আগবঢ়াইছোঁ ইতিহাসত আজিৰ দিনটোত ঘটা কেইটিমান বিশেষ ঘটনা। 1215 চনৰ আজিৰ দিনটোতেই ইংলেণ্ডৰ ৰজা জনৰ ঐতিহাসিক মেগনাকাৰ্টা চনদত সন্মতি দান। মেগনাকাৰ্টাৰ জৰিয়তে ইংলেণ্ডত ৰজাৰ শাসনত আইনৰ শাসন স্বীকৃত হৈছিল। 1659 চনৰ আজিৰ দিনটোতেই ঔৰংজেবে আনুষ্ঠানিকভাৱে আগ্ৰাৰ সিংহাসন আৰোহণ কৰিছিল। 1854 চনৰ আজিৰ দিনটোতে কলকাতাৰ প্ৰসিদ্ধ প্ৰেচিডেন্সি কলেজ প্ৰতিষ্ঠা কৰা হৈছিল। 1752 চনৰ আজিৰ দিনটোতে বজ্ৰপাতে প্ৰকৃততে বিদ্যুৎ শক্তি, সেই কথা বেঞ্জামিন ফ্ৰেংকলিনে প্ৰমাণ কৰিছিল। 1859 চনৰ আজিৰ দিনটোতে আনন্দৰাম ঢেকিয়াল ফুকনৰ মৃত্যু হৈছিল। 1916 চনৰ আজিৰ দিনটোতে মাৰ্কিন সমাজবিজ্ঞানী তথা অৰ্থনীতিবিদ হাৰ্বাৰ্ট আলেকজেণ্ডাৰ ছিমনৰ জন্ম হৈছিল। 1978 চনত তেওঁ অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰিছিল। 1943 চনৰ আজিৰ দিনটোতে কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। 1991 চনৰ আজিৰ দিনটোতে ভাৰতত 10ম সাধাৰণ নিৰ্বাচন সামৰণি পৰিছিল।

0: এয়া আকাশবাণী তেজপুৰ খন্তেক পাছতে গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শুনিবলৈ পাব।
1: গুৱাহাটীৰ মহাবাহু এতিয়া মুখ্য বাতৰি শুনিবলৈ পাব।
2: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ঋতুস্মিতা তামুলীয়ে। কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে অসম মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সহযোগত আজি গুৱাহাটীৰ ৰূপনগৰৰ স্বতন্ত্ৰ সেনানী ভৱনত শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি শিৱসাগৰত চৰাইদেউ আৰু শিৱসাগৰ জিলা বিজেপিৰ বিশেষ সাংগঠনিক সভাত অংশগ্ৰহণ কৰি দলৰ ভৱিষ্যৎ কাৰ্যসূচীৰ ৰূপৰেখা দাঙি ধৰে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি শ্বিলঙত উত্তৰ পূব ভাৰত আন্তঃগাঁথনি সন্মিলন আৰু প্ৰদৰ্শনী মুকলি কৰে। ৰাজ্যৰ চাৰিবিধ সাংস্কৃতিক আৰু কাৰুশিল্প সামগ্ৰী ক্ৰমে মহৰ শিঙৰ পেপা, বাঁহ শিল্প, কাৰ্বি আংলঙৰ হস্ততাঁত শিল্প আৰু দেউৰী সম্প্ৰদায়ৰ হস্ততাঁত শিল্পই জিআই টেগ অৰ্থাৎ ভৌগোলিক সূচ্যাংক লাভ কৰিছে। কামৰূপ মহানগৰ জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে ইতিপূৰ্বে ভূমিস্খলন প্ৰৱণ এলেকা হিচাপে চিনাক্ত কৰা 366টা স্থানৰ বাসিন্দাসকলৰ বাবে জৰুৰী সতৰ্কবাণী জাৰি কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইৰাণে 107-দিনীয়া যুদ্ধ অৱসান ঘটাই হৰ্মুজ প্ৰণালী মুকলি কৰাৰ বাবে এখন চুক্তি চূড়ান্ত কৰিছে। এই চুক্তিত আনুষ্ঠানিকভাৱে স্বাক্ষৰ কৰাৰ পাছতেই অহা শুক্ৰবাৰে হৰ্মুজ প্ৰণালী মুকলি কৰা হ'ব। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত আজি 3 গৰাকী লোকে সাক্ষ্য প্ৰদান কৰে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি অনুষ্ঠিত গ্ৰুপ এফৰ এখন খেলত ছুইডেনে টিউনিছিয়াক 5-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। এতিয়া মুখ্য বাতৰি মানে পৰৱৰ্তী বাতৰি নিশা 9:25 শুনিবলৈ পাব।
0: এয়া আকাশবাণী তেজপুৰ আমাৰ পাছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব।
3: নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী তেজপুৰ। সকলোকে প্ৰীতি ভৰা সাদৰ সম্ভাষণ জনাই মই নৱজিত শৰ্মাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ এই বিশেষ অনুষ্ঠান। আজি

0: পোন্ধৰ জুন বিশ্ব জ্যেষ্ঠজন উৎপীড়ন সজাগতা দিৱস। সমগ্ৰ বিশ্বৰ লগতে আমাৰ দেশতো এই দিৱস পালন কৰা হয়। জ্যেষ্ঠসকল আমাৰ সমাজৰ অভিজ্ঞতা, জ্ঞান আৰু মূল্যবোধৰ ভঁৰাল। কিন্তু দুখৰ বিষয় যে বহু জ্যেষ্ঠ নাগৰিকে আজিও মানসিক, শাৰীৰিক, আৰ্থিক আৰু সামাজিক নিৰ্যাতনৰ সন্মুখীন হ'ব লগা হৈছে। এই গুৰুত্বপূৰ্ণ বিষয়টোৰ বিভিন্ন দিশ, আইনী সুৰক্ষা, চৰকাৰী ব্যৱস্থা, সামাজিক দায়িত্ব আৰু প্ৰতিৰোধৰ উপায়সমূহৰ বিষয়ে অধিক জানিবলৈ আজি আমাৰ সৈতে উপস্থিত আছে জিলা আইন সেৱা প্ৰাধিকৰণ চমুকৈ DLSA শোণিতপুৰৰ উপ মুখ্য আইনী সাহায্য প্ৰতিৰক্ষা পৰামৰ্শদাতা অধিবক্তা শ্ৰী হেমন্ত দাহাল। ছাৰ, পোনপ্ৰথমে আপোনাক আমাৰ আজিৰ এই বিশেষ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ।
1: নমস্কাৰ, ধন্যবাদ। মোৰ নাম হেমন্ত দাহাল। মই DLSA জিলা আইন সেৱা প্ৰাধিকৰণৰ পৰা আহিছোঁ। আজি মোক ইয়ালৈ আমন্ত্ৰণ কৰাৰ বাবে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আজি যি বিষয়ৰ ওপৰত ক'বলৈ আহিছোঁ সেই বিষয়টো একেবাৰে গুৰুত্বপূৰ্ণ বিষয়, কাৰণ জ্যেষ্ঠজন হৈছে আমাৰ সমাজৰ বা আমাৰ দেশৰ অভিভাৱক। সেইবাবে আমি তেওঁলোকক প্ৰতিৰক্ষা কৰা বা তেওঁলোকৰ প্ৰতি আমাৰ বহুখিনি দায়িত্ব আছে। সেই বিষয়ত আমি আজি চৰ্চা কৰিম। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ ছাৰ। আপোনাৰ পৰা মই পোনপ্ৰথমে জানিবলৈ বিচাৰিছোঁ, এই দিৱসৰ বৰ্তমান প্ৰেক্ষাপটত গুৰুত্ব কি?
1: আমাৰ সমাজত বা আমাৰ দেশত শিশু, মহিলা আৰু বয়োজ্যেষ্ঠসকল এক বিশেষ যত্নৰ প্ৰয়োজন থাকে তেওঁলোকলৈ। সেইবাবেই এইসকল ব্যক্তিৰ কাৰণে আমাৰ চৰকাৰ বা ৰাষ্ট্ৰীয় অথবা আন্তঃৰাষ্ট্ৰীয় কিছুমান সংস্থাসমূহে কিছুমান পদক্ষেপ হাতত লোৱা আমি দেখিবলৈ পাইছোঁ। আগৰ দিনৰ তুলনাত আজিকালি জ্যেষ্ঠ লোকসকলক সন্মানৰ যিটো হাৰ সেইটো হ্ৰাস পোৱা আমি আজিকালি দেখিবলৈ পাইছোঁ। সেইটোৰ কাৰণ পাশ্চাত্য সংস্কৃতিৰ প্ৰভাৱ হ'ব পাৰে বা নৈতিক শিক্ষাৰ অভাৱতো তেনেধৰণৰ সন্মান যোনটো আগৰ দিনত পাইছিলে জ্যেষ্ঠজনসকলে তেওঁলোকে আজিৰ সময়ত কম পোৱা পৰিলক্ষিত হয়। সেইবাবে বয়োজ্যেষ্ঠ লোকসকলৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ ঘটনা আজিকালি যথেষ্ট বৃদ্ধি পোৱা আমি দেখিবলৈ পাইছোঁ। জ্যেষ্ঠ নাগৰিকসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি 1997 চনত ইণ্টাৰনেশ্যনেল নেটৱৰ্ক ফৰ প্ৰিভেনশ্যন অফ এল্ডাৰ এবিউজ নামৰ সন্থাই ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ লগত মিলি বিশ্ব জ্যেষ্ঠজনক উৎপীড়ন সজাগতা দিৱসৰ প্ৰথমবাৰৰ বাবে পৰিকল্পনা কৰা হৈছিল। তাৰপিছত 2006 চনত এই সজাগতা দিৱসৰ আৰম্ভণি হয়। এই বিষয়টো অতিকৈ গুৰুত্বপূৰ্ণ বিষয় কাৰণ আজিকালি জ্যেষ্ঠ নাগৰিকৰ শাৰীৰিক বা মানসিক নিৰ্যাতনৰ ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু জ্যেষ্ঠ নাগৰিকক সুৰক্ষা দিয়া দায়িত্ব আমাৰ সকলোৰে। সেইবাবে এনেধৰণৰ সজাগতামূলক কাৰ্যসূচী সঘনাই হাতত ল'লে আমাৰ জ্যেষ্ঠজনে এই উৎপীড়ন বা নিৰ্যাতনৰ পৰা সকাহ পাব বুলি মই ভাবোঁ।
0: এই দিৱসৰ এই বছৰৰ মূল বিষয়বস্তু হৈছে সচেতনতা অতিক্ৰম কৰি জ্যেষ্ঠ নাগৰিকৰ ওপৰত অত্যাচাৰ প্ৰতিৰোধক কাৰ্যসূচীক ফলপ্ৰসূ কৰি তোলা। এই বিষয়বস্তুৰ দ্বাৰা কি বাৰ্তা প্ৰেৰণ কৰিবলৈ বিচৰা হৈছে?
1: হয়, 2026 চনৰ যি বিষয়বস্তু ইয়াৰ অৰ্থ এইটোৱেই যে আমি অকল কাগজে কলমে বা ভাষণত অকল কথাবোৰ কৈ থাকিলেই নহ'ব বা অকল সজাগতা সভা পাতি থাকিলেই নহ'ব। আমি যোনখিনি ব্যৱস্থা আছে জ্যেষ্ঠ নাগৰিকক প্ৰটেকশ্যন দিবৰ কাৰণে যোনখিনি ব্যৱস্থা আছে সেই ব্যৱস্থাসমূহক আমি শক্তিশালী কৰি তুলিব লাগে আৰু সেই ব্যৱস্থাসমূহক আমি কাৰ্যকৰী কৰি তেওঁলোকক সঁচা অৰ্থত সুৰক্ষা দিব পাৰিব লাগে।
0: হয় ছাৰ, জ্যেষ্ঠসকলক উৎপীড়ন বা নিৰ্যাতন বুলি ক'লে আমি সাধাৰণতে কি বুজোঁ? আচলতে শাৰীৰিক নিৰ্যাতনৰ উপৰিও মানসিক নিৰ্যাতন, অৱহেলা, পৰিত্যাগ, আৰ্থিক শোষণ তথা বৃদ্ধাশ্ৰম বা অন্যান্য প্ৰতিষ্ঠানত সংঘটিত নিৰ্যাতনসমূহো সমানভাৱে গুৰুতৰ সমস্যা নেকি?
1: হয়, এতিয়া শাৰীৰিক নিৰ্যাতন বুলি ক'লে শাৰীৰিক নিৰ্যাতন সকলোৰে দৃষ্টিগোচৰ হোৱাটো একেবাৰে সহজ, কাৰণ সেইটো সকলোৱে চকুৰে দেখিব পৰা বস্তু। কিন্তু এতিয়া যদি আমি মানসিক নিৰ্যাতন বা আৰ্থিক নিৰ্যাতন যদি বুলি ক'বলৈ যাওঁ তেতিয়াহ'লে সেই বিষয়ে বহুতে গম নাপাব পাৰে। কোনোবা জ্যেষ্ঠজন মানসিক নিৰ্যাতনৰ ভুক্তভোগী হ'ব পাৰে কিন্তু সেই বিষয়ে বেলেগে গম নোপোৱাকৈ তেওঁ নিৰ্যাতনৰ বলি হৈ থাকিব পাৰে। সেইকাৰণে শাৰীৰিক নিৰ্যাতনতকৈও মানসিক বা আৰ্থিক নিৰ্যাতন বেছি গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ, কাৰণ মানসিক নিৰ্যাতনত মানুহ ভিতৰি ভুগি থাকে আৰু কিছুমানে কাকো ক'বও নোৱাৰে, কিন্তু শাৰীৰিক নিৰ্যাতন হ'লে তেওঁ নক'লেও মানুহে দৃষ্টিগোচৰ কৰি পেলাই তেওঁৰ কাৰণে কিবা কৰিবলৈ চেষ্টা কৰিব পাৰে। কিন্তু মানসিক নিৰ্যাতন বা আৰ্থিক নিৰ্যাতন যোনখিনি সেই বিষয়ে মানুহে গম নোপোৱাকৈ তেওঁ নিৰ্যাতিত হৈ থাকিব পাৰে।

0: সেইবাবে মই ভাবোঁ যে শাৰীৰিক নিৰ্যাতন বুলি নহয়, যিকোনো নিৰ্যাতন, আমাৰ জ্যেষ্ঠজনৰ ওপৰত যিকোনো নিৰ্যাতন গুৰুত্বপূৰ্ণ সমস্যা, আৰু তাক প্ৰতিৰোধ কৰিবৰ কাৰণে আমি সকলোৱে পদক্ষেপ লোৱা উচিত বুলি মই ভাবোঁ।
1: আমি যদি বিশেষকৈ ভাৰতৰ প্ৰেক্ষাপটৰ কথা ক'বলৈ যাওঁ, উপলব্ধ গৱেষণা আৰু পৰিসংখ্যাই ভাৰতত জ্যেষ্ঠ নিৰ্যাতনৰ পৰিস্থিতি সম্পৰ্কে কি তথ্য আগবঢ়ায়, আৰু আপোনাৰ দৃষ্টিকোণৰ মতে বহু ঘটনা কিয় এতিয়াও গোপন হৈ থাকে বা অভিযোগ হিচাপে পঞ্জীয়ন কিয় নহয়?
0: হয়, এটা সংস্থা আছে, লংগিটিউডিনেল এজিং ষ্টাডি ইন ইণ্ডিয়া, চমুকৈ LASI নামৰ সংস্থাই ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ লগত মিলিত হৈ এক পৰ্যবেক্ষণ কৰিছিলে। তাত গম পোৱা গৈছে আমাৰ ভাৰতত 5.2% জ্যেষ্ঠ নাগৰিক নিৰ্যাতনৰ বলি হয়, কিন্তু এই নিৰ্যাতনৰ হাৰ বহু বেছি হ'লে হয়। এই হাৰটো কম হোৱাৰ কাৰণ হৈছে পঞ্জীয়ন নহয়, বহুখিনি তেনেকুৱা কেচেছ থাকে সেইবোৰ পঞ্জীয়ন নহয়, আৰু পঞ্জীয়ন নোহোৱাৰ তেনেকুৱা বহুতো কাৰণ হ'ব পাৰে, যেনে আমাৰ বেছিভাগ নিৰ্যাতনৰ কেচ বা নিৰ্যাতনৰ সমস্যা পৰিয়াল কেন্দ্ৰিক, পৰিয়ালসমূহত জ্যেষ্ঠ লোকবোৰ নিৰ্যাতিত হয়, আৰু সেইবোৰত কি হ'ব, আমাৰ অভিভাৱক বা আমাৰ পিতৃ মাতৃয়ে কেতিয়াও নিজৰ পুত্ৰ বা নিজৰ ছোৱালীৰ ওপৰত কোনো অভিযোগ কোৰ্টত হওক বা ক'ৰবাত প্ৰশাসনৰ ওচৰত অভিযোগ আনি পেলাই তেওঁলোকক সমস্যাত পেলাব নিবিচাৰে। তাৰ কাৰণ তেওঁলোকৰ পুত্ৰ বা তেওঁলোকৰ ছোৱালীৰ প্ৰতি, সন্তানৰ প্ৰতি থকা মৰম হ'ব পাৰে। সেইকাৰণে আমাৰ দেশত নিৰ্যাতনৰ বলি বহু পিতৃ মাতৃ হৈ আছে, কিন্তু সেইবোৰ পঞ্জীয়নভুক্ত হোৱা নাই, সেইবাবে এই হাৰটো আমি কম দেখা পাইছোঁ। কিন্তু প্ৰকৃততে আমাৰ ভাৰতবৰ্ষত এই শতাংশ বৃদ্ধি হ'ব, যদি ভালকৈ আমি ছাৰ্ভে কৰি যদি চাওঁ তেতিয়াহ'লে এই শতাংশ বেছি হ'ব বুলি মই ভাবোঁ।
1: সমাজ আৰু অৰ্থনৈতিক কোনবোৰ কাৰকে জ্যেষ্ঠসকলক নিৰ্যাতন, অৱহেলা বা শোষণৰ প্ৰতি অধিক স্পৰ্শকাতৰ কৰি তোলে? পাৰিবাৰিক গাঁথনিৰ পৰিৱৰ্তন আৰু নিৰ্ভৰশীলতা বৃদ্ধি ইয়াৰ অন্যতম কাৰণ বুলি আপুনি ভাবে নেকি?
0: হয়, তেনেকুৱা ধৰণৰ আমাৰ সমাজত বহুতো কাৰণ আছে, যি কাৰণসমূহৰ কাৰণে আমাৰ জ্যেষ্ঠ নাগৰিকসকল নিৰ্যাতনৰ বলি হ'বলৈ পায়, আৰু সেই কাৰণসমূহ মই ভাবোঁ প্ৰথম হৈছে নিবনুৱা সমস্যা। যি ব্যক্তিয়ে জ্যেষ্ঠজনক চোৱা চিতা কৰে, সেই ব্যক্তিজন যদি নিবনুৱা হয়, যদি তেওঁৰ কোনো ধৰণৰ উপাৰ্জনৰ যদি ৰাস্তা নাথাকে, তেতিয়াহ'লে সেই ব্যক্তিজনে নিৰ্যাতন কৰিবও পাৰে, আৰু তাৰ প্ৰধান সমস্যা হৈছে তেওঁৰ আৰ্থিক স্থিতি, সেইটো এটা মই কাৰণ বুলি ভাবোঁ। আৰু ড্ৰাগছ আসক্ত বা মাদক দ্ৰব্য সেৱন কৰা ব্যক্তি যদি কোনোবা পৰিবাৰত যদি থাকে, বা যিকোনো তেনেকুৱা ধৰণৰ অনুষ্ঠান যেনে বৃদ্ধাশ্ৰম য'ত আমাৰ জ্যেষ্ঠজন থাকে, সেই ঠাইসমূহত যদি তেনেকুৱা ধৰণৰ মানুহ থাকে, তেতিয়াহ'লে সেই জেগাত জ্যেষ্ঠজনৰ নিৰ্যাতন হোৱা সমস্যাটো থাকিব। আৰু আমাৰ সমাজত আজিকালি নৈতিক শিক্ষাৰ অভাৱৰ কাৰণেও মই ভাবোঁ যে নিৰ্যাতনৰ বলি হৈছে আমাৰ জ্যেষ্ঠসকল। আৰু এটা কাৰক মই এইটো বুলি ভাবোঁ, বাসস্থানৰ নাটনি। বাসস্থান, ধৰক আমাৰ দুই কোঠালীৰ ঘৰ এখন আছে, সেই দুই কোঠালীৰ ঘৰত আমি 6 মানুহ আছোঁ, তাতে আমাৰ জ্যেষ্ঠজনো আছে, তেনে ক্ষেত্ৰত কি হয়, বাসস্থানৰ থাকিব পৰা সুবিধাসমূহ নথকাৰ কাৰণে সংঘাতৰ সৃষ্টি হ'ব পাৰে, আৰু সেই সংঘাত হ'লে আমাৰ জ্যেষ্ঠজনে নিৰ্যাতন হোৱাৰ চান্স থাকে। তাৰপিছতো আমাৰ পূৰ্ব হিংসাৰ যদি তেনেকুৱা ঘটনা থাকে, ধৰক কিছুমান পৰিবাৰ এনেকুৱাও থাকে যি পৰিবাৰত সঘনাই হিংসাৰ ঘটনা আমি দেখিবলৈ পাওঁ, তেওঁলোকৰ কেচ চলি থাকে, তেনেকুৱা ধৰণৰ যদি পৰিবাৰ থাকে, তেতিয়াহ'লে সেই পৰিবাৰসমূহতো জ্যেষ্ঠজনৰ নিৰ্যাতন হোৱা আমি দেখিবলৈ পাওঁ। আমাৰ আগৰ দিনৰ যি যৌথ ফেমিলিৰ বা যৌথ পৰিবাৰৰ যি ব্যৱস্থা আছিলে, এটা ফেমিলিত আমাৰ 9, 10, 15 মানুহ থাকে, তেনেকুৱা হ'লে কি হয়, আপোনাৰ যদি কোনোবা জ্যেষ্ঠজন যদি নিৰ্যাতনৰ বলি হয়, তেতিয়াহ'লে আন এজনে তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহে। কিন্তু আজিকালি কি হৈছে, আমাৰ পৰিবাৰত 3 বা 4 পৰিবাৰ হয়, আৰু সেই পৰিবাৰত যদি জ্যেষ্ঠজন যদি থাকে, তেতিয়াহ'লে তেওঁ নিৰ্যাতনৰ বলি হ'লে তেওঁক সহায় কৰিবলৈ অহা মানুহ নোহোৱাৰ বাবে তেওঁ নিৰ্যাতনৰ বলি হৈয়ে থাকে। সেইকাৰণে যৌথ পৰিয়াল হোৱাটো, যৌথ পৰিয়াল আৰু ডাঙৰ পৰিয়াল হ'লে এই যোনটো হাৰ, এই জ্যেষ্ঠজনৰ নিৰ্যাতনৰ হাৰ কিছু হ'লেও কমিব বুলি মই ভাবোঁ।
1: হয় ছাৰ, আপুনি আচলতে এটি অতি গুৰুত্বপূৰ্ণ কথা আমাক উল্লেখ কৰিলে যে আগতে যিবিলাক যৌথ পৰিয়াল আছিল তেতিয়া ইমান আচলতে বৃদ্ধাশ্ৰম বা জ্যেষ্ঠজনক নিৰ্যাতনৰ ঘটনা সংঘটিত হোৱা নাছিল, কিন্তু সমাজখন যিমানে আগবাঢ়িছে সিমানে এই ঘটনা পৰিঘটনাবিলাক বৃদ্ধি পাব ধৰিছে, কিয়নো আমাৰ পৰিয়ালবিলাকত লাহে লাহে ফাট মেলিবলৈ ধৰিছে। এজন জ্যেষ্ঠ ব্যক্তি নিৰ্যাতন বা অৱহেলাৰ সন্মুখীন

0: সম্ভাৱনা আছে বুলি কেনেকৈ চিনাক্ত কৰিব পাৰি? পৰিয়াল, ওচৰ চুবুৰীয়া আৰু সমাজৰ লোকসকলে কোনবোৰ সতৰ্কতামূলক লক্ষণ লক্ষ্য কৰা উচিত?
1: হয়, এতিয়া আমি তেনেকৈ আগতীয়াকৈ কোন ব্যক্তি নিৰ্যাতনৰ বলি হ'ব পাৰে তেনেকৈ আমি সঠিককৈ আমি চাগে ক'বলৈ নোৱাৰিম বা তেনেকুৱা কোৱাও উচিত নহ'ব। কিন্তু কিছুমান ঠাইত যেনে বৃদ্ধাশ্ৰম বা কিছুমান পৰিয়ালত যদি কোনোবা ড্ৰাগছ আসক্ত ব্যক্তি থাকে বা কোনোবা অত্যাধিক মদ্যপান কৰা ব্যক্তি যদি সেই ঠাইত যদি থাকে, সেই ঠাইসমূহত, সেই স্থানসমূহত জ্যেষ্ঠ নাগৰিকৰ নিৰ্যাতন হোৱা চান্স বেছি থাকে। সেইবাবে আমি পাৰাপক্ষত সেই জ্যেষ্ঠজনক গৈ অৱগত কৰিব লাগে তেওঁৰ অধিকাৰসমূহৰ বিষয়ে। যদি তেওঁ নিৰ্যাতনৰ বলি হয় তেতিয়াহ'লে তেওঁ কি কৰিব লাগে, কি কৰা উচিত, কাক তেওঁ সহায়ৰ বাবে মাত মাতিব লাগে, ক'ত তেওঁ যাব লাগে, সেইখিনি বস্তু যদি আমি তেওঁক কৈ দিব পাৰোঁ, বা তেওঁ যদি নিৰ্যাতনৰ বলি হয় তেওঁ কাক প্ৰথমতে কণ্টেক্ট কৰিব লাগিব বা জনাব লাগিব, সেইখিনি যদি তেওঁক আমি অৱগত কৰাই দিওঁ তেতিয়াহ'লে তেওঁ নিৰ্যাতনৰ পৰা বাচিব পাৰে।
0: হয় ছাৰ, আমি যদি এতিয়া আইনী সুবিধাসমূহৰ বিষয়ে ফালে আহোঁ, ভাৰতত জ্যেষ্ঠ নাগৰিকসকলৰ বাবে উপলব্ধ আইনী অধিকাৰ আৰু সুৰক্ষাসমূহৰ বিষয়ে, বিশেষকৈ মেইণ্টেনেন্স এণ্ড ৱেলফেয়াৰ অৱ পেৰেণ্টছ এণ্ড ছিনিয়ৰ চিটিজেনছ এক্ট 2007ৰ মুখ্য বিধানসমূহ আপুনি কেনেদৰে ব্যাখ্যা কৰিব, আৰু লগতে ইয়াৰ উপৰি আৰু কি কি আইনী সুবিধা জ্যেষ্ঠসকলৰ বাবে উপলব্ধ আছে?
1: হয়, জ্যেষ্ঠসকলৰ বাবে আপুনি এইমাত্ৰ কোৱা নিচিনাকৈ মেইণ্টেনেন্স এণ্ড ৱেলফেয়াৰ অৱ পেৰেণ্টছ এণ্ড ছিনিয়ৰ চিটিজেনছ এক্ট 2007ৰ মুখ্য বিধান আছে। এই বিধানটো, এই আইনখন ছিনিয়ৰ চিটিজেনছৰ কাৰণে একেবাৰে গুৰুত্বপূৰ্ণ এখন আইন। আৰু এই আইনৰ মুখ্য বিধানসমূহ হৈছে, যদি জ্যেষ্ঠ নাগৰিকজনে নিজস্বভাৱে কোনো উপাৰ্জন কৰিব নোৱাৰে তেন্তে সেই ক্ষেত্ৰত তেওঁলোকৰ সন্তান বা উত্তৰাধিকাৰীসকলে তেনে জ্যেষ্ঠ নাগৰিক মাহিলী ভাত্তা দিবলৈ বাধ্য। এতিয়া তেওঁৰ যদি ল'ৰা ছোৱালী আছে বা তেওঁৰ যদি কোনোবা উত্তৰাধিকাৰী আছে তেতিয়াহ'লে সেইসকল ব্যক্তিয়ে সেই জ্যেষ্ঠজনক মাহিলী ভাত্তা দিয়াৰ ব্যৱস্থা কৰিব লাগে, সেইটো বাধ্যতামূলক। আৰু যদি কেনেবাকৈ তেওঁলোকে তেনেকুৱা ধৰণৰ ভাত্তা নিদিয়ে তেতিয়াহ'লে তেওঁলোকে এখন ট্ৰিব্যুনেল আছে, এখন সংস্থা আছে, তাত তেওঁলোকে আবেদন কৰিব পাৰে। আৰু দুই নম্বৰতে, প্ৰাপ্তবয়স্ক সন্তান বা উত্তৰাধিকাৰীসকলে নিজ পিতৃ মাতৃক থাকিবলৈ ঘৰ, পিন্ধিবলৈ বস্ত্ৰ, খাবলৈ খাদ্য আৰু চিকিৎসাৰ বাবে যোনখিনি সুবিধা দিব লাগে সেইখিনি দিবই লাগিব, সেইটো এই আইনখনে বাধ্যতামূলক কৰি থৈছে। তাৰপিছত প্ৰত্যেকখন জিলাত মেইণ্টেনেন্স ট্ৰিব্যুনেল বুলি এখন ট্ৰিব্যুনেল গঠন কৰিবলৈ এই আইনখনে চৰকাৰক নিৰ্দেশ দিছে। এই ট্ৰিব্যুনেলত কি হয়, যদি কোনোবা সন্তানে বা উত্তৰাধিকাৰীয়ে তেওঁৰ পিতৃ মাতৃক যদি অৱহেলা কৰে আৰু যদি তেওঁলোকক এৰি দিয়ে বা কোনো ধৰণৰ যদি খুৰাকী যদি নিদিয়ে, নাচায়, তেতিয়াহ'লে সেইসকল ছিনিয়ৰ চিটিজেনে এই মেইণ্টেনেন্স ট্ৰিব্যুনেলত গৈ পেলাই আবেদন কৰিব পাৰে তেওঁক মাহিলী ভাত্তা পাবৰ কাৰণে। এই আইনত শাস্তিৰ বিষয়েও কোৱা হৈছে, যদি সন্তানে নিজৰ পিতৃ মাতৃক যদি নাচায়, এৰি দিয়ে বা নিৰ্যাতন কৰে তেতিয়াহ'লে সেইসকল সন্তান বা উত্তৰাধিকাৰীসমূহক শাস্তিৰ ব্যৱস্থা কৰা হৈছে। তেওঁলোকে তেনেকুৱা কৰিলে 3 মাহৰ তেওঁৰ কাৰাদণ্ড হ'ব পাৰে বা 5,000লৈকে জৰিমনা তেওঁলোকে ভৰিবলগীয়া হ'ব পাৰে। আৰু এইখন আইনে চৰকাৰক প্ৰত্যেকখন জিলাত কমেও এখনকৈ বৃদ্ধাশ্ৰম খুলিবৰ বাবেও ডাইৰেকশ্যন দি থোৱা আছে। এতিয়া ইয়াৰ বাহিৰেও আমাৰ কিছুমান আইন আছে য'ত বৃদ্ধ ব্যক্তিৰ বাবে বা আমাৰ যোনখিনি বয়োজ্যেষ্ঠ ব্যক্তিসকলৰ বাবে কিছুমান কথা কোৱা হৈছে। যেনে আমাৰ BNSS বুলি ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023ত আহিছে। এই আইনত 144 নং ধাৰাত জ্যেষ্ঠ নাগৰিকে নিজ সন্তানৰ ওপৰত আদালতত গৈ গোচৰ ৰুজু কৰিব পাৰে আৰু মাহিলী ভাত্তাৰ কাৰণে তেওঁলোকে আবেদন কৰিব পাৰে আৰু মাহিলী ভাত্তা তেওঁলোকে পোৱাৰ যোগ্য। তাৰ বাহিৰেও আমাৰ যি সংবিধানতো আমাৰ 21 নং আৰু 41 নং অনুচ্ছেদত বৃদ্ধ লোকৰ সুৰক্ষাৰ কথা উল্লেখ কৰা হৈছে।
0: হয় ছাৰ, আপোনাৰ কথাৰ পৰা আমি বুজিবলৈ পাৰিছোঁ যে জ্যেষ্ঠসকলৰ বাবে আমাৰ দেশত যথেষ্টখিনি আইনী সুবিধা উপলব্ধ আছে। বহু জ্যেষ্ঠ নাগৰিকে সম্পত্তি সংক্ৰান্তীয় বিবাদ, আৰ্থিক শোষণ আৰু বৰ্তমান সময়ত চাইবাৰ জালিয়াতিৰ সমস্যাৰ সন্মুখীন হয়। এনে ক্ষেত্ৰত কি কি আইনী সুৰক্ষা উপলব্ধ আছে আৰু তেওঁলোকে নিজকে কেনেদৰে সুৰক্ষিত কৰি ৰখা উচিত বুলি আপুনি ভাবে?
1: এতিয়া এই বিবাদসমূহ বা এই সমস্যাসমূহৰ কাৰণে সাধাৰণ মানুহৰ কাৰণে যি আইন আছে সেই একেই আইন আমাৰ জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণেও একেই। সেইবাবে এই সমস্যাত যদি তেনেকুৱা ধৰণৰ কোনো জ্যেষ্ঠ ব্যক্তি যদি সন্মুখীন হয় তেতিয়াহ'লে তেওঁলোকে যদি নিজাববীয়াকৈ কোনোবা অধিবক্তা ল'ব পাৰে তেতিয়াহ'লে তেওঁলোকে অধিবক্তাৰ ওচৰলৈ গৈ পেলাই পৰামৰ্শ ল'ব লাগে। আৰু যদি তেওঁলোকে নোৱাৰে তেতিয়াহ'লে আমাৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ

0: আহি পেলাই তেওঁলোকে পৰামৰ্শ লৈ পেলাই বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। আৰু চাইবাৰ জালিয়াতিৰ ক্ষেত্ৰত মই এটা কথা ক'ম, চাইবাৰ জালিয়াতি হোৱাৰ আগত আমি আগতেই অকণ যদি সজাগ হওঁ তেতিয়াহে আমি চাইবাৰ জালিয়াতিৰ পৰা বাচিবলৈ সক্ষম হ'ম। কাৰণ চাইবাৰ জালিয়াতি হোৱাৰ পিছত তাৰ পৰা বচাটো বহুত কঠিন, কাৰণ এবাৰ যদি আপোনাৰ একাউণ্টৰ পৰা কোনোবাই যদি পইচা উলিয়াই নিয়ে সেই পইচাটো আকৌ ঘূৰাই পাবলৈ বহুতখিনি অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়। সেইকাৰণে আমি সজাগ হোৱা উচিত আৰু সকলো জ্যেষ্ঠ নাগৰিকক আমি মাজে সময়ে এই বিষয়ে সজাগতা আনিবলৈ চেষ্টা কৰিব লাগে। আৰু আমাৰ পৰিয়ালৰ ব্যক্তিসকলে যোনে চাইবাৰ ক্ৰাইমৰ বিষয়ে জানে, যোনে চাই মোবাইল ভালকৈ ইউজ কৰিবলৈ জানে, ছ'চিয়েল মিডিয়াত তেওঁলোক এক্টিভ থাকে, তেওঁলোকে আমাৰ জ্যেষ্ঠ ব্যক্তিসকলক এই বিষয়ে জনাব লাগে আৰু তেওঁলোকক সতৰ্ক কৰিব লাগে।
1: হয় ছাৰ, জিলা আইন সেৱা প্ৰাধিকৰণ অৰ্থাৎ DLSA জ্যেষ্ঠ নাগৰিকসকলৰ অধিকাৰ সুৰক্ষাত কি ভূমিকা পালন কৰি আহিছে? বিনামূলীয়া আইনী সহায়, পৰামৰ্শ বা সচেতনতামূলক সেৱা আপোনালোকে কেনেদৰে আগবঢ়ায়?
0: হয়, আমাৰ জিলা আইন সেৱা প্ৰাধিকৰণত বহু তেনেকুৱা ধৰণৰ জ্যেষ্ঠ ব্যক্তিসকল আমাৰ অফিচলৈ আহে। আমাৰ তালৈ আহিলে আমি তেওঁলোকক পৰামৰ্শ দিওঁ, কেতিয়াবা তেওঁলোকে কিছুমান গোচৰ সংক্ৰান্ততো আহে, গোচৰ সংক্ৰান্তত আহিলে আমি তেওঁলোকক যিমান পাৰোঁ সহায় কৰোঁ। আৰু আমাৰ কাৰ্যালয় DLSA ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি বা জিলা আইন সেৱা প্ৰাধিকৰণ, ইয়াত কিছুমান সুবিধা আছে। সেই সুবিধাসমূহ লিগেল ছাৰ্ভিচেছ অথৰিটি এক্ট বুলি এখন আইন আছে, সেই আইনৰ 12 নম্বৰ ধাৰাত কিছুমান সুবিধা দিয়া আছে। যেনে যদি কোনোবা মহিলা আৰু যদি কোনোবা ST/SC কাষ্টৰ লোক, যদি কোনোবা ফিজিকেলি ডিজেবল পাৰ্চন যদি কোনোবা থাকে, বা কোনোবা যদি হিউমেন ট্ৰাফিকিঙৰ ভিক্টিম হয়, আৰু কোনোবা যদি মাইনৰ হয়, আৰু কোনোবা ব্যক্তিৰ ইনকাম যদি 3 লাখতকৈ তলত থাকে বছৰেকী, তেতিয়াহ'লে সেইসকল ব্যক্তিয়ে বিনামূলীয়া আইনী সেৱা পাব পাৰে। আৰু তেনে ব্যক্তিৰ ভিতৰত ধৰক আমাৰ বৃদ্ধ কোনোবা তেনেকুৱা আছে, বা জ্যেষ্ঠজন যদি তেনেকুৱা আছে 3 লাখৰ তলত যদি তেওঁৰ বাৰ্ষিক আয়, তেতিয়াহ'লে সেইসকল ব্যক্তিয়ে আমাৰ DLSAৰ পৰা, আমাৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ পৰা বিনামূলীয়া আইনী সেৱা পাব পাৰে। আৰু আমাৰ কাৰ্যালয়ত আৰু তেনেকুৱা ধৰণৰ বহুত আমি কাম কৰি থাকোঁ। যেনে কিছুমান ব্যক্তিয়ে গোচৰত যোৱাৰ আগতে সেই গোচৰটো মীমাংসা কৰিবলৈ বিচাৰে, বা আমিও সেই ক্ষেত্ৰত সেই চেষ্টা কৰোঁ। কাৰণ গোচৰত এবাৰ সোমাই যোৱাৰ পিছত সেই গোচৰটো কিমান দিনলৈকে চলিব, কেতিয়া নিষ্পত্তি হ'ব তাৰ সঠিক কোনেও ক'ব নোৱাৰিব। সেইবাবে আমি আমাৰ অফিচত প্ৰি লিটিগেশ্যন বুলি এটা আমাৰ ছেশ্যন হয়। প্ৰি লিটিগেশ্যন মানে গোচৰ হোৱাৰ আগৰ মুহূৰ্ত, আমি এটা পক্ষ যদি আমাৰ অফিচত আহি পেলাই এপ্লিকেশ্যন দিয়ে, তেতিয়া আমি কি কৰোঁ, অপৰ পক্ষত আমি এখন নোটিচ ছাৰ্ভ কৰোঁ। সেই নোটিচ পাই পেলাই অপৰ পক্ষ আহে, আহিলে আমি তেওঁলোকৰ মাজত বহি পেলাই গোচৰ হোৱাৰ আগতে আমি তেওঁলোকৰ সেই বিবাদটো মীমাংসা কৰিবলৈ চেষ্টা কৰোঁ। এই প্ৰি লিটিগেশ্যনৰ পৰা আমাৰ কাৰ্যালয়ত বহুতো তেনেকুৱা ব্যক্তিয়ে সকাহ পাইছে, তাৰ ভিতৰত আমাৰ জ্যেষ্ঠজনো বহুতো আছে। সেইকাৰণে মই সকলোকে অনুগ্ৰহ কৰিম, সকলোকে অনুৰোধ কৰিম যে আপোনালোকে আমাৰ কাৰ্যালয়লৈ আহিব, আহি এই সুবিধাসমূহৰ লাভ উঠাব। আৰু যদি পাৰে আপোনাৰ ওচৰ চুবুৰীয়াত যদি তেনেকুৱা ধৰণৰ কিবা সমস্যা আছে, তাত গৈ আপোনালোকে তেওঁলোকক জনাব পাৰে যে এনেকুৱা ধৰণৰ আইনী সেৱাৰ সুবিধা আছে বুলি আপোনালোকে জনালে তেওঁলোকে সহায় বা তেওঁলোকৰ কাৰণে সহায়ক হ'ব পাৰে।
1: ছাৰ, আপুনি প্ৰি লিটিগেশ্যনৰ কথা কৈছে, তেনে ক্ষেত্ৰত যদি আমাৰ অনুষ্ঠান শুনি থকা কোনো শ্ৰোতাই সন্দেহ কৰে যে তেওঁৰ ওচৰ চুবুৰীয়া, আত্মীয় বা সমাজৰ কোনো জ্যেষ্ঠ ব্যক্তি নিৰ্যাতন বা অৱহেলাৰ সন্মুখীন হৈ আছে, তেন্তে তেওঁ কি ব্যৱহাৰিক পদক্ষেপ গ্ৰহণ কৰিব লাগে আৰু তাৎক্ষণিক সহায়ৰ বাবে ক'ত যোগাযোগ কৰা উচিত?
0: হয়, যদি জ্যেষ্ঠ নাগৰিকজনে নিৰ্যাতনৰ বলি হৈছে, তেন্তে তাৎক্ষণিক সাহায্যৰ বাবে নিকটৱৰ্তী যোন আৰক্ষী চকী থাকে তাত তেওঁলোকে এজাহাৰ দাখিল কৰিব পাৰে, বা এজাহাৰ দাখিল যদি কৰিব বিচৰা নাই তেওঁলোকে আৰক্ষীক সেই ঘটনাৰ বিষয়ে অৱগত কৰিব লাগে, জনাব লাগে। আৰু তেওঁলোকে জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়লৈ আহি এই ক্ষেত্ৰত পৰামৰ্শ লৈ উচিত পদক্ষেপ গ্ৰহণ কৰিবও পাৰে। আৰু লগতে তেওঁলোকে যদি বিচাৰে, তেতিয়াহ'লে মেইণ্টেনেঞ্চ ট্ৰাইব্যুনেলত আবেদন কৰি মাহিলী ভাট্টাৰ বাবে আবেদন কৰিব পাৰে। এই বিষয়ে মই অলৰেডি কৈছোঁ, তেওঁলোকে আৰ্থিক নিৰ্যাতনৰ যদি বলি হয়, যদি তেওঁৰ ভাট্টা যদি পোৱা নাই মাহিলী, যদি তেওঁ একো মেইণ্টেনেঞ্চ পোৱা নাই, তেতিয়াহ'লে তেওঁলোকে এই ট্ৰিবিউনেলত গৈ পেলাই আবেদন কৰিব পাৰে।
1: আমি ইতিমধ্যে আমাৰ আজিৰ এই অনুষ্ঠানৰ শেষ পৰ্যায়ত আহি উপনীত হৈছোহি। ছাৰ, অনুষ্ঠানৰ শেষত আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ, বিশ্ব জ্যেষ্ঠজনক উৎপীড়ন সজাগতা দিৱস উপলক্ষে

0: data in the US tonight. And that's all in the news at night. Good night.
1: মিডিয়াম ৱেভৰ 286.66 মিটাৰ, কিলোহাৰ্জ 1125, এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জ আৰু নিউজ অন এ আই আৰ এপত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো জিতুল সোণোৱালৰ কণ্ঠৰ কেইটিমান গীত।

ইমান পৰে শ্ৰোতাসকলে, জিতুল সোণোৱালৰ কণ্ঠৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ হোৱাটছএপ বাৰ্তাযোগে প্ৰেৰণ কৰা শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্চনা। আজিৰ মূৰ্চনা অনুষ্ঠানৰ প্ৰথম বাৰ্তাটি পঢ়ি দিছোঁ। নমস্কাৰ মূৰ্চনা, মই এজন মূৰ্চনাৰ নিয়মীয়া আগ্ৰহী শ্ৰোতা। মই জোনাই মেচাকিচাপৰিৰ ৰামসিং ৰাভা গাঁৱৰ পৰা বিমল বসুমতাৰী মূৰ্চনা অনুষ্ঠান শুনি আছোঁ। মোক জুবিন গাৰ্গৰ সপোন সপোন এই গীতটি বজাই দিব বুলি আশাৰে বাট চাই ৰলোঁ। এই গীতটি আমাৰ অনাতাঁৰ মৰম পৰিয়ালৰ সৈতে শুনিব বিচাৰিছোঁ। চন্দ্ৰকান্ত টাইট, সোণাৰাম লালুং, বিনোদ গগৈ, ভাইকন মুণ্ডা, অমল বসুমতাৰী, ৰমেশ পাত্ৰ সকলোলৈ গীতটি উপহাৰ দিলোঁ। ধন্যবাদ। নিশ্চয় শ্ৰীযুত বিমল বসুমতাৰী, আমি আপোনাৰ প্ৰিয় গীতটি বজাই শুনাইছোঁ, শুনকচোন।

অনুষ্ঠানলৈ প্ৰেৰণ কৰা এইবাৰৰ বাৰ্তাটি পঢ়ি দিছো। প্ৰতি মূৰ্চনা আন্তৰিক শুভেচ্ছা আৰু সম্ভাষণ গ্ৰহণ কৰিব। বাৰিষা বতৰ স্বনামধন্য ভূপেন হাজৰিকাৰ কণ্ঠৰ মেঘে গিৰগিৰ কৰে শীৰ্ষক গীতটি শুনি ভাল পাওঁ, বজাই শুনালে আনন্দিত হ'ম। ইতি ধেমাজি কেৰকণি মাজগাঁৱৰ পৰা অনাতাঁৰ মৰম পৰিয়ালৰ হৈ বিনোদ গগৈ, মহেশ্বৰ চুতীয়া, বিমল বসুমতাৰী, চন্দ্ৰকান্ত টাইট, মধু চন্দা, অতল নৰহ, দীপক মৰাণ, সোণাৰাম, প্ৰণতি, অজিত কুমাৰ শৰ্মা আৰু অজিত চুতীয়া। নিশ্চয় এই গীতটি সকলোৰে প্ৰিয়। আহকচোন আপোনাৰ অনুৰোধৰ গীতটি আমি সকলোৱে শুনো।

মূৰ্চনা অনুষ্ঠানলৈ প্ৰেৰণ কৰা এইবাৰৰ বাৰ্তাটি হৈছে নমস্কাৰ গ্ৰহণ কৰিব। মোৰ নাম সন্ধ্যাৰাণী গগৈ, ধাদুমীয়া ঘৰ মৰাণত। প্ৰথমে তেজপুৰ আকাশবাণী কেন্দ্ৰৰ সকলো বিষয়ববীয়ালৈ মোৰ সেৱা জনালোঁ। আপোনালোকৰ কেন্দ্ৰৰ মই এগৰাকী নিয়মীয়া শ্ৰোতা। আজিলৈকে পিছে মই আপোনালোকৰ কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰা নাই। এইখনেই মোৰ প্ৰথম পত্ৰ মূৰ্চনালৈ। সেয়েহে আজি মোক আমাৰ মৰম পৰিয়ালৰ হৈ জুবিনদাৰ বাৰিষা বতৰ যিহেতু বৰষুণ গীতটি শুনাই দিবচোন। মৰম পৰিয়ালৰ নাম দুটামান ক'ব বিচাৰিছোঁ। চন্দ্ৰকান্ত টাইট মহোদয়, বিমল বসুমতাৰী, ভাইকন মুণ্ডা সকলোলৈ গীতটি আগবঢ়াই দিছোঁ, ধন্যবাদ। শেষত তেজপুৰ আকাশবাণী কেন্দ্ৰৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। অশেষ ধন্যবাদ সন্ধ্যাৰাণী গগৈ, আপুনি এইদৰে আগলৈকো আপোনাৰ প্ৰিয় গীতটিৰ বাবে অনুৰোধ জনাই আমালৈ বাৰ্তা প্ৰেৰণ কৰিব। এতিয়া শুনকচোন আপোনাৰ প্ৰিয় গীতটি।

0: মূৰ্চনা অনুষ্ঠানৰ এইবাৰৰ বাৰ্তাটি প্ৰেৰণ কৰিছে বটদ্ৰৱা বৰহিচাৰ পৰা আমাৰ নিয়মীয়া শ্ৰোতা হৰেণ চন্দ্ৰ কলিতা আৰু মালতী কলিতাই। তেখেতসকলে মূৰ্চনা অনুষ্ঠানৰ জৰিয়তে ভূপেন হাজৰিকাদেৱৰ মন ক্ষণে ক্ষণে বিনাই গীতটি শুনিবলৈ অনুৰোধ জনাইছে। এয়া শুনক আপোনালোকৰ প্ৰিয় গীতটি।
1: ক্ষণে বিনায় কিয়

মূৰ্ছনা অনুষ্ঠানলৈ প্ৰেৰণ কৰা শেষৰ বাৰ্তাটি পঢ়ি দিছোঁ। আমালৈ পঠাইছে আমাৰ নিয়মীয়া শ্ৰোতা শিৱসাগৰৰ জাজি খাটোৱাল গাঁৱৰ পৰা প্ৰণৱ কুমাৰ দত্তই। তেখেতে লিখিছে, প্ৰতি মূৰ্ছনা অভিনন্দন গ্ৰহণ কৰিব। তেজপুৰ কেন্দ্ৰৰ এজন নিয়মীয়া শ্ৰোতাৰ লগতে বাৰ্তা প্ৰেৰক। তেজপুৰ কেন্দ্ৰৰ অনুষ্ঠানসমূহ মোৰ বাবে বৰ মৰমৰ। মোক আজি এটি গীত শুনাব জুবিন গাৰ্গৰ কণ্ঠৰ, ধীৰে ধীৰে হেৰাই যায় আবেলিৰে গধূলি গীতটো। গীতটো গুৱাহাটী হায়াৰ ছেকেণ্ডেৰী বোৰ্ডৰ ইমৰাণ আলী, আমগুৰিৰ মৰাবজাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ডাক্তৰ সবিন কলিতা, তিনিচুকীয়া কোৰ্টফিল্ডৰ সন্ধ্যা বৰদলৈ, ধেমাজি মাছখোৱাৰ অৰুণ হাতীবৰুৱা, যজ্ঞেশ্বৰ শইকীয়া, গোবিন্দ দত্ত, দীনেশ ভূঞা, পুতুল বৰুৱা আৰু ৰিণুমণি কোচৰ লগতে জাজি আমগুৰিৰ ক্ষমা কৰিব জামুগুৰিৰ ৰাতুল গগৈ, সিদ্ধাৰ্থ শইকীয়া আৰু দীপেন বৰুৱালৈ গীতটো আগবঢ়ালোঁ। মূৰ্ছনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদ শ্ৰীযুত প্ৰণৱ দত্ত। আপুনি প্ৰেৰণ কৰা বাৰ্তাসমূহে আমাক প্ৰেৰণা যোগায়, অনুষ্ঠান সুচাৰুৰূপে

ধন্যবাদ শ্ৰীযুত প্ৰণৱ দত্ত। আপুনি প্ৰেৰণ কৰা বাৰ্তাসমূহে আমাক প্ৰেৰণা যোগায় অনুষ্ঠান সুচাৰুৰূপে প্ৰচাৰ কৰিবলৈ। আগলৈকো আপোনাৰ বাৰ্তা আমি আশাৰে বাট চাই ৰলোঁ। এতিয়া শুনক আপোনাৰ অনুৰোধৰ গীতটি।

শ্ৰোতাসকলে ইমান পৰে হোৱাটছএপ বাৰ্তাযোগে প্ৰেৰণ কৰা শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্চনা শুনিলে। অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ।

এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছোঁ ৰামজানী বোলছবিৰ গীত। শিল্পী অভিজিৎ, সাধনা সৰগম আৰু উদিত নাৰায়ণ।

মিলন বোলছবিত সেয়া আছিল পংকজ উদাস আৰু সাধনা সৰগম। শ্ৰোতাসকলে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ আনাড়ী বোলছবিৰ এটি গীত, শিল্পী উদিত নাৰায়ণ।

শ্ৰোতাসকলে ইমান পৰে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30 হৈ যোৱাৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিল। পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55 আৰু সন্ধ্যাৰ নিয়মীয়া অধিৱেশন সন্ধ্যা 5:23। মিডিয়াম ৱেভৰ 264.66 মিটাৰ, কিলোহাৰ্জ 1125, FM বেণ্ডৰ 102.4 মেগাহাৰ্জ আৰু নিউজন AIR এপত। আজিৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছিল নিয়ন্ত্ৰণ কক্ষত সমীৰ নাৰ্জাৰী আৰু খগেশ বে, ট্ৰান্সমিটাৰত নিৰঞ্জন বড়ো, প্ৰচাৰণ সহায়িকা হিমানী দাসৰ সৈতে। প্ৰচাৰণ কক্ষৰ পৰা মই প্ৰিয়ংকা দাসে আজিলৈ বিদায় মাগিছোঁ। শুভৰাত্ৰি, জয় হিন্দ।